এফ এম বেণ্ডৰ 102.7 মেগাহৰ চতিয়া আকাশবাণী নগাঁও। এইখিনিতে আজিৰ দিনটোত আমাৰ কেন্দ্ৰযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ বিষয়ে জনাইছোঁ। এতিয়াৰ পৰা কিছু সময়ৰ পিছতেই অৰ্থাৎ 6:15 আগবঢ়োৱা হ'ব উপাসনা। 6:30 সাহিত্য সুবাস অনুষ্ঠানৰ পুনৰ প্ৰচাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নিয়োগ বাতৰি আৰু অসমীয়া বাতৰি শুনিবলৈ পাব ক্ৰমে 7:00 আৰু 7:05। সুপ্ৰভাত অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 7:15। চাৰে 7:00 মূৰ্ছনা। আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ প্ৰভাত আৰু মৰ্ণিং নিউজ শুনিবলৈ পাব ক্ৰমে 8:00 আৰু 8:15। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিমালিকা পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ প্ৰচাৰ কৰা হ'ব ক্ৰমে 8:30, 9:00 আৰু 9:15। 9:20 অমৃত চন্দ্ৰ নাথে পৰিৱেশন কৰা লোকগীত শুনিবলৈ পাব। 9:30 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰি। দিনৰ 10:00 আগবঢ়োৱা হ'ব এখনি নাটক প্ৰেম মানুহ আৰু বানপানী, ৰচনা সপোনজ্যোতি ঠাকুৰৰ। 11:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি প্ৰচাৰ কৰা হ'ব। 11:05 পৰা বিবিধ ভাৰতীৰ বিভিন্ন অনুষ্ঠানসমূহ শ্ৰোতাই আমাৰ কেন্দ্ৰযোগে শুনিবলৈ পাব। ইয়াৰ মাজতে দিনৰ 12:00 হিন্দী বাতৰি, ক্ৰমে 12:05, 1:40 আৰু 3:00 অসমীয়া বাতৰি, ক্ৰমে 2:00 আৰু 2:15 মিড ডে নিউজ ইন ইংলিছ আৰু মিড ডে নিউজ ইন হিন্দী আকাশবাণী দিল্লী আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। যুৱ তৰংগ অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ব 4:30। 5:00 হিন্দী বাতৰি, পুনৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অসমীয়া বাতৰি প্ৰচাৰ কৰা হ'ব ক্ৰমে 5:15। 6:00, 6:44 আৰু নিশা 9:25। 5:25 আগবঢ়োৱা হ'ব মহিলাসকলৰ বাবে প্ৰস্তুত কৰা বিশেষ অনুষ্ঠান আমৈ। 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিদ্যাৰ্থী অনুষ্ঠান, 6:00 কৃষকবাণী, 7:10 চৰকাৰৰ 12 বছৰীয়া কাৰ্যকালৰ উপলব্ধি সম্পৰ্কে প্ৰচাৰিত ধাৰাবাহিক অনুষ্ঠান আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা হ'ব। 7:45 সুৰলহৰী, নিশা 8:02 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ খেলপথাৰ অনুষ্ঠান, 8:22 মনোজ বৰুৱা আৰু দীপক বৰুৱাই পৰিৱেশন কৰা ভায়লিন বাদন শুনিবলৈ পাব আকাশবাণী দিল্লী কেন্দ্ৰৰ সমাচাৰ সন্ধ্যা আৰু নিউজ এট 9 শুনিবলৈ পাব ক্ৰমে 8:45 আৰু 9:00। 9:15 ভজন শুনিবলৈ পাব। নিশা 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত উল্লাস বাপতে পৰিৱেশন কৰা সন্তুৰ বাদন আৰু ধুনধুতি কুলকাৰ্ণীৰ কণ্ঠৰ খেয়াল শুনিবলৈ পাব। আৰু নিশা 10:00 লগে লগেই আমাৰ কেন্দ্ৰৰ আজিৰ অনুষ্ঠান প্ৰচাৰৰ অন্ত পৰিব।

ইমান পৰে উপাসনা অনুষ্ঠানত শ্ৰোতাইক্ৰমে সমবেত কণ্ঠৰ বৰগীত, তিলোত্তমা দাস আৰু সংগীসকলে পৰিৱেশন কৰা চিয়া গীত আৰু শেষত জীৱন সিঙৰ কণ্ঠৰ শবদ শুনিলে। শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ বাবে অনুৰোধ কৰিব পাৰে। তাৰ বাবে শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে অথবা কমেণ্ট কৰিব পাৰে।

0: এই আকাশবাণী নগাঁও আগবাঢ়িছোঁ পৰৱৰ্তী অনুষ্ঠানলৈ।
1: আকাশবাণী নগাঁও কেন্দ্ৰ সমূহ।

0: শ্রোতালৈ প্ৰীতি সম্ভাষণ জ্ঞাপন কৰি আৰম্ভ কৰিছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান সাহিত্য সুবাস। সাহিত্য সুবাসত আমি আজি কিছু অগতানুগতিক, সাধাৰণতে সাহিত্য সম্পৰ্কীয় আলোচনাত আলোচিত নোহোৱা এটি বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ লৈছোঁ, আৰু সেই বিষয়টি হৈছে সাহিত্যত খাদ্য প্ৰসংগ। হয়তো মই বিষয়টো কোৱাৰ লগে লগে শ্ৰোতাৰ মনত এনে ধাৰণা হ'ব পাৰে যে সাহিত্যত খাদ্য প্ৰসংগ মানে হৈছে সাহিত্যত খাদ্য সম্পৰ্কীয় বিৱৰণী অথবা খাদ্য সম্পৰ্কীয় সাহিত্য। আচলতে খাদ্য বুলি ক'লে আমি যি প্ৰকৰণ আৰু খোৱাৰ কথা বুজোঁ, তাৰ সমান্তৰালভাৱে সাহিত্যতনো এই খাদ্য প্ৰসংগই বা খাদ্যৰ বিৱৰণীয়ে, খাদ্যৰ বৰ্ণনাই কেনেধৰণৰ কিছু সাহিত্য কিছু গভীৰলৈ গৈ উদ্দেশ্য পালন কৰে বা তাক কিদৰে আৱিষ্কাৰ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আমাৰ এই আলোচনাটিৰ বাবে আজি আমি আমন্ত্ৰণ কৰি আনিছোঁ ইংৰাজী বিভাগৰ এগৰাকী গৱেষক ছাত্ৰী লক্ষ্মী দত্তক। তেওঁৰ আচলতে গৱেষণাৰ বিষয়টোৱেই হৈছে যে সাহিত্যত খাদ্য প্ৰসংগ, ইয়াৰ প্ৰতীকী ৰূপকাত্মক অধ্যয়ন। মই আমাৰ অনুষ্ঠানলৈ আমাৰ গৱেষিকা ছাত্ৰী লক্ষ্মী দত্তক স্বাগতম জনাইছোঁ।
1: ধন্যবাদ মোক আজি এই অনুষ্ঠানটিত অংশগ্ৰহণ কৰাৰ সুযোগ দিয়াৰ বাবে।
0: ইয়াৰ আগতে আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান কৰা হৈছে নেকি?
1: হয়, এবাৰ কৰিছিলোঁ, সাহিত্যৰ ওপৰতে এটা অনুষ্ঠান কৰা হৈছিলে।
0: হয়, তেনেহ'লে এবাৰ দ্বিতীয়বাৰৰ বাবে অহা হৈছে নহয় জানো? আৰু আজি আমি কিছু অলপ গৱেষণা সম্পৰ্কীয় কথা পাতিবলৈ লৈছোঁ। মই ইতিমধ্যে কৈছোঁৱেই যে সাহিত্যত খাদ্য প্ৰসংগত আমি আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া মই কৈছোঁ যে মানুহৰ যিটো জনপ্ৰিয় ধাৰণা বা যিটো সহজাত অভিজ্ঞতা খাদ্যত সাহিত্য সম্পৰ্কে লৈ, তাৰ ওপৰলৈ গৈ, তাৰ সেই পৰিসীমাটোৰ বাহিৰলৈ গৈ সাহিত্যত খাদ্য প্ৰসংগ বুলি ক'লে আপুনি কেনেধৰণৰ কথা ক'বলৈ ভাল পাব?
1: সাহিত্যত খাদ্য বুলি ক'লে বহু সময়ত কেৱল খাদ্যৰ বৰ্ণনা বা ৰন্ধন প্ৰণালীৰ যিটো বিৱৰণ দিয়া হয় সেইটোকে বুলি ভবা হয় বা বুজা যায়, যদিও বাস্তৱত আচলতে সাহিত্যত খাদ্য এক বিস্তৃত আৰু ইণ্টাৰডিচিপ্লিনাৰী অধ্যয়নৰ বিষয়। সাহিত্যত খাদ্য কেৱল শাৰীৰিক প্ৰয়োজনেই নহয়, বৰঞ্চ সমাজ, সংস্কৃতি, ৰাজনীতি, লিংগ তথা মানৱ সম্পৰ্ক বুজাৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হ'ব পাৰে। খাদ্য মানুহৰ অস্তিত্ব বা বিশেষকৈ ব্যক্তি বিশেষ বা এটা সম্প্ৰদায়ৰ অস্তিত্ব সমাজৰ পৰিচাৰক হ'ব পাৰে। এজন ব্যক্তিয়ে কি খাইছে, কেনেকৈ খাইছে, বস্তুখিনি কিদৰে ৰন্ধা হৈছে, কোনে ৰান্ধিছে আৰু কাৰ সৈতে তেওঁ খাদ্য গ্ৰহণ কৰিছে, এই সকলোবোৰ দিশে ব্যক্তিজনৰ জাতিগত, শ্ৰেণীগত, ধৰ্মীয় আৰু জাতীয় পৰিচয় দাঙি ধৰে। সাহিত্যত খাদ্যৰ মাধ্যমেৰে ব্যক্তিগত আৰু সামূহিক পৰিচয় গঢ় লৈ উঠাৰ যি প্ৰক্ৰিয়া তাকো বহু ক্ষেত্ৰত তুলি ধৰা হয় বুলি ক'ব পাৰি।
0: হয়, এতিয়া আপুনি এটা কথা ক'লে যে সাহিত্যত ব্যক্তিগতভাৱেই হওক বা সামূহিকেই হওক, অস্তিত্ব, আমি যিটো আইডেণ্টিটি বুলি যদি কওঁ, মানুহৰ অস্তিত্ব বা মানুহৰ পৰিচয়ৰ কথা কোৱা হয় বুলি ক'লে, সেই অস্তিত্বৰ ধাৰণাটো বৰ বিশাল। ইয়াত বিভিন্ন ধৰণৰ অস্তিত্বৰ কথা আহিব পাৰে। মই যদি আপোনাক কওঁ, আপুনি তিনিটা, কাৰণ আমাৰ সময় হাতত কম, আমি যদি তিনিটা তেনেকুৱা ধৰণৰ অস্তিত্ব সম্বন্ধীয় তেনেকুৱা বিষয় সামৰি ল'ব খোজোঁ, আপুনি মোক কওকচোন তেনেকুৱা ধৰণৰ তিনিটা বিষয়।
1: প্ৰথমে যেতিয়া এটা এজন ব্যক্তি বা এটা সম্প্ৰদায়ৰ পৰিচায়ক হিচাপে খাদ্যক যেতিয়া আমি চাওঁ, তেতিয়া প্ৰথমতে এটা জনগোষ্ঠীৰ নৃগোষ্ঠীয় যিটো চেতনা সেইটো বা সাংস্কৃতিক স্বকীয়তাৰ কথা আহে। বিশেষকৈ আমাৰ অসমৰ প্ৰেক্ষাপটতে যদি চোৱা হয়, অসমৰ বিভিন্ন জনগোষ্ঠীৰ নিজা নিজা খাদ্যাভাস আছে আৰু সেই খাদ্যাভাসে তেওঁলোকৰ এটা নিজস্ব পৰিচয় আছে, সেই পৰিচয়ক প্ৰকাশ কৰে। আৰু ইয়াৰ উপৰিও সাহিত্যত এই খাদ্যাভাসৰ মাধ্যমেৰে চৰিত্ৰ এটাৰ পৰিচয় আৰু চৰিত্ৰটোৰ সামাজিক অৱস্থানৰ বিষয়েও ধাৰণা দিয়া হয়। আৰু তাৰ উপৰিও ডায়াস্পৰিক সাহিত্য, যিটো প্ৰবাসী সাহিত্য বুলি অসমীয়াত কোৱা হয়, কিন্তু আচলতে ডায়াস্পৰিকৰ প্ৰতিশব্দটো অসমীয়াত প্ৰবাসী বুলি যদিও বহু ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়, একেবাৰে ডায়াস্পৰিক শব্দটোৱে ব্যৱহাৰ কৰিছে। কোনো এটা বিশেষ খাদ্যই বা এটা সোৱাদে মানুহক নিজৰ শৈশৱ, ঘৰ, পৰিয়াল বা অতীত জীৱনৰ কথা মনত পেলোৱাৰ যিটো অনুভূতি, সেইটোকে গেষ্ট্ৰনষ্টাইলজিয়া বুলি আমি ক'ব পাৰোঁ। ইয়াৰ উপৰিও পৰিচয়ৰ কথা যেতিয়া অনা হৈছে খাদ্যৰ লগত জড়িত কৰি, তেতিয়া আমি লিংগভিত্তিক যিটো পৰিচয় সেইখিনিৰ কথা সাহিত্যত প্ৰতিফলিত হোৱা দেখা পাওঁ। বিশেষকৈ ৰন্ধন আৰু পাকঘৰৰ কথা যেতিয়া অনা হয়, তেতিয়া মহিলাসকলৰ পৰিচয়, সেই পৰিচয়টোৰ লগত ৰন্ধন আৰু পাকঘৰক বিশেষভাৱে জড়িত কৰি ৰখা হয় বা ইটোৰ লগত সিটো ৰিলেট কৰা হয়। আৰু আমাৰ যিহেতু বিশেষকৈ পুৰুষতান্ত্ৰিক সমাজত এইটো দেখা যায় যে যেতিয়া ৰন্ধন আৰু পাকঘৰৰ কথা কোৱা হয়, তেতিয়াহ'লে সেই দায়িত্বটো কেৱল মহিলাসকলৰ ওপৰত আৰোপ কৰা হয়, সেইটো এটা কেৱল মহিলাৰে কাম, এনেধৰণৰ ধাৰণা এটা পোষণ কৰা হয়। কিন্তু খাদ্যৰ লগত জড়িত যিসমূহ সাহিত্য এতিয়ালৈকে সৃষ্টি হৈছে তাতে এটা এটা ধাৰা দেখিবলৈ পোৱা গৈছে যে খাদ্যৰ লগত জড়িত যিসমূহ নীতি নিয়ম বা উপবাস কিছুমান খাদ্যৰ ওপৰত যি নিষেধাজ্ঞা আছে যে এইটো খাদ্য মহিলাসকলে খাব নোৱাৰে বা বিশেষ কোনোবা সময়ত এইটো খাদ্য খোৱাৰ নিষেধ তেনেধৰণৰ যিবোৰ নিষেধাজ্ঞা আছে সেই তেনেধৰণৰ নিষেধাজ্ঞাসমূহ বিশেষকৈ পুৰুষতান্ত্ৰিক সমাজ এখনত নাৰীৰ ওপৰতে আৰোপ কৰা হয় আৰু নাৰীক নিয়ন্ত্ৰণৰ আহিলা হিচাপে খাদ্য সম্ভাৰক ব্যৱহাৰ কৰা হয় কিন্তু একে সময়তে খাদ্য নাৰীৰ আত্মপ্ৰকাশ আৰু নাৰী এগৰাকীৰ এজেঞ্চি যিটো মানে শৰীৰী স্বতন্ত্ৰতা সেইটো প্ৰকাশ কৰাৰো মাধ্যম হৈ উঠিব পাৰে।
0: ঠিক আছে, আপুনি তিনিটা পৰিচয়ৰ কথা ক'লে। প্ৰথমতে ক'লে যে আপুনি নৃগোষ্ঠীয় চেতনাৰ কথা ক'লে, দ্বিতীয়তে আপুনি ক'লে যে ডায়াস্পৰিক বা আমি প্ৰব্ৰজনকাৰী বা প্ৰৱাসীসকলৰ সাহিত্যৰ কথা, আৰু সদৌশেষত ক'লে যে লিংগ বৈষম্য বা লিংগভিত্তিক যিটো অসমতা আছে তাক প্ৰকাশ কৰিবৰ বাবেও সাহিত্যত খাদ্য এটা মাধ্যম, নহয় জানো? তেনেহ'লে আমি শেষৰটোৰ পৰা আৰম্ভ কৰোঁ উদাহৰণসহ, কাৰণ আমাৰ শ্ৰোতাসকলে বুজি পাব লাগিব যে সাহিত্যত কেনেকৈ এই ধৰণৰ প্ৰকাশবোৰ ঘটে। খাদ্য যে অকল খোৱাৰ বিৱৰণী নহয়, প্ৰতীক, ৰূপক, মেটাফৰ, চিম্বল এনেকুৱা পৰ্যায়লৈ যায়, সেইটো অলপ বুজাই দিয়কচোন। আমি লিংগীয় বৈষম্য ভিত্তিক খাদ্য প্ৰসংগৰ পৰা আৰম্ভ কৰিছোঁ।
1: অসমীয়া সাহিত্যত খাদ্য প্ৰতীকী অৰ্থত বা ৰূপক হিচাপে আৰু চিত্ৰকল্প হিচাপে শক্তিশালীভাৱে ব্যৱহৃত হৈ আহিছে। উদাহৰণ হিচাপে যদি আমি মামণি ৰয়চম গোস্বামীৰ দঁতাল হাতীৰ উৱেখোৱা হাওদা উপন্যাসখন চাওঁ তেতিয়া দেখিম যে তাতে মাংসটো এটা বিশেষ এটা প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে। যেতিয়া যিসকল শ্ৰোতাই এই উপন্যাসখন পঢ়িছে তেওঁলোকে হয়তো বুজিয়ে পাব মই কথাখিনি কওঁতে, বা যিসকলে পঢ়া নাই তেতিয়া তেওঁলোকৰ কাৰণেও মই কৈ দিছোঁ তাতে যিটো চৰিত্ৰ আছে গিৰিবালা, যিগৰাকী এগৰাকী ব্ৰাহ্মণ বিধৱা, কম বয়সতে বিধৱা হৈছে, আৰু তেখেতৰ ওপৰত যেতিয়া ব্ৰাহ্মণ বিধৱাই কিছুমান খাদ্য খাব নোৱাৰিব ধৰণৰ এনেকুৱা নিষেধাজ্ঞা যেতিয়া আৰোপ কৰা হয় তেতিয়া এই উপন্যাসখনত এনেকুৱা এটা ঘটনাৰ বিৱৰণ আছে যে তেখেতে নিজৰ ইচ্ছা মতে সেই সমাজৰ বাধাসমূহ নেওচি গৈও মাংস তেওঁ খায় তেওঁ আৰু সেই তেওঁ যিটো মাংস খোৱাৰ যিটো যিধৰণে সেই ঘটনাটো বিৱৰণ দিয়া হৈছে তাত এইটো মন কৰিব পাৰি যে যিখন পুৰুষতান্ত্ৰিক সমাজৰ যিটো পুৰুষতান্ত্ৰিক মানসিকতা সেই মানসিকতাটোৰ বিৰুদ্ধে এটা প্ৰতিবাদ হিচাপে তেওঁ সেই কামটো কৰিছিল।
0: সেই বিৱৰণীটো অকণমান মানে একেবাৰে কিতাপখনত থকাৰ মতে নহ'লেও অকণমান কৈ দিয়কচোন কি হয় আচলতে কথাটো।
1: প্ৰথম অৱস্থাত এনেকুৱা দেখুওৱা হয় যে তেওঁ সেই যেতিয়া তেওঁ গোন্ধটো পাইছে তেতিয়া তেওঁ সেই মাংস বা কাৰণ তেওঁ বহুদিন ধৰি তেনেধৰণৰ কোনো খাদ্য তেওঁ গ্ৰহণ কৰা নাই,
0: কাৰণ তেওঁ
1: দিয়া হোৱা নাই, কাৰণ তেওঁ যিহেতু এগৰাকী বিধৱা আৰু সেইবাবে তেওঁ যেতিয়া গোন্ধটো পাইছে তেতিয়া তেওঁৰ মনটো সেই খাদ্যটোৰ প্ৰতি প্ৰলোভিত হৈছে, তেনেধৰণৰ এটা বিৱৰণেৰে আৰম্ভণি কৰা হয়। তাৰপিছত দেখা যায় যে তেওঁ যেতিয়া খাদ্যটো গ্ৰহণ কৰিবৰ বাবে গৈছে আগবাঢ়িছে তেতিয়া তেওঁ বিবেকে কৈছে যে তেওঁ এগৰাকী বিধৱা, গতিকে তেওঁ সেই খাদ্যটো গ্ৰহণ কৰিব নালাগে, তেওঁৰ বাবে সেইটো মানে উপযুক্ত নহয়, কিংবা সমাজত এটা বাধা আছে সেই খাদ্যটো গ্ৰহণৰ ওপৰত। কিন্তু সেই সময়তে তেওঁৰ মনলৈ আহিছে যে তেওঁৰ স্বামী যেতিয়া জীয়াই আছিলে সেই সময়ত তেওঁৰ স্বামীয়ে কিন্তু তেওঁলোক যিহেতু সেই উপন্যাসখনত এটা সত্ৰৰ পৰিয়ালৰ কথা কোৱা হৈছে, এটা গোসাঁই পৰিয়ালৰ কথা কোৱা হৈছে আৰু তেওঁৰ স্বামীও এটা তেনেধৰণৰ এটা ব্ৰাহ্মণ গোসাঁই পৰিয়ালৰে এজন সদস্য আছিল। কিন্তু তেওঁ যেতিয়া জীৱিত আছে সেই সময়ত কিন্তু তেখেতে বিভিন্ন মানুহে ৰন্ধা মাংস তেওঁ গ্ৰহণ কৰিছিল আৰু জাতিগত কথাও আনিব পাৰোঁ ইয়াতে, উচ্চ জাতি তথাকথিত উচ্চ জাতি বা নিম্ন জাতিৰ যিটো ধাৰণা আছে এনেকুৱা এটা ধাৰণাও থাকে মানে যে উচ্চ জাতৰ যিসকল মানুহ তেওঁলোকৰ নিজৰ মানুহখিনিয়ে ৰন্ধা খাদ্যহে গ্ৰহণ কৰিব পাৰে। কিন্তু তেওঁৰ স্বামীৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য হোৱা নাছিল, তেখেতে বিভিন্ন মানুহে ৰন্ধা খাদ্য গ্ৰহণ কৰে, তথাকথিত নিম্ন জাতৰ মানুহে ৰন্ধা খাদ্যও তেওঁ সেৱন কৰে আৰু তাৰপাছত তেওঁ প্ৰায়চিত্ত কৰি আকৌ নিজৰ কামখিনি আকৌ আগৰ ধৰণে চলাই নিব পাৰে। গতিকে সেই কথাখিনি যেতিয়া তেওঁ মনলৈ আহে তেওঁ ইচ্ছাকৃতভাৱে মাংসখিনি সেৱন কৰে আৰু সেই তাৰ পাছত তেওঁক আকৌ প্ৰায়চিত্ত কৰোৱা হয়। সেই এটা দীঘলীয়া বৰ্ণনা আছে
0: ইয়াতে, মানে যিটো তেওঁ মাংসটো খায় সেই মাংস খোৱাৰ দৃশ্যটো অকল সেই মাংসৰ বিৱৰণী নহয়,
1: ই
0: মহিলাগৰাকীৰ মনত গোটেই সমাজখনৰ প্ৰতি থকা ক্ষোভ, তেওঁ সমাজখনৰ নিয়ম নীতিবোৰৰ বিৰুদ্ধে কৰিব খোজা এটা প্ৰতিবাদৰ এটা ৰূপ নহয় জানো,
1: ভাষা হিচাপে খাদ্যক ব্যৱহাৰ কৰা হৈছে বা প্ৰতিবাদৰ এটা আহিলা বুলি আমি চাব পাৰোঁ। আৰু তাতে সেই মহিলাগৰাকীৰ মনস্তাত্ত্বিক দিশটো উদঙাই দিয়া হৈছে, তেওঁ কেনেকৈ নিজৰ মনত এটা সেই ক্ষোভ আপুনি যিটো কৈছে পুহি ৰাখিছে সেই কথাখিনিও সেই উপন্যাসখনৰ জৰিয়তে বিশেষকৈ খাদ্যক এটা মাধ্যম হিচাপে লৈ পেলাই উদঙাই দিয়া হৈছে।
0: আৰু তেনেকুৱা কিবা উদাহৰণ
1: বেলেগ এটা গল্পৰ কথালৈ আহোঁ। অৰূপা পদংগীয়া কলিতাৰ এটা গল্প আছে পাঁচ চোতালৰ কথকতা। সেই পাঁচ চোতালৰ কথকতা গল্পটোতো খাদ্য আৰু নাৰীৰ অৱস্থান সম্পৰ্কে এটা বৰ্ণনা দিয়া হৈছে, বিশেষকৈ লিংগভিত্তিক বৈষম্যৰ কথা কোৱা হৈছে। আমি ঋতুস্ৰাৱৰ সময়ত, যেতিয়া মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত দেখা যায় বিশেষ কিছুমান খাদ্য খোৱাত নিষেধাজ্ঞা থাকে, আৰু তাৰ উপৰিও বিধৱা মানুহৰ কাৰণে আৰু এটা নিয়ম থাকে, এক সূৰ্যত এসাঁজ খোৱা, মানে এটা দিনত তেওঁলোকে অকল এসাঁজ ভাতহে খাব পাৰে। সেইটো আওসী বা তেনেকুৱা বিশেষ কিছুমান পৰ্বত সেই নিয়মটো মানি চলা হয়। গল্পটোত তেনেকুৱা ধৰণৰ কিছুমান নাৰীৰ বিৰুদ্ধে চলি থকা যিটো বৈষম্য, সেই বৈষম্যক দাঙি ধৰিবলৈ গৈ খাদ্যক এটা মাধ্যম হিচাপে লোৱা হৈছে। তাতে কেইবাগৰাকীও বিধৱা মহিলাৰ কথা কোৱা হৈছে, প্ৰজ্ঞা, সুন্দৰী, কমলা, এনেধৰণৰ নাম দিয়া হৈছে। আৰু তাৰ লগতে আৰু এজনী এতিয়া মানে সমসাময়িক সময়ৰ এজনী ছোৱালীৰ কথা কোৱা হৈছে, মাজনী। তাই যেতিয়া প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হয় তেতিয়া তাইৰ ওপৰতো তেনেকুৱা ধৰণৰ বিশেষ কিছুমান নীতি নিয়ম আৰোপ কৰা হয় যে এক সূৰ্যত এসাঁজে খাব পাৰিব আৰু ওপৰতে তেওঁ মানে সিদ্ধ খাদ্যহে গ্ৰহণ কৰিব পাৰিব, সেই ধৰণৰ যিটো। আৰু আমাৰ সমাজত তেনেকুৱা নিয়ম কিছুমান প্ৰচলিত হৈও আছে এতিয়াও। সেই কথাখিনি সেই গল্পটোত অৰূপা পদংগীয়া কলিতাই খুব সুন্দৰকৈ দাঙি ধৰিছে।
0: আচলতে আমি যদি অসমীয়া সাহিত্যৰ সমান্তৰালভাৱে আমি বিভিন্ন বেলেগ ধৰণৰ সাহিত্যও চাওঁ, তেতিয়াও দেখিম, এতিয়া ধৰক অনিতা দেশাইৰ এখন কিতাপ আছে, নামটো ফাষ্টিং ফিষ্টিং। তাতে সেই ফাষ্টিং মানে উপবাসে থকা বা ব্ৰতত থকা, আৰু ফিষ্টিং অৰ্থাৎ সমূহীয়াভাৱে ভোজ ভাত খোৱা, গোটেই খাদ্যৰ যিটো ধাৰণা, সেই ধাৰণাটোৰ জৰিয়তে এখন সমাজৰ প্ৰতিচ্ছবি দাঙি ধৰা হৈছে। আৰু আপুনি প্ৰবাসী সাহিত্যৰ কথা কৈছিলে, য'ত ভূমিকাটো মানে প্ৰবাসী সাহিত্যত খাদ্যৰ ভূমিকাটো বৰ গুৰুত্বপূৰ্ণ, তেনেকুৱা দুটামান উদাহৰণ
1: অসমীয়া সাহিত্যৰ প্ৰেক্ষাপটত যদি চোৱা হয় তেতিয়াহ'লে আমি নন্দিতা দেৱীৰ বঙল বহুদূৰ উপন্যাসখন চাব পাৰোঁ। তাতে সেই যিটো আপুনি ক'লে প্ৰবাসী চেতনা, সেই চেতনাটো প্ৰতিফলিত হৈছে, বিশেষকৈ কালিন্দীৰ যিটো চৰিত্ৰ সেই
0: উপন্যাসখনত
1: এটা মূল নাৰী চৰিত্ৰ বুলি আমি চাব পাৰোঁ। তাতে যিটো পুৰুষ চৰিত্ৰ আছে, মূল পুৰুষ চৰিত্ৰ বঙলাপিতে, আচলতে তেওঁলোকক প্ৰটাগনিষ্টৰ যিটো ধাৰণা সেই হিচাপে চাব পৰা নাযায়, কাৰণ উপন্যাসখনত বহু মানুহৰ তেনেকুৱা কাহিনী মানে জড়িত হৈ আছে। কিন্তু তথাপিও এটা মূল পুৰুষ চৰিত্ৰ হিচাপে যদি বঙলাপিতে যিটো চৰিত্ৰ আছে তেওঁক যদি চোৱা হয়, বঙলাপিতে বা অনন্ত ঠাকুৰ, আৰু তেওঁৰ পত্নী আছিল কালিন্দী। তেওঁলোকে যেতিয়া অসমৰ পৰা বঙললৈ যেতিয়া তেওঁলোক স্থানান্তৰ হৈছে, তাৰ পাছত তেওঁৰ অসমীয়া খাদ্যৰ প্ৰতি তেওঁৰ যিটো হাবিয়াস, সেই হাবিয়াসটো সেই উপন্যাসখনত প্ৰতিফলিত হৈছে। কাৰণ তেওঁ যেতিয়া বঙলত গৈ থাকে তেতিয়া তেওঁ অনবৰতে অসমীয়া যিবোৰ শাক, যেনে জিলমিল, মাটি কান্দুৰী, পিৰালি পালেং, এই ধৰণৰ কথা, এই ধৰণৰ খাদ্যসমূহৰ কথা তেওঁ অনবৰতে মানে মনত পেলাই থাকে। আৰু তেওঁৰ যিখন শাকনি বাৰী আছিলে তেওঁ কয় যে এবাৰ সোমাই গ'লে গোটেই দিনটোৰ কাৰণে খাদ্য তেওঁ তাৰ পৰা সংগ্ৰহ কৰি আনিব পাৰে। সেইকাৰণে তেনেকুৱা ধৰণৰ বহুত খাদ্যৰ বিষয়ক বিৱৰণ সেই উপন্যাসখনত আছে।
0: আৰু সেই বিৱৰণবোৰত মানে এইটো দেখুওৱা হৈছে যে খাদ্যৰ জৰিয়তে কেনেকৈ মানুহে নিজৰ এৰি অহা ঘৰখন বা এৰি অহা শিপাডালক মনত পেলাই থাকে। আৰু বেলেগ কিছু উদাহৰণ,
1: আৰু আমি ৰীতা চৌধুৰী বাইদেউৰ মাকাম উপন্যাসখনো চাব পাৰোঁ। তাতে বহুত বেছিকৈ এই খাদ্যৰ উদাহৰণ নাই যদিও আমি চাব পাৰোঁ, যেতিয়া অসমত থকা চীনা মানুহখিনিক চীনলৈ আকৌ পঠিয়াই দিয়া হয়, তাতে এটা অসমত থকা চীনা পৰিয়াল তেওঁলোক নতকৈ চীনলৈ গৈছে, তাৰ খাদ্য সম্ভাৰৰ লগত তেওঁলোক অভ্যস্ত নহয়। তেতিয়া এজনী সৰু ছোৱালীয়ে মাকক গৰৈ মাছৰ পিটিকাৰ কথা কয়। গৰৈ মাছৰ পিটিকাৰ কথা মানে তাই যেতিয়া খাবলৈ মন নকৰে তেতিয়া মাকে গৰৈ মাছৰ পিটিকাৰ উদাহৰণ দি তাইক মানে খাদ্যটো খোৱাবলৈ যত্ন কৰে। সেইটোক আমি চাব পাৰোঁ কেনেকৈ মানে শিপা হেৰুওৱা এখিনি মানুহে নিজৰ আগৰ যিখিনি তেওঁলোকৰ খাদ্য সম্ভাৰ, যিখিনিৰ লগত তেওঁলোক ইতিমধ্যে অভ্যস্ত, সেই খাদ্য সম্ভাৰখিনি কথা মনত পেলাই নিজৰ মানে অতীত জীৱনৰ কথাখিনিক ৰোমন্থন
0: কৰে। এইটো বাৰু আপুনি অসমীয়া সাহিত্যৰ কথা ক'লে, এনেই আপুনি হয়তো গৱেষণা সংক্ৰান্তত বেলেগ ধৰণৰ কিতাপো অধ্যয়ন কৰিছে, অলপ সহজকৈ বেলেগ এখন বা দুখন কিতাপৰ উদাহৰণ দিয়কচোন।
1: বেলেগ কিতাপ মই সকলোৱে পঢ়া ভিতৰত এখন কিতাপৰ কথা যদি কওঁ, সেইখন ঝুম্পা লাহিৰ দ্য নেমছেক উপন্যাসখনৰ কথা ক'ব পাৰোঁ। তাতে যিটো আসীমা গাংগুলীৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোৱে তেওঁলোক যেতিয়া কলকাতাৰ পৰা বেলেগ এখন দেশলৈ গুচি গৈছে, তাতে তেওঁ কলিকতাৰ যিখিনি বেংগলী যিখিনি খাদ্য সম্ভাৰ, সেই খাদ্য সম্ভাৰখিনিৰ কথা তেওঁ কালিন্দীয়ে যেনেকৈ মনত পেলায়, অসীমা গাংগুলীৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোও তেনেকৈ মনত পেলাই থাকে। বিশেষকৈ ঝালমুড়ি, ঝালমুড়ি আমি জানো এতিয়া বৰ্তমান সময়তো ঝালমুড়ি খুবেই এটা চৰ্চিত খাদ্য, কলকাতা বা পশ্চিমবংগত সেইটো এটা খুব জনপ্ৰিয় খাদ্য,
0: মানে বেংগলীসকলৰ আইডেণ্টিটি হিচাপে ধৰা হয়, নহয় জানো?
1: তেওঁ ঝালমুড়িৰ কথা বিশেষকৈ মনত পেলাই থাকে। আৰু তেনেকুৱা বহুত খাদ্য আছে যিটো, যিখিনি খাদ্যৰ কথা তেওঁ মনত পেলায়। আৰু ইয়াৰ উপৰিও আমি এখন, মই একেবাৰে খাদ্য বিষয়ক উপন্যাস যিটোক আমি কালিনাৰী ফিকশ্যন বুলিও কওঁ, তেনেকুৱা এখন উপন্যাসৰ মই উদাহৰণ দিব বিচাৰিছোঁ ইয়াতে। সন্দীপা মুখাৰ্জী দত্ত, তেওঁ এগৰাকী ফুড ব্লগাৰ। তেখেতে প্ৰথমে ব্লগ লিখিছিলে খাদ্যৰ বিষয়ক, আৰু তাৰপাছত তেওঁ উপন্যাস লিখা আৰম্ভ কৰিছে। তেওঁৰ দ্বিতীয়খন উপন্যাস দোজ ডিলিচিয়াছ লেটাৰ্ছ, সেই উপন্যাসখনত তেখেতে সেই যিটো প্ৰবাসী চেতনা, সেই প্ৰবাসী চেতনাটো খুব সুন্দৰকৈ দাঙি ধৰিছে। আৰু তেওঁ এগৰাকী নিজে বেংগলী লেখক, আৰু বেংগলী লেখক হিচাপে তেওঁ বৰ্তমান তেওঁ নিউজাৰ্চিত কৰ্মৰত। সেই সূত্ৰে তেওঁ যিটো নিজৰ যিটো অভিজ্ঞতা, নিজৰ মাতৃভূমিৰ পৰা আঁতৰি বেলেগ এখন ঠাইত থাকি সেই ঠাইখনৰ খাদ্য সম্ভাৰৰ লগত অভ্যস্ত হ'বলৈ চেষ্টা কৰোঁতে কেনেকৈ নিজৰ পৰিচয়টো হেৰুৱাই পেলোৱাৰ যি ভয়, সেই ভয়টোকো তেওঁ সাহিত্যৰ জৰিয়তে উপস্থাপন কৰিছে। আৰু সেই নিজৰ পৰিচয়টো বেলেগ এখন ঠাইত বা বিশ্বায়নৰ যুগত ধৰি ৰখাৰ ক্ষেত্ৰত খাদ্য কেনেকৈ এটা আহিলা হ'ব পাৰে বা এটা মাধ্যম হ'ব পাৰে, সেই বিষয়ে তো এই দোজ ডিলিচিয়াছ লেটাৰ্ছ, সেই উপন্যাসখনত বেংগলী মিঠাই, কাৰণ বেংগলীসকলৰ মাজত মিঠাই খুব তেওঁলোকৰ প্ৰিয়, মিঠাই, মিঠা বা বিভিন্ন ধৰণৰ তেনেকুৱা মিঠা খাদ্য তেওঁলোকৰ প্ৰিয়। তে তাতে মই সন্দেশ, যিটো বেংগলী এবিধ মিঠাই, সেই তাৰ উদাহৰণ দিব পাৰোঁ। তাতে সন্দেশে সেই উপন্যাসখনৰ এটা এটা প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে, সন্দেশ মিঠাইটো। তাতে যিটো চৰিত্ৰ আছে, মূল চৰিত্ৰ শোভা, শুভলক্ষ্মী সেনগুপ্তা, তাই যেতিয়া বিদেশৰ পৰা আকৌ বিভিন্ন কামত কলকাতালৈ আকৌ যেতিয়া ঘূৰি আহে, তেতিয়া তাই যেতিয়া সন্দেশৰ দোকান এখনৰ কলকাতালৈ ঘূৰি আহে, তেতিয়া সেই দোকানৰ পৰা তেওঁ ফটো মাৰি, দোকান এখনৰ ফটো মাৰি, তেওঁ যিটো আমি সচৰাচৰ কৰোঁ ফেচবুকত, তেওঁ এখন ফটো আপলোড কৰে। আৰু তেতিয়া তেওঁৰ যিখিনি বেংগলী বন্ধু বিদেশত থাকে তেওঁৰ লগত, আৰু তেওঁলোকে তেওঁক মেছেজ দিয়ে যে আমাৰ কাৰণে পেকিং কৰি লৈ আহিব লাগে। গতিকে সেই যিটো আমি সাধাৰণতে সেইটো আমাৰ দৈনন্দিন জীৱনতো আমিও কৰিয়ে থাকোঁ, যে তেনেকুৱা ধৰণৰ সৰু সৰু কিছুমান বিৱৰণ সেই উপন্যাসখনত দাঙি ধৰা হৈছে। ইয়াৰ উপৰিও বেংগলী বহুত খাদ্য সম্ভাৰ, যেনে ভাপা ইলিশ, কচৰি, তেনেকুৱা ধৰণৰ বহুত খাদ্য সম্ভাৰৰ বিৱৰণ সেই উপন্যাসখনত দিয়া হৈছে। আৰু সেই উপন্যাসখনৰ এটা বৈশিষ্ট্য কি, প্ৰতিটো চেপ্টাৰৰ পাছতে যিটো খাদ্যৰ ওপৰত মূলতঃ ফোকাছ কৰা হৈছে, সেই খাদ্যটোৰ এটা ৰেচিপি সেই উপন্যাসখনত দিয়া হৈছে, মানে কেনেধৰণে সেই খাদ্যটো প্ৰস্তুত কৰিব পাৰোঁ আমি, তাৰো এটা ৰেচিপি দিয়া হৈছে।
0: আমি নৃগোষ্ঠীয় যিটো অস্তিত্ব, তাৰ প্ৰতীকী প্ৰকাশ হিচাপে খাদ্যৰ প্ৰয়োগৰ কথাও কৈছিলোঁ। এইখিনিতে মোৰ পটককৈ মনত পৰিছে যে কেতিয়াবা আমি অসমীয়া মানুহৰ কথা ক'বলৈ গ'লে খাৰ খোৱা অসমীয়া বুলি কওঁ, খৰিচাৰ কথা কওঁ, নহয় জানো? ঠিক তেনেদৰে আমি দক্ষিণ ভাৰত বুলি ক'লে আমি ইডলিৰ কথা মনত পেলাওঁ, চম্বৰৰ কথা মনত পেলাওঁ। আপুনি এইমাত্ৰ কৈ গ'ল বঙালীসকলৰ কথা ক'বলৈ গ'লে মিঠাইজাতীয় বা ইলিছ মাছৰ কথা কওঁ। অৰ্থাৎ আমি সাহিত্যিক বা সাংস্কৃতিকভাৱে এটা জাতিক বা এটা জনগোষ্ঠীক সদায় খাদ্য এটাৰ সৈতে প্ৰতীকীভাৱে সংযুক্ত কৰোঁ, সেই সম্পৰ্কে আপোনাৰ অকণমান মতামত জানিব বিচাৰিছোঁ সাহিত্যত।
1: সেই ক্ষেত্ৰত আমি য়েছে দৰ্জে ঠংচিৰ সকতা মানুহ উপন্যাসখন চাব পাৰোঁ। তাতে তেখেতে মনপা জনগোষ্ঠীৰ যি খাদ্য সম্ভাৰ, সেই খাদ্য সম্ভাৰৰ এটা বিশদ বিৱৰণ দাঙি ধৰিছে। বিশেষকৈ তেওঁলোকৰ জনগোষ্ঠীয় খাদ্য, যি ইয়াকৰ শুকান মাংস, থুপ্পা, আৰু তেওঁলোকৰ পৰম্পৰাগত পানীয় আৰাক, এই ধৰণৰ বিভিন্ন খাদ্য সম্ভাৰৰ বিৱৰণ তেওঁ দিছে, যাতে পাঠকসকলে যেতিয়া পঢ়ি যায় উপন্যাসখন, সেই মনপা যিটো জনগোষ্ঠী, সেই জনগোষ্ঠীৰ সংপৃক্ত কৰিব যাতে পাঠকে পাৰে, সেই উদ্দেশ্যে হয়তো তেওঁ সেই মানে খাদ্য সম্ভাৰ বা তেওঁলোকৰ সাজপাৰ, সেই সম্পৰ্কে বিৱৰণ বিশদভাৱে দাঙি ধৰিছে। আৰু তাতে দেখা যায় যে খাদ্য সম্ভাৰসমূহ, বিশেষকৈ আমাৰ জনগোষ্ঠীয় মানুহৰ মাজত সেই এটা প্ৰেক্টিচ এটা আছে যে তেওঁলোকে নিজৰ যি ইষ্ট দেৱতা তেওঁলোকলৈ খাদ্য উৎসৰ্গা কৰে। তাতে তেওঁলোকৰ যি পৰম্পৰাগত পানীয় আছে আৰাক, সেই আৰাকটো আমাৰ জনগোষ্ঠীয় মানুহৰ মাজত যিটো বিশ্বাস আছে যে তেওঁলোকৰ ইষ্ট দেৱতাই সেই তেনেকুৱা ধৰণৰ পানীয় উৎসৰ্গা কৰা বা নৈবেদ্য হিচাপে দিয়া, সেই প্ৰেক্টিচটো তেওঁ সেই উপন্যাসখনত দাঙি ধৰিছে। গতিকে সেই উপন্যাসখন যদি আমি চাওঁ, তাতে নৃগোষ্ঠীয় চেতনা বা সাংস্কৃতিক সক্ৰিয়তাৰ কথা আমি চাব পাৰোঁ। খাদ্য কেনেকৈ নৃগোষ্ঠীয় চেতনা এটাৰ প্ৰতিনিধিত্ব কৰিব পাৰে বা এটা সাংস্কৃতিক সক্ৰিয়তা বজাই ৰখাৰ ক্ষেত্ৰত এটা জনগোষ্ঠীৰ মাধ্যম হ'ব পাৰে, সেই সম্পৰ্কে আমি চাব পাৰোঁ সেই উপন্যাসখনত।
0: আমাৰ অসমীয়া যিটো মৌখিক সাহিত্য, সেই মৌখিক সাহিত্যত আমি দেখা পাওঁ যে খাদ্যৰ যথেষ্ট উল্লেখ আছে। অৱশ্যে মই উল্লেখ বুলি ক'লে ভুল হ'ব বাৰু, আপুনি যিহেতু সাহিত্যৰ খাদ্যৰ অলপ গভীৰ বা বিশ্লেষণাত্মক কথা অলপ কৈ আছে, এই বিষয়ে অকণমান জনাওকচোন।
1: অসমীয়া মৌখিক সাহিত্য বা লোকসাহিত্যত বিহু নাম, ডাকৰ বচন, বিয়া নাম, এইসমূহত খাদ্যৰ উল্লেখ আছে আৰু বহুত স্তৰিতভাৱে কিছুমান খাদ্যৰ আমি বৰ্ণনা পাওঁ। আৰু যেতিয়া খাদ্য এটাৰ উল্লেখ থাকে, সেই খাদ্যটোৰ লগতে এটা প্ৰতীকী অৰ্থও বহন কৰে। বিশেষকৈ আমি বিহু নামৰ ক্ষেত্ৰত যদি চাওঁ, তেতিয়া এজন বিহুৱাই যেতিয়া এটা বিহু নাম গায় তেওঁৰ প্ৰেয়সীক উদ্দেশ্য কৰি, তাতে দেখা যায় যে বিহু নামটোত প্ৰেয়সীগৰাকীৰ যি শৰীৰ সৌন্দৰ্য, সেই শৰীৰ সৌন্দৰ্যক বিভিন্ন খাদ্য বস্তুৰ লগত তুলনা কৰা হয়। যেনে এটা বিহু নাম আছে, তোমাৰ গাল দুখনি পাভ মাছৰ নিচিনা। পাভ মাছটো আমি জানো, পাভ মাছ এটা খুব এটা কোমল পিচল এটা মাছ। গতিকে যি প্ৰেয়সীগৰাকীৰ যি শৰীৰ সৌন্দৰ্য, তেওঁৰ গাল দুখন পাভ মাছৰ লগত তুলনা কৰা হৈছে। আৰু তেতিয়া যেতিয়া তেনেকৈ আমি চাওঁ, তেতিয়া যি ইংৰাজীত যিটো কোৱা হয় কমোডিফিকেশ্যন,
0: এটা নাৰী শৰীৰক কেতিয়াবা কেতিয়াবা মানে
1: সামগ্ৰীৰ লগত তুলনা কৰা হয়, সেই কমোডিফিকেশ্যনৰ ধাৰণাটো আমি তাত পাব পাৰোঁ। আৰু কিছু ক্ষেত্ৰত সেই বিৱৰণসমূহ কিছু পৰিমাণে ছেক্সিষ্ট হোৱাও পৰিলক্ষিত হয়, তথাপিও খাদ্যৰ বিৱৰণ আমাৰ অসমীয়া লোকসাহিত্যত দেখা যায়।
0: আৰু উদাহৰণ,
1: বিয়া নামৰ ক্ষেত্ৰত তেনেকুৱা বহুত উদাহৰণ আছে। বিশেষকৈ বিয়া এখন যেতিয়া হয়, আমি তাত বিয়াত দেখা যায় যে মাছ, বিয়াত মাছটো এটা খুব গুৰুত্বপূৰ্ণ এটা অংগ, আৰু বিয়া নামতো মাছৰ উল্লেখ পোৱা যায়। কাৰণ লীলা গগৈৰ অসমৰ সংস্কৃতি কিতাপখন যদি আমি চাওঁ, তেখেতে লিখিছে আৰু ময়ো মোৰ আশে পাশে ঠাইবোৰত দেখিছোঁ যে মই বিয়া এখনত দৰাঘৰৰ পৰা কইনাঘৰলৈ মাছ দি পঠিওৱা হয়। আৰু অসমৰ বহু ঠাইত লীলা গগৈৰ কিতাপত তেওঁ উল্লেখ কৰিছে যে অসমৰ বহু ঠাইত এযোৰ মাছ দিয়া হয়, অকল এটা মাছ দিয়া নহয়, আৰু কিছুমান ঠাইত গোটা মাছ এটা দিয়া হয়। সেইটোৱে গোটা মাছ এটা যেতিয়া মানে দিয়া হয়, সেই গোটা মাছটো সাধাৰণতে যিটো পুৰুষৰ জননাংগৰ লগত সাধাৰণতে তুলনা কৰা হয়। চ' সেই ধৰণৰ এটা ধাৰণাও অসমৰ মানে বিয়া গোটেই সংস্কৃতিটোত বা বিয়া নামত এই ধৰণৰ এটা ধাৰণা আমি
0: আকৌ আপুনি যিটো দুটা মাছ দিয়াৰ কথা ক'লে, সেইটো তেওঁলোকৰ যে এতিয়া বৈবাহিকভাৱে যিটো জুতি বান্ধিছে সেইটোৰ কথা আহে। ঠিক তেনেদৰে আমাৰ ডাকৰ বচনখিনিতো কিন্তু বহুত এনেকুৱা ধৰণৰ খাদ্য প্ৰসংগ আছে, য'ত খাদ্য বা খাদ্য সামগ্ৰীক মানুহৰ জীৱন ধাৰণ, মানুহৰ অস্তিত্ব, মানুহৰ কামনা বাসনা এইবিলাকৰ লগত তুলনা কৰা হয়। এই গোটেই আলোচনাটোত আপুনি দুটা শব্দ কৈছিলে, ইংৰাজী শব্দ দুটা কৈছিলে, এটা কৈছিলে কালিনাৰী ফিকশ্যন আৰু এটা কৈছিলে ফুড ষ্টাডিজ। আমি আলোচনাৰ একেবাৰে শেষৰ ফাললৈ আহিছোঁ। মই এই দুইটা শব্দৰ অকণমান সহজ ভাষাত বিশ্লেষণটো বিচাৰিছোঁ যাতে আমাৰ শ্ৰোতাসকলো এই বিষয়ৰ প্ৰতি আকৰ্ষিত হয়।
1: সাহিত্যৰ গৱেষণাৰ ক্ষেত্ৰত ফুড ষ্টাডিজ আৰু কালিনাৰী ফিকশ্যন বৰ্তমান সময়ত এক নতুন আৰু গুৰুত্বপূৰ্ণ ধাৰা হিচাপে আমি চাব পাৰোঁ। ফুড ষ্টাডিজ বুলি ক'লে মূলতঃ খাদ্যক কেৱল পুষ্টিৰ দিশৰ পৰা নাচায়, বৰঞ্চ খাদ্য আৰু মানৱ অভিজ্ঞতাৰ মাজৰ যি সম্পৰ্ক, সেই সম্পৰ্কক ফুড ষ্টাডিজে বিশেষভাৱে অধ্যয়ন কৰে। অৰ্থাৎ খাদ্য উৎপাদনৰ পৰা খাদ্য গ্ৰহণলৈকে এই গোটেই প্ৰক্ৰিয়াটোৰ লগত আমাৰ মানুহৰ সংস্কৃতি, লিংগ, ধৰ্ম, শ্ৰেণী, স্মৃতি, শ্ৰম আদি বহু দিশ জড়িত হৈ থাকে। আৰু এই গোটেই দিশসমূহক ফুড ষ্টাডিজে নিজৰ অধ্যয়নৰ ভিতৰত অন্তৰ্ভুক্ত কৰে। ফুড ষ্টাডিজ এটা ইণ্টাৰডিচিপ্লিনাৰী বিষয়। এই ফুড ষ্টাডিজ এই বিষয়টোৱে সাহিত্য, সমাজ বিজ্ঞান, ইতিহাস, সংস্কৃতি অধ্যয়ন, নৃতত্ব আদি বিভিন্ন বিষয় সামৰি লয়, বিভিন্ন বিষয়ৰ সৈতে এই ফুড ষ্টাডিজ বিষয়টো জড়িত। আৰু এতিয়া আনহাতে কালিনাৰী ফিকশ্যন যদি চাওঁ, কালিনাৰী ফিকশ্যন হ'ল সাহিত্যৰ এনে এটা ধাৰা য'ত খাদ্য কেৱল কাহিনী এটাৰ নেপথ্যৰ এটা বৰ্ণনা হিচাপে নাথাকি ই কাহিনীৰ গতিশীলতা তথা প্লটৰ বিকাশৰ এটা গুৰুত্বপূৰ্ণ আহিলা হিচাপে ব্যৱহাৰ কৰা হয়। এই ধৰণৰ সাহিত্যত ৰেচিপি, ৰন্ধন প্ৰকৰণ, পাকঘৰ বা খাদ্যাভাসৰ মাধ্যমেৰে চৰিত্ৰ এটাৰ পৰিচয়, চৰিত্ৰটোৰ আনসমূহ চৰিত্ৰ বা সমাজৰ সৈতে সম্পৰ্ক, লিংগ, প্ৰৱাসী চেতনা, নৃগোষ্ঠীয় চেতনা, স্মৃতি, আৱেগ আদি বিভিন্ন মনস্তাত্ত্বিক দিশো প্ৰকাশ। কালিনাৰী ফিকশ্যনত দেখা যায় যে নাৰী চৰিত্ৰসমূহে যি লিংগ বৈষম্যৰ বা উৎপীড়নৰ অভিজ্ঞতা তেওঁলোকৰ হয়, সেই অভিজ্ঞতাটো খাদ্যই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই ইতিমধ্যে সেইটো কথা কৈছোঁ, কেনেকৈ পুৰুষতান্ত্ৰিক সমাজত খাদ্য এটা আহিলা হিচাপে লোৱা হয়, নাৰীক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে। আৰু একে সময়তে খাদ্য কিদৰে নাৰীৰ আত্মপ্ৰকাশ বা প্ৰতিবাদৰ ভাষা হৈ পৰে এই বিষয়েও কালিনাৰী ফিকশ্যনে সামৰি লৈছে। এই বিষয়ে
0: যিটো আপুনি ধৰক দতাল হাতীৰ উখোৱা হাওদাৰ ক্ষেত্ৰত ক'লে, আনকি নতুনকৈ অলপ দিনৰ আগতে ৰিলিজ হোৱা যিখন মিছেছ নামৰ যিখন চিনেমা, তাতো কেনেকৈ ছোৱালীজনীয়ে এখেদো শেষত খাদ্যৰ জৰিয়তে নিজৰ প্ৰতিবাদটো প্ৰকাশ কৰে, তেনেকুৱা ধৰণৰ কথাবোৰে চাগে ইয়াত আলোচনা হয়, নহয় জানো? আৰু তেনেহ'লে আমি প্ৰায় আলোচনা সামৰিবৰ হৈছে। একেবাৰে শেষত মই কওঁ যে সাহিত্য এতিয়া বৰ্তমান ডিজিটেল মাধ্যমতো উপলব্ধ, নহয় জানো? আৰু ডিজিটেল মাধ্যমত আকৌ খাদ্যৰ ৰেচিপি

0: খাদ্যৰ ধৰণৰ খাদ্য সম্পৰ্কীয় উপস্থাপনো বহুত ধৰণৰ হ'ব। এই দুয়োটাক আন্তঃসম্পৰ্কিতভাৱে কিদৰে কৰিব পাৰি?
1: এইটো এটা খুব ভাল বিষয় হ'ব পাৰে গৱেষণাৰ, যে আমি এতিয়া অকণমান সময়ৰ আগতে কৈছিলোঁ যে সন্দীপা মুখাৰ্জী দত্তৰ যেতিয়া কথা কৈছিলোঁ যে তেওঁ প্ৰথমে এগৰাকী ফুড ব্লগাৰ আছিলে, তেওঁ বং মমছ কুক বুক বুলি এটা ব্লগ লিখিছিলে আৰু তাৰপাছত তেওঁ বং মমছ কুক বুকটো এটা এখন কিতাপ হিচাপে প্ৰকাশ কৰে। তাতে তেওঁ বিভিন্ন ৰেচিপি দিছিলে আৰু খাদ্যৰ লগত তেওঁৰ নিজৰ যি অভিজ্ঞতা সেই সম্পৰ্কে তেওঁ লিখিছিলে। এতিয়াও তেওঁ ফেচবুকত সেই সম্পৰ্কীয় লিখা মেলা কৰি থাকে আৰু তেওঁ যিটো ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমত খাদ্যৰ যি বিৱৰণৰ কথা কৈছে আপুনি, সেই বিৱৰণটো আমি আজিকালি দেখা পাওঁ ইউটিউবতো বহুত কুকিং চেনেল আছে য'ত বিভিন্ন খাদ্যৰ ৰেচিপি দিয়া হয় আৰু এই চেনেলসমূহে কিছুমান চেনেলৰ কথা মই নকওঁ, কিছুমানে সেই কিছুমান আমাৰ পৰম্পৰাগত খাদ্যৰ বিকৃত কৰাও দেখা পোৱা যায়, কিন্তু কিছুমান চেনেল খুব ভালকৈ তেওঁলোকে নিজৰ যিখিনি পৰম্পৰাগত খাদ্য সেই পৰম্পৰাগত খাদ্যখিনিক মানুহৰ মাজলৈ উলিয়াই অনাত সেই চেনেলসমূহে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এতিয়া যিহেতু বিশ্বায়নৰ যুগ, আমি যেতিয়া আমাৰ খাদ্য সম্ভাৰ বিশ্ব দৰবাৰলৈ লৈ যাবলৈ হ'লে কিছু ক্ষেত্ৰত আমি এৰা ধৰা কৰিব লগা হ'ব পাৰে। বিশেষকৈ শ্বেফ বিকাশ খান্নাই এবাৰ কৈছিলে এটা ইণ্টাৰভিউত যে আমাৰ অসমীয়া খাদ্যৰ এটা এটা গ্ল'বেল এপিল আছে, ভালকৈ যদি উপস্থাপন কৰা হয় তেনেহ'লে অসমীয়া খাদ্য বজাৰ দখল কৰিব পৰা এটা ক্ষমতা অসমীয়া খাদ্যৰ আছে। গতিকে সেই ক্ষেত্ৰত ছ'চিয়েল মিডিয়া বা সামাজিক মাধ্যমৰ যিবোৰ মই কুকিং চেনেলবোৰৰ কথা কৈছোঁ বা ফুড ব্লগিঙৰ কথা কৈছোঁ, সেই ফুড ব্লগিঙে সেই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বা ইতিমধ্যে কৰিছে। বহুত কুকিং চেনেল আছে তেনেকুৱা যে পৰম্পৰাগত খাদ্য অসমীয়া জনগোষ্ঠীয় খাদ্য মানুহৰ মাজলৈ উলিয়াই আনিছে
0: আৰু ইয়াৰ ফলত নতুন প্ৰজন্মইও হয়তো যিসকলে অকণমান বেলেগ ধৰণৰ খাদ্যৰ প্ৰতি আকৰ্ষিত হৈছিলে তেওঁলোকেও নিজৰ খাদ্যটোক চিনি পোৱাত, নিজৰ খাদ্যটো গ্ৰহণ কৰি এক ধৰণৰ আত্মিক সন্তুষ্টি লাভ কৰাত আৰু সদৌ শেষত ইয়াক সকলোৰে মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত এটা ডাঙৰ ভূমিকা পালন কৰিব পাৰে, নহয় জানো? গতিকে আমি আলোচনাটো আৰম্ভ কৰিছিলোঁ এইবুলি যে সাহিত্যত খাদ্য কেৱল পৃষ্ঠভূমিৰ, প্ৰস্তাদপটৰ বা কাহিনীৰ লগত গৈ থকা মাত্ৰ কিছুমান উল্লেখ নহয়। সাহিত্যই প্ৰতীকী ৰূপত, ৰূপকাত্মক ৰূপত বিভিন্ন ধৰণেৰে বিভিন্ন ধৰণৰ চেতনাক প্ৰকাশ কৰিব পাৰে আৰু আপুনি আপোনাৰ কথাৰে সেইখিনি যিমান দূৰ পাৰে জাষ্টিফাই কৰিবলৈ যত্ন কৰিলে। সদৌশেষত মই শ্ৰোতাসকলক জনাওঁ যে সাহিত্য সুবাস যিহেতু সাহিত্যৰ এটা অনুষ্ঠান, গতিকে সাহিত্য অনুষ্ঠানৰ এটা খবৰ হিচাপে জনাওঁ যে কেইদিনমানৰ আগতে আন্তৰ্জাতিক বুকাৰ বঁটা ইতিমধ্যে ঘোষিত হৈছে আৰু এই আন্তৰ্জাতিক বুকাৰ বঁটাত যিখন কিতাপ টাইৱান ট্ৰেভেলক বুলি যিখন কিতাপে বঁটাটি এইবাৰ পাবলৈ সক্ষম হৈছে সেইখনতো কিন্তু খাদ্যক এই বিভিন্ন ধৰণৰ অনুভূতি প্ৰকাশৰ এটা গুৰুত্বপূৰ্ণ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে। আমাৰ নিজৰ লোকসাহিত্য, আমাৰ অসমীয়া ভাষাৰ সাহিত্য বা বিভিন্ন ধৰণৰ জনগোষ্ঠীয় সাহিত্যটো হয়তো খাদ্যৰ এই পৰম্পৰাগত ৰূপটো নহয়, বৰঞ্চ তাৰ যিটো প্ৰকাশিকা শক্তি সেইটো নিহিত হৈ আছে। গতিকে মই সকলোকে অনুৰোধ কৰিম, আপোনালোকে আশে পাশে থকা, আপোনালোকৰ ঘৰত থকা তেনেকুৱাবোৰ সমলক বিচাৰি উলিয়াওক আৰু সাহিত্যৰ এই নতুন দিশটোক সমৃদ্ধ কৰক। আমাৰ এই আলোচনাটোলৈ আহি আমাৰ সৈতে কথা পতাৰ বাবে, আমাক সময় দিয়াৰ বাবে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
1: ময়ো এটা নতুন মোৰ অভিজ্ঞতা হ'ল যে খাদ্য ইমান দিনে গৱেষণা কৰি আছোঁ যদিও এনেকুৱা মাধ্যমেৰে কথাবোৰ কোৱা হোৱা নাছিল, গতিকে এই সুযোগটো মোক দিয়াৰ বাবেও মই আকাশবাণী নগাঁৱৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ।
0: হয়, মই লগতে এইখিনিতে আশা কৰিছোঁ আমি সমূহ আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰিয়ালে আপোনাৰ গৱেষণা কৰ্মটো খুব সফলতাৰে মানে সামৰণি পৰক, তাৰ বাবে আমি শুভেচ্ছা জনাইছোঁ। হয়, ধন্যবাদ দিয়ে। পুনৰ এক নতুন বিষয়লৈ অহা মাহৰ প্ৰথমটো সোমবাৰে পুনৰ লগ পাম। সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাহিত্য সুবাস অনুষ্ঠানটি আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।
2: ইমান পৰে সাহিত্য সুবাস অনুষ্ঠানত লক্ষ্মী দত্তৰ সৈতে হোৱা কথা বতৰা শুনিলে, কথা বতৰাত অংশগ্ৰহণ কৰিলে জয়ন্ত মাধৱ তামুলীয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল নিশা বৰুৱাৰ।

0: নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স

0: ডিজেল, হিট ইঞ্জিন, টার্নার, মেশিনিষ্ট, রেফ্রিজারেশন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত আই টি আইৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমোগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, জনজাতি কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আজি নতুন দিল্লীত এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সন্মিলনৰ উদ্বোধনী সত্ৰত ভাষণ দিব। ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছ চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। বাংলাদেশৰ বিদেশ মন্ত্ৰী খলিলুৰ ৰহমান ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। গুজৰাটৰ চুৰাটৰ বৰদলী চহৰৰ সমীপত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 8 জন লোকৰ মৃত্যু হৈছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মহিলা টি20 ক্ৰিকেট শৃংখলাৰ কালি অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত ইংলেণ্ডে 6 উইকেটত জয়ী হৈ 2-1 শৃংখলা হস্তগত কৰে। জনজাতি কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আজি নতুন দিল্লীৰ সংহত জাতি উন্নয়ন সংস্থা আৰু সংহত জনজাতি উন্নয়ন প্ৰকল্পসমূহৰ শক্তিশালী কৰাৰ উদ্দেশ্যে এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সন্মিলনৰ উদ্বোধনী সত্ৰত ভাষণ দিব। চলিত বৰ্ষৰ জনজাতীয় গৰিমা উৎসৱৰ অংশ হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ নেনো চায়েন্স আৰু ইঞ্জিনিয়াৰিং চেণ্টাৰত ভাৰ্চুৱেল ব্যৱস্থাৰে এটা প্ৰশিক্ষণ কেন্দ্ৰও মুকলি কৰিব। তেওঁ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰা 75টা মহাকাশ পৰীক্ষাগাৰো মুকলি কৰিব। এই সন্মিলনত সমগ্ৰ দেশত জনজাতি উন্নয়নৰ বাবে প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোকপাত কৰা হ'ব। 26খন ৰাজ্য আৰু 4খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰৰ অধ্যক্ষতাত আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনা চমুকৈ পি এম অজয় সন্দৰ্ভত কেন্দ্ৰীয় পৰামৰ্শদাতা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত আঁচনিখনৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে সমগ্ৰ দেশত অনুসূচিত জাতিৰ লোকসকলৰ আৰ্থসামাজিক বিকাশ উন্নত কৰাৰ বিভিন্ন কৌশল সন্দৰ্ভত আলোচনা কৰা হ'ব। আলোচনাত পি এম অজয় আঁচনিৰ ৰূপায়ণ অধিক শক্তিশালী কৰাৰ লগতে অধিক সংখ্যক যোগ্য হিতাধিকাৰীয়ে যাতে আঁচনিখনৰ সুফল লাভ কৰিব পাৰে তাক নিশ্চিত কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হ'ব। এই আঁচনিৰ অধীনত

0: আটকি থকা প্ৰায় 32,000 গাঁৱৰ বাবে আদৰ্শ গ্ৰামৰ লক্ষ্যত উপনীত হোৱা সন্দৰ্ভতো আলোচনা কৰা হ'ব। ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছ চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। তেওঁৰ সৈতে দেশখনৰ বৈদেশিক পৰিক্ৰমা, অৰ্থনীতি, বিত্তীয় আৰু বিজ্ঞান প্ৰযুক্তি মন্ত্ৰীকে ধৰি এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দলো ভাৰত ভ্ৰমণলৈ আহিব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে এই ভ্ৰমণৰ সময়ত শ্ৰীমতী ৰড্ৰিগছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। এই বৈঠকত বাণিজ্য, বিনিয়োগ, শক্তি, পুনৰ ব্যৱহাৰযোগ্য শক্তি, স্বাস্থ্য যতন আদি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ন ন দিশ সন্দৰ্ভত আলোচনা কৰা হ'ব। বাংলাদেশৰ বিদেশ মন্ত্ৰী খলিলুৰ ৰহমানক ৰাষ্ট্ৰসভাৰ ছেপ্টেম্বৰত তেওঁৰ এবছৰীয়া কাৰ্যকাল আৰম্ভ হ'ব। অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত খলিলুৰ ৰহমানে কয় যে তেওঁ মানৱ অধিকাৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ কাম কাজসমূহ আগবঢ়াই নিব আৰু তেওঁৰ কাৰ্যকালত সকলো সদস্য ৰাষ্ট্ৰৰ সৈতে সহযোগিতাৰে কাম কৰি যাব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বাবে হোৱা নিৰ্বাচনত খলিলুৰ ৰহমানে 99টা ভোট লাভ কৰাৰ বিপৰীতে ছাইপ্ৰাছৰ বহুপাক্ষিক বিষয়সমূহৰ বিশেষ ৰাষ্ট্ৰদূত এণ্ড্ৰিয়াছ কাকৰিছে 91টা ভোট লাভ কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 193খন সদস্য ৰাষ্ট্ৰই আজি 2027-28 কাৰ্যকালৰ বাবে 15-দেশীয় নিৰাপত্তা পৰিষদৰ 5গৰাকী নতুন অস্থায়ী সদস্য নিৰ্বাচন কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81সংখ্যক অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা বাংলাদেশৰ বিদেশ মন্ত্ৰী ডঃ খলিলুৰ ৰহমানক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে ভাৰত আৰু বাংলাদেশৰ মাজৰ বহুপাক্ষিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ডঃ ৰহমানৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ তেওঁ আগ্ৰহী। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহ্বান কৰিছে। অহা 31 জুলাই এই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা এই শিশুসকলক সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.inত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে জনসাধাৰণে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। গুজৰাটৰ চুৰাটৰ বৰদলী চহৰৰ সমীপত এটা পথ পৰিবহণ নিগমৰ দুখন বাছৰ মাজত মুখামুখিকৈ সংঘৰ্ষ লগাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘটনাটোত আহত 15জনতকৈও অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটত সংঘটিত এই দুৰ্ঘটনাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি এই কঠিন সময়ত তেওঁলোকৰ সাহস আৰু শক্তিৰ বাবে প্ৰাৰ্থনা জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি কয় যে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে আৰু কৰ্তৃপক্ষই সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই আছে। লগতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ পৰিয়ালবৰ্গলৈ 2,00,000 টকা আৰু আহতসকলক 50,000 টকাকৈ আৰ্থিক সাহায্য দিয়াৰ কথাও ঘোষণা কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে তেলেংগানা ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে কালি নতুন দিল্লীৰ তেলেংগানা ভৱনত আয়োজিত এখন প্ৰদৰ্শনী মুকলি কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনবীনে কয় যে ৰাজ্যখনে চহকী সাংস্কৃতিক ঐতিহ্য, সৃষ্টিশীলতা আৰু ঔদ্যোগিক উৎসাহৰ বাবে বিশেষ স্বীকৃতি লাভ কৰিছে। এই প্ৰদৰ্শনী তেলেংগানাৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে দেশৰ সভ্যতাগত ঐতিহ্য সন্দৰ্ভত আলোকপাত কৰা হ'ব। কালিৰ কাৰ্যসূচীত তেলেংগানাৰ বিজেপিৰ সভাপতি এম ৰামচন্দ্ৰ ৰাও উপস্থিত আছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত নেপালৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ অধ্যক্ষ ৰবি লামিছানেৰ নেতৃত্বত অহা প্ৰতিনিধি দলৰ এখন বৈঠকত মিলিত হয়। এই বৈঠকতে শ্ৰীশ্বাহে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীয়ে শেহতীয়াকৈ লাভ কৰা নিৰ্বাচনী সফলতাৰ বাবে লামিছানেক অভিনন্দন জ্ঞাপন কৰাৰ লগতে নেপালৰ নতুন চৰকাৰৰ সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। বৈঠকৰ সময়ত দুয়োপক্ষই ভাৰত আৰু নেপালৰ মাজৰ ঐতিহাসিক আৰু বিশেষ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। লগতে পাৰস্পৰিক সহযোগিতা, জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু দ্বিপাক্ষিক অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে দুয়োপক্ষই একেলগে কাম কৰি যোৱাৰ সংকল্প লয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে কালি মেক্সিকোৰ বিদেশ মন্ত্ৰী ৰবেৰ্টো ভেলাস্কোৰ আলভাৰেজৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত ডক্টৰ জয়শংকৰে মেক্সিকোৰ নতুন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা আলভাৰেজক অভিনন্দন জ্ঞাপন কৰে। ডক্টৰ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই ভাৰত আৰু মেক্সিকোৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ উপৰি বিভিন্ন বহুপক্ষীয় মঞ্চত ঘনিষ্ঠভাৱে কাম কৰাৰ ক্ষেত্ৰতো সন্মতি প্ৰকাশ কৰিছে। লগতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অনাগত দিনবোৰত আৰু অধিক সুদৃঢ় হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। দিল্লীৰ এখন আদালতে কালি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত 5 অভিযুক্ত ন্যায়িক জিম্মাৰ ম্যাদ 15 বৃদ্ধি কৰিছে। বিশেষ ন্যায়াধীশ অজয় গুপ্তাই অভিযুক্ত মুংগিলাল, বিকাশ বিলাল, দীনেশ বিৱাল, জয়েশ যাদৱ আৰু ধনঞ্জয় লোখাণ্ডেৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধিৰ বাবে CBIয়ে দাখিল কৰা আবেদন গ্ৰহণ কৰে। উল্লেখযোগ্য যে পদাৰ্থ বিজ্ঞানৰ অধ্যাপক মনীষা সঞ্জয় হাৱালদাৰ, শিশু চিকিৎসক ডাঃ মনোজ শিৰুৰে আৰু পদাৰ্থ বিজ্ঞানৰ শিক্ষক তেজছ হৰ্ষদ কুমাৰক 14 বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। CBIয়ে প্ৰশ্নকাকত ফাদিলৰ গোচৰৰ সংক্ৰান্তত এতিয়ালৈকে 13 অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। যোৱা মাহত নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই 3 মে'ত অনুষ্ঠিত এই পৰীক্ষা বাতিল কৰিছিল। এই পৰীক্ষা 21 জুনত পুনৰ অনুষ্ঠিত হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মহিলা টি20 ক্ৰিকেট শৃংখলাৰ কালি অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত আয়োজক দেশ ইংলেণ্ডে 6 জয়ী হৈ 2-1 শৃংখলা হস্তগত কৰে। ভাৰতৰ মহিলা দলটোৱে খেলখনৰ প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেট হেৰুৱাই 180 সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে 18 অভাৰ আৰু 3 বলতেই 4 উইকেটৰ বিনিময়ত 184 সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। জনজাতি কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আজি নতুন দিল্লীত এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছ 4 ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মহিলা টি20 ক্ৰিকেট শৃংখলাৰ কালি অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত ইংলেণ্ডে 6 জয়ী হৈ 2-1 শৃংখলা হস্তগত কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও। সুপ্রভাত।

0: শ্রোতালৈ প্ৰীতি সম্ভাষণ জনাই মুকলি কৰিছো আজিৰ সুপ্ৰভাত অনুষ্ঠান। মহাত্মা গান্ধীয়ে কৈছে, কিতাপৰ পাতৰ পৰা শিক্ষক শিক্ষয়িত্ৰীসকলে তোমালোকৰ চৰিত্ৰ পাঠ দিব নোৱাৰে। চৰিত্ৰ গঠন আচল জীৱনৰ পৰাহে আহে, প্ৰকৃতপক্ষে তোমালোকৰ নিজৰ ভিতৰৰ পৰাহে চৰিত্ৰ বিকাশ হ'ব পাৰে। আজি বুধবাৰ, 1948ৰ জেঠ মাহৰ 19 দিন আৰু ইংৰাজী 2026 চনৰ জুন মাহৰ 3 তাৰিখ। আজি পুৱা সূৰ্যোদয়ৰ সময় আছিল 4:56 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:15। আজি কৃষ্ণা তৃতীয়া।
1: কাৰ্বি সংগীত জগতত 4 দশকৰো অধিক কালজুৰি সংগীতৰ চৰ্চা কৰি অহা এগৰাকী যশস্বী কণ্ঠশিল্পী পখিলা লেকথেপি। জনজাতীয় গীত মাতেৰে সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতিস্বৰূপে 2026 বৰ্ষত তেওঁলৈ কলা শিতানত পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়। সংগীত শিল্পীগৰাকীৰ জীৱন সম্পৰ্কে আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিছে অসমৰ যশস্বী কণ্ঠশিল্পী জয়মতী নাৰ্জাৰীয়ে।
2: কাৰ্বি আংলং জিলাৰ সকলোৰে অতি মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী পখিলা লেকথেপি এটি চিনাকি নাম। পখিলা লেকথেপিৰ জন্ম হৈছিল ডকমকাৰ ওচৰৰ দুপৰটিমুং গাঁৱত। সৰুৰে পৰাই গীত নাটকৰ প্ৰতি ধাউতি থকা পখিলা লেকথেপিয়ে প্ৰকৃতিৰ জান জুৰি সেউজীয়া পাহাৰৰ বুকুত উমলি জামলি ডাঙৰ দীঘল হৈছিল। তেওঁ আনুষ্ঠানিক শিক্ষা গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত গ্ৰহণ কৰিছিল।

0: প্ৰতি শনিবাৰে বিদ্যালয়ত গীতৰ অনুষ্ঠানত গীত গাইছিল। 1964 চনত ডিফু ক্লাবত অনুষ্ঠিত হোৱা প্ৰথম কাৰ্বি যুৱ মহোৎসৱ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিছিল। পখিলা লেখথেপিৰ সুৰীয়া কণ্ঠ শুনি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাৰ্বি ভাষাৰ সঞ্চালকে গীত ৰেকৰ্ডিঙৰ বাবে আমন্ত্ৰণ জনাইছিল। লোকসংগীতৰ বাহিৰেও কাৰ্বি ভাষাত আধুনিক সংগীতৰ ধাৰা আৰম্ভ কৰাত পখিলা লেখথেপিৰ অৱদান লেখত ল'বলগীয়া। পখিলা লেখথেপিয়ে 4 দশকৰো অধিক সময় ধৰি কাৰ্বি সংগীতৰ সৈতে জড়িত হৈ আছে। 300ৰো অধিক গীতত কণ্ঠদান কৰা পখিলা লেখথেপিৰ প্ৰথম শ্ৰব্য কেছেটৰ নাম কাংহন। তেওঁ জুবিন গাৰ্গৰ দৰে প্ৰসিদ্ধ শিল্পীৰ সৈতেও এটি কেছেটত কণ্ঠদান কৰিছিল। পখিলা লেখথেপিক তেওঁৰ অৱদানৰ বাবে বহুতো সন্মানেৰে বিভূষিত কৰা হৈছে। পদ্মশ্ৰী সন্মান 2026 চনত ভাৰত চৰকাৰে তেওঁ শিল্প ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে দেশৰ 4ৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰে। 2024 চনত অসম গৌৰৱ বঁটা অসম চৰকাৰৰ দ্বাৰা, 2023 চনত শিল্পী বঁটা আৰু শিল্পী পেঞ্চন প্ৰদান কৰে অসম সাংস্কৃতিক সঞ্চালকালয়ে, কুইন অৱ মেলডি উপাধি 2011 চনত দিয়া হয়, লুইত গৌৰৱ 2018 চনত, অমূল্য কাকতি স্মৃতি বঁটা 2009 চনত, 2025 চনত কাৰ্বি লোকসংগীতৰ অৱদানৰ বাবে প্ৰাক প্ৰেৰণা বঁটা প্ৰদান কৰা হয়। পখিলা লেখথেপি কেৱল এগৰাকী কণ্ঠশিল্পীয়েই নহয়, তেওঁ কাৰ্বি সংস্কৃতিৰ এগৰাকী সঁচা ধৰণীস্বৰূপ। কাৰ্বি পাহাৰৰ সেউজীয়া বুকুত জন্ম লৈ অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰৱ কঢ়িয়াই অনা এই শিল্পীগৰাকী নৱপ্ৰজন্মৰ বাবে চিৰকালৰ অনুপ্ৰেৰণা। কাৰ্বি পাহাৰৰ পৰা ৰাষ্ট্ৰীয় মঞ্চ জয় কৰা এই যাত্ৰাই প্ৰমাণ কৰে যে সঁচা শিল্পীক ভৌগোলিক পৰিসীমাই আবদ্ধ কৰি ৰাখিব নোৱাৰে।
1: পদ্মশ্ৰী সন্মান লাভ কৰা অসমৰ বিশিষ্ট কণ্ঠশিল্পী পখিলা লেখথেপিৰ জীৱন সম্বন্ধে আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিলে সুকণ্ঠী গায়িকা জয়মতী নাৰ্জাৰীয়ে। প্ৰিয় শ্ৰোতা, অনুষ্ঠানত এইখিনিতে পখিলা লেখথেপিৰ কণ্ঠৰ এই গীতটি শুনোৱা হওকচোন।

স্বনামধন্য সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। তেওঁৰ জন্ম হৈছিল গুৱাহাটীৰ ৰুদ্ৰেশ্বৰত। 1938 চনত তেওঁ কটন কলেজত অসমীয়া বিভাগৰ অধ্যাপক ৰূপে কৰ্মজীৱনৰ আৰম্ভ কৰে। কটন কলেজতে সুদীৰ্ঘ 22 বছৰ অধ্যাপনা কৰি 1959 চনত তেওঁ অৱসৰ গ্ৰহণ কৰে।

0: ষাঠি চনৰ পৰা 1974 চনলৈকে এইখিনি সময়ত তেওঁ বৃন্দাবনৰ বৈষ্ণৱ পাৰমাৰ্থিক বিশ্ববিদ্যালয়ত গৱেষণা অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰে। লেখাৰুদেৱে চাকৰি জীৱনৰ সামৰণিৰ পাছত নিজ বাসগৃহতে একানপতীয়াকৈ ঘাইকৈ ধৰ্মীয় সাহিত্যৰ চৰ্চাত ব্ৰতী হয়। তেওঁৰ দ্বাৰা প্ৰকাশিত পুথিসমূহৰ ভিতৰত কথা সাহিত্য, আদৰ্শ ৰচনাৱলী, অসমীয়া ৰামায়ণী সাহিত্য, লক্ষ্মীনাথ বেজবৰুৱা আদি বিশেষভাৱে উল্লেখযোগ্য। এইজন ব্যক্তি আনন্দৰাম বৰুৱা পুথিভঁৰাল শ্ৰী শ্ৰী শংকৰদেৱ সেৱা সংঘৰো অন্যতম প্ৰতিষ্ঠাপক আছিল। 1970 চনত তেওঁ অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ জন্ম হৈছিল 1905 চনৰ 13 জানুৱাৰীত আৰু তেওঁৰ মৃত্যু হৈছিল আজিৰ এই 3 জুন তাৰিখটো 1979 চনত। একেধাৰে গল্পকাৰ ঔপন্যাসিক লক্ষীনন্দন বৰাৰ জন্ম হৈছিল হাতীচুং কুজিদা গাঁৱত। 1948 চনত তেওঁ নগাঁও চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল। ইয়াৰ পাছত 1952 চনত তেওঁ কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল। 1955 চনত শ্বিলঙৰ ছেণ্ট এণ্টনি কলেজৰ পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তাৰূপে তেওঁ কৰ্মজীৱন আৰম্ভ কৰে। ক্ৰমে কেইবাখনো কলেজত অধ্যাপনা কৰি অৱশেষত তেওঁ 1958 চনত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰবক্তাৰূপে যোগদান কৰি তাৰে পৰাই পদাৰ্থ বিজ্ঞান আৰু মৌচম বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰে। ৰামধেনুত গল্প লিখি সাহিত্যিক জীৱন আৰম্ভ কৰা লক্ষীনন্দন বৰাৰ প্ৰথমটো গল্প ভাওনা প্ৰকাশ হৈছিল 1954 চনত। সুদীৰ্ঘ অৰ্ধ শতিকাৰো অধিক কাল অননুকৰণীয় গদ্যৰে অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়োৱা বৰাৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা হৈছে 74খন। ইয়াৰে 29খন উপন্যাস, 26খন চুটি গল্প সংকলন আৰু বাকীখিনি অন্যান্য বিষয়ৰ গ্ৰন্থ। তেওঁৰ প্ৰকাশিত পুথিসমূহৰ ভিতৰত দৃষ্টিৰূপা, কাছিয়লীৰ কুঁৱলী, মন মাটি মেঘ, প্ৰেয়সী, পাতাল ভৈৰৱী আদি বিশেষভাৱে উল্লেখযোগ্য। 1988 চনত পাতাল ভৈৰৱী উপন্যাসৰ বাবে এইজন ব্যক্তিয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। 2004 চনত লক্ষীনন্দন বৰালৈ জীৱনজোৰা সাহিত্যকৰ্মৰ স্বীকৃতিস্বৰূপে আগবঢ়োৱা হয় অসম উপত্যকা সাহিত্য বঁটা। গৰিয়সী আলোচনীৰ সম্পাদক আৰু সাহিত্য অকাডেমীৰ উপদেষ্টা পৰিষদৰ আহ্বায়ক তথা পূব সংমণ্ডলৰ ভাষাসমূহৰ উপদেষ্টা পৰিষদৰ আহ্বায়ক লক্ষীনন্দন বৰাই 2013 চনত ভাৰতীয় ভাষা পৰিষদৰ ৰচনা সমগ্ৰ পুৰস্কাৰ আৰু 2015 চনত পদ্মশ্ৰী সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। এইজন স্বনামধন্য সাহিত্যিকৰ মৃত্যু হৈছিল আজিৰ এই 3 জুন তাৰিখটোত। প্ৰত্যেক বছৰে আজিৰ এই 3 জুন তাৰিখটো বিশ্ব চাইকেল দিৱস ৱৰ্ল্ড বাইচাইকেল ডে পালন কৰা হয়। প্ৰিয় শ্ৰোতা, বিশ্ব চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিছে অৱসৰপ্ৰাপ্ত শিক্ষক, লেখক তথা পুৰণি গুদামৰ এগৰাকী সমাজকৰ্মী জগমোহন শৰ্মাই।
1: আজি বিশ্ব চাইকেল দিৱস বিশ্বজুৰি পালন কৰা হৈছে। 2018 চনৰ 3 জুনত ৰাষ্ট্ৰসংঘৰ নিউয়ৰ্ক স্থিত কাৰ্যালয়ত অনুষ্ঠিত সাধাৰণ সভাই বিশ্ব চাইকেল দিৱস পালনৰ অনুমোদন দিছিল। সেই দিনটো বিশ্বৰ সকলোৱে পালন কৰি আহিছে। এই বছৰৰ উদ্দেশ্য হল চাইক্লিং ফৰ এ গ্ৰীণ ফিউচাৰ, কাৰ্বন মুক্ত সজীৱ ভৱিষ্যত। 2 চকাৰ চেইনযুক্ত পেডেলত চিটত বহি ভৰিৰে শক্তি প্ৰয়োগ কৰি চাইকেল চলাই এঠাইৰ পৰা আন ঠাইলৈ যাতায়াত কৰিব পৰা চাইকেলখন সৰ্বসাধাৰণ লোকৰ বাবে এক অপৰিহাৰ্য পৰিবহণ ব্যৱস্থা। নেডাৰলেণ্ডৰ আমষ্টাৰডাম চহৰেই হেনো বিশ্বৰ চাইকেলৰ ৰাজধানী বুলি জনা যায়। প্ৰায় 18 মিলিয়ন জনসংখ্যাৰ চহৰখনত প্ৰায় 22 মিলিয়ন লোকে চাইকেল চলাই হেনো যাতায়ত সামগ্ৰী পৰিবহণৰ ই মুখ্য আহিলা আছিল। ভাৰতবৰ্ষলৈ ব্ৰিটিছৰ শাসন কালতে চাইকেলৰ প্ৰচলন হৈছিল। তেতিয়া প্ৰথমতে আধ্যন্তসকলে চলাইছিল যদিও ক্ৰমাৎ চহৰ নগৰ গাঁৱে ভূঞে চাইকেল সৰ্বসাধাৰণে ব্যৱহাৰ কৰিবলৈ ললে। হয়তো যোৱা 90 দশকলৈকে প্ৰায় সকলো পৰিয়াললৈকে চাইকেল আহিছিল। ইন্ধনবিহীনভাৱে চলাব পৰা চাইকেলৰ বাবে খৰচ কম হোৱাৰ লগতে প্ৰাকৃতিক পৰিৱেশ প্ৰদূষণমুক্ত কৰি ৰখা চাইকেলৰ ঠাইত মটৰচাইকেল, গাড়ী, মটৰ ট্ৰাক আদি বাছ প্ৰচলন বৃদ্ধি হোৱাত চাইকেলৰ ব্যৱহাৰ কমিল যদিও ইন্ধনযুক্ত গাড়ী মটৰে যাতায়াত আৰু পৰিবহণৰ ক্ষেত্ৰত আমাক যথেষ্ট সহায়ক হ'ল যদিও কিন্তু ইন্ধনৰ ধোঁৱা বৰ্জ্য পদাৰ্থই আমাৰ স্বাস্থ্য আৰু বায়ুমণ্ডললৈ প্ৰাকৃতিক পৰিৱেশৰ বিস্তৰ ক্ষতিসাধন কৰি তুলিলে। দেহৰ হৃদপিণ্ড, হাওঁফাও, শিৰা, ধমনী, হাড়ৰ গঠন, কাৰ্যপ্ৰণালীত, চলাচলত, শাৰীৰিক শ্ৰম, বিমুখতাই সকলোকে ৰোগগ্ৰস্ত কৰিছে। চাইকেল চলালে দৈহিক শ্ৰম আৰু সক্ৰিয়তাত যথেষ্ট সহায় কৰে। আমাৰ দেহটো সুস্থ আৰু সক্ৰিয় ৰাখিবলৈ চাইকেল চলোৱা কাৰ্যই বহু উপকাৰ সাধন কৰি পাৰিব বুলিয়েই আজিকালি অন্তত বহু লোকে চাইকেল চলাবলৈ লোৱা দেখা যায়। আজিকালি খাদ্যৰ পৰা পোৱা অতিৰিক্ত চৰ্বিয়ে বিভিন্ন ৰোগ সৃষ্টি কৰাৰ লগতে দেহৰ মেদ বৃদ্ধি, ওজন বৃদ্ধিৰ পৰা ৰক্ষা পাবলৈ নিয়মিত দৈহিক শ্ৰম কৰিলে আমি সুস্থ হৈ থাকিব পাৰোঁ। সেয়ে দৈহিক শ্ৰম আৰু নিৰোগী হৈ থাকিবলৈ চাইকেলখন পৰিবহণ যাতায়াতৰ বাবে নহলেও দৈহিক শ্ৰমৰ আহিলা হিচাপে পুনৰ শিশু, যুৱক যুৱতী, বৃদ্ধ আৰু মহিলাসকলেও চাইকেল চলোৱাত ব্ৰতী হৈ পৰিছে। সেয়ে আমি কওঁ সকলোৱে চাইকেল চলাওক, চাইকেল জিন্দাবাদ, চাইকেল দিৱস জিন্দাবাদ।
0: বিশ্ব চাইকেল দিৱসৰ সৈতে সংগতি ৰাখি আজিৰ অনুষ্ঠানত আমাক কিছু কথা অৱগত কৰিলে পুৰণি গুদামৰ এগৰাকী সমাজকৰ্মী জগমোহন শৰ্মাই। প্ৰিয় শ্ৰোতা, এইখিনিতে বিশ্বৰ ইতিহাসত আজিৰ দিনটোত ঘটা বিভিন্ন ঘটনাৱলীৰ ওপৰত এবাৰ চকু ফুৰাই চাওঁ আহকচোন। ইংৰাজ চৰকাৰে কবিগুৰু ৰবীন্দ্ৰনাথক নাইট উপাধি প্ৰদান কৰিছিল আজিৰ তাৰিখটোত 1915 চনৰ। ভাৰতীয় শ্ৰমিক সংঘৰ সদস্য, সাংবাদিক আৰু কৃষিবিদ জৰ্জ ফাৰ্ণাণ্ডেজৰ জন্ম হৈছিল আজিৰ তাৰিখটোত 1930 চনত। প্ৰিয় শ্ৰোতা, আপোনাৰ আজিৰ দিনটো শুভ হওক এই কামনাৰে আজিৰ সুপ্ৰভাত অনুষ্ঠানটিৰ পৰা মই অমৃতা কোৰে ইমানতে বিদায় লৈছো। নমস্কাৰ।

0: আপুনি শুনি আছে আকাশবাণী নগাঁৱৰ মূৰ্ছনা।
1: বোৱাৰী
2: কওক মা,
1: আমাৰ ঘৰত কিছুমান নিয়ম আছে।
2: যেনে?
1: যেনে ইয়াত নগদ ধনৰ পৰম্পৰা নাই।
2: তেন্তে লেনদেন?
1: সেয়াতো আমি ডিজিটেল পেমেণ্ট কৰোঁ। যেনে ইউ পি আই ৰে।
2: আচ্ছা,
1: আৰু শুনা, আৰু এটা নিয়ম আছে।
2: সেইটো কি মা?
1: তোমাৰ সেৱা কৰাৰ মাননিও ইউ পি আই ৰেহে পাবা।
2: আপুনিও যে মা,
3: ভাৰতে কৰে ডিজিটেল ধন পৰিশোধ।
2: সকলো লেনদেন এতিয়া হ'ল সহজ।

মূৰ্চনা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী নগাঁও। এতিয়া 8 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ চামাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ আমাৰ কেন্দ্ৰযোগে ৰিলে কৰি শুনোৱা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ গীতিমালিকা, পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেডিঅ' অনুষ্ঠান প্ৰচাৰ কৰা হ'ব ক্ৰমে 8:30, 9 বজাত আৰু 9:15।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে টনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ।

জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটীৰ অনন্য প্ৰয়াস। আজি প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি বিশেষজ্ঞ চিকিৎসক ডাক্তৰ সাত্যকী শইকীয়া। আসন্ন বিশ্ব পৰিৱেশ দিৱস তথা হৃদৰোগ, মধুমেহ, কৰ্কট, দীৰ্ঘদিনীয়া শ্বাস প্ৰশ্বাসজনিত ৰোগ, ষ্ট্ৰোক আদিৰ ক্ষেত্ৰত পৰিৱেশৰ প্ৰভাৱ, এই সম্পৰ্কে বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিত দাসৰ সৈতে আজি পুৱা 9:20 পৰা মহাবাহু শাখাত। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসমৰ পাচক বনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু বিকাশৰ উদ্দেশ্যে আৰম্ভ হোৱা চেনেজৰী শীৰ্ষক মুগা অভিযানে ৰাজ্যৰ 2.5 লাখ হিতাধিকাৰীক উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। খানাপাৰা জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীলৈ আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা। 64 কোটি টকা ব্যয়েৰে গোলাঘাট জিলাত শীঘ্ৰে অসমৰ প্ৰথমটো অগৰ উদ্যোগ স্থাপনৰ প্ৰস্তুতি। আৰু ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ পি ভি সিন্ধুৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত অসমৰ বাচক বনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু এই শিল্পৰ বিকাশৰ বাবে 411 কোটি টকা ব্যয় সাপেক্ষ চেনেহজুৰি শীৰ্ষক মুগা অভিযানৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ 2.5 লাখ হিতাধিকাৰী উপকৃত হ'ব। শুভাৰম্ভ অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে। অসমৰ মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা এই অভিযানৰ অধীনত মুগা ৰেচমৰ ৰপ্তানি 2000 কিলোগ্ৰামতকৈ অধিক, মুগা সূতাৰ মূল্য প্ৰতি কিলোগ্ৰামত 30,000-45,000 টকালৈ বৃদ্ধি, 5টা আধুনিক ৰিলিং ইউনিট তথা বিশেষ মুগা সূতা কটা মিল স্থাপন আৰু 5,000 হেক্টৰ ভূমিত সোম আৰু শোৱালু গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে এই অভিযানে ৰাজ্যৰ হাজাৰ হাজাৰ কৃষক, শিপিনী আৰু শিল্পীৰ জীৱন জীৱিকা সুৰক্ষিত কৰিব আৰু 1,180টা কৃষক ইণ্টাৰেষ্ট গোট আৰু 30টা কৃষক উৎপাদন সংস্থা গঠনেৰে মুগা উৎপাদন আৰু শিপিনীসকলক আৰ্থিকভাৱে সবল কৰি তুলিবলৈ চেষ্টা কৰা হ'ব। অসমৰ যুগমীয়া মুগা শিল্পক বিশ্ব বজাৰত বিশ্বাসযোগ্য আৰু অভিলাষী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ শিপিনীসকলক ডিজিটেল ব্যৱস্থাৰ সৈতে সুসংগবদ্ধ কৰা আৰু বিশ্বৰ ক্ৰেতাসকলৰ বাবে মান নিশ্চিত কৰাত সহায়ক হোৱাকৈ GI প্ৰমাণীকৰণত মনোনিৱেশ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত ডোনাৰ মন্ত্ৰী শ্ৰীসিন্ধিয়াই কয় যে 11টা উপাদান সন্নিৱিষ্ট এই অভিযানৰ মাধ্যমেৰে মুগাপালক, হস্তশিল্পী, বস্ত্ৰশিল্পী আৰু স্থানীয় ব্যৱসায়ীসকলক ন্যায্য প্ৰাপ্য দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ মুগা শিল্পক সন্মান সহকাৰে লৈ যোৱা হ'ব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাকালত কৃষি আন্তঃগাঁথনি পুঁজি অধিক ব্যৱহাৰ, শীতলীকৃত সংৰক্ষণ ব্যৱস্থা, উন্নত বজাৰ সংযোগ, যান্ত্ৰিক কৃষি পদ্ধতি আৰু শক্তিশালী যোগান শৃংখলা গঢ়ি তোলা বিষয়ত আলোচনা কৰা হয়। অসমৰ কৃষকসকলে যাতে এই উন্নত সুবিধাসমূহ লাভ কৰিব পাৰে, সেই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীৰ সহযোগিতা বিচাৰে।
2: We have come together for the launch of Mission Seneh Jori that seek to unlock the true value of one of Assam's most

0: পালো প্লান্টেশন।
1: গুৱাহাটীৰ খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। সেইদিনা দিনৰ 12:45 শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। অৱশ্যে মন্ত্ৰীসভাত কোন বিধায়কে স্থান লাভ কৰিব সেই বিষয়ে কোনো তথ্য সদৰি কৰা হোৱা নাই। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্ত নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত লৈছিল। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিলিত হৈছে। কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান কৰা হৈছে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এখন পত্ৰযোগে শ্ৰীচৌধুৰীক এই মৰ্যাদা প্ৰদান কৰে। বিৰোধী দলপতি হিচাপে ৱাজেদ আলী চৌধুৰীয়ে কাৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
2: আমাৰ ছেক্ৰেটাৰী ডাঙৰীয়াই স্পীকাৰৰ এপ্ৰুভেল লৈ পেলাই অৰ্ডাৰ কৰি দিলে। কাৰ্যালয় এতিয়া আগৰ যিটো কাৰ্যালয় আছিল সেইটোৱেই মষ্ট প্ৰবলি দিব। স্পীকাৰৰ কাৰণেতো অপজিচন লিডাৰৰ যিখিনি কেবিনেট ষ্টেটাছ গোটেই সেইখিনি আমি পাম বুলি ইতিমধ্যে ছেক্ৰেটাৰী ডাঙৰীয়াই কৈছিল। গতিকে আপোনালোকৰ জৰিয়তে আমি আমাৰ অধ্যক্ষ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এলঅপি দিয়াটো তেখেতৰ ডিস্ক্ৰিপশ্যন আছে, এলঅপি হিচাপে মই স্বীকৃতি পালোঁ। গতিকে আজিৰ পৰা আমি গোটেই অসমৰ ৰাইজৰ লগত যোগাযোগ স্থাপন কৰাৰ এটা সুবিধা পাম বুলি আশা ৰাখিছোঁ।
1: গোলাঘাট জিলাত শীঘ্ৰে অসমৰ প্ৰথমটো অগৰ উদ্যোগ স্থাপন কৰা হ'ব। ডোনাৰ মন্ত্ৰালয় আৰু উত্তৰ পূব আঞ্চলিক কৃষি বিপণন নিগম লিমিটেড চমুকৈ নেৰামেকৰ সহযোগত পাইলট প্ৰকল্প হিচাপে 64 কোটি টকা ব্যয়ৰে এই উদ্যোগ নিৰ্মাণ কৰা হ'ব। এই প্ৰকল্পত প্ৰত্যক্ষভাৱে প্ৰায় 7,000 যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰকল্পৰ বাবে শিক্ষিত যুৱক যুৱতীসকলক এবছৰীয়া বিশেষ কাৰিকৰী প্ৰশিক্ষণ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে। এই উদ্যোগে অগৰ বা সাঁচি গছৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। অহা 5 জুনত বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে। সৰুপথাৰত বন বিভাগৰ সহযোগত পৰহিলৈৰ পৰা 17 জুনলৈকে 5 লাখ গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ লক্ষ্য লৈ এই অভিযান আৰম্ভ কৰা হ'ব। অভিযানকালত মেহগনিকে ধৰি বিভিন্ন মূল্যৱান গছৰ পুলি ৰোপণ কৰা হ'ব বুলি তেওঁ কয়। তদুপৰি উৰিয়ামঘাটৰ হাতীডুবিৰ 100 বিঘা ভূমিত জুবিন গাৰ্গ নাহৰ উদ্যান গঢ়ি তোলা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। এই অভিযান সন্দৰ্ভত বিধায়কগৰাকীয়ে এইদৰে কয়।
3: আমাৰ বিশ্ব পৰিৱেশ দিৱস আছে 5 জুন তাৰিখ, তাৰ লগত সংগতি ৰাখি আৰু বন বিভাগৰ সহযোগত আমি সৰুপথাৰত প্ৰথম পৰ্যায়ত 2.5 লাখ গছপুলি বিনামূলীয়াকৈ বিতৰণৰ সিদ্ধান্ত লৈছো। 5 তাৰিখৰ পৰা 17 তাৰিখলৈকে এই 2.5 লাখ গছপুলি বিতৰণ কৰা হ'ব। প্ৰত্যেক পঞ্চায়তত 10,000কৈ গছপুলি আমি মজুত ৰাখিম আৰু সেই পঞ্চায়তৰ অন্তৰ্গত ৰাইজে বিনামূলীয়াকৈ গছপুলিসমূহ আহৰণ কৰিব পাৰিব। আমি আশা কৰিছো সৰুপথাৰৰ প্ৰকৃতি সুৰক্ষা আৰু সুস্থিৰ কৰাৰ ক্ষেত্ৰত ই এক খুব ভাল পদক্ষেপ হিচাপে পৰিগণিত হ'ব। তাৰ লগতে উৰিয়ামঘাটৰ 1 নং হাতীডুবিত প্ৰায় 100 বিঘা মাটিত জুবিন গাৰ্গৰ স্মৃতিত নাহৰ উদ্যান প্ৰতিষ্ঠা কৰিব খুজিছো। গছপুলি ৰোপণেৰে 5,000 গছপুলি আমি নাহৰ গছ একে ঠাইতে ৰোপণ কৰি জুবিন গাৰ্গ নাহৰ উদ্যান নামেৰে নামকৰণ কৰিব বিচাৰিছো। সেই কামো আৰু 2-3 দিনৰ ভিতৰতে আৰম্ভ হ'ব।
1: বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দৰং জিলাৰ মঙলদৈ, খাৰুপেটীয়া আৰু চিপাঝাৰ পৌৰসভাই নিজ নিজ এলেকাত সজাগতা সভা, চাফাই অভিযান, আৱৰ্জনা ব্যৱস্থাপনা আৰু গছপুলি ৰোপণকে ধৰি কেইবাটাও কাৰ্যসূচী ৰূপায়ণৰ বাবে সাজু হৈছে। এই কাৰ্যসূচীসমূহৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ, বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা আৰু জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰতি পৌৰসভাসমূহৰ দায়বদ্ধতা নিশ্চিত কৰা হ'ব। উল্লেখযোগ্য যে পৰহিলৈ বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যখনত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য চৰকাৰে স্থিৰ কৰিছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, বনাঞ্চল উদ্ধাৰ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অহা 8 জুনত আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4জন সাক্ষীক তলব কৰিছে। আদালতে এই গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক 8 জুনত আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। 8 জুনৰ পৰা ফাষ্টট্ৰেক আদালতত দৈনিক

0: বিচাৰ প্ৰক্ৰিয়া চলিব। গোলাঘাট জিলাৰ মেৰাপানী আৰু বৃহত্তৰ দৈয়াং অঞ্চলত কৃষকে সন্মুখীন হোৱা অৱস্থা সন্দৰ্ভত কালি কৃষি বিভাগৰ এটা দলে অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে অঞ্চলটোত বিলাহীৰ মূল্য প্ৰতি কিলোগ্ৰামত এটকা দুটকালৈ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত কৃষকসকলে উৎপাদিত বিলাহী পথাৰত পেলাই দিবলৈ বাধ্য হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। কৃষকে সন্মুখীন হোৱা লোকচান, ন্যায্য মূল্য আৰু স্থায়ী বজাৰ ব্যৱস্থাৰ দাবীত কৃষক প্ৰতিনিধিৰ এটা দলে জিলা কৃষি বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ পাছতে কৃষি উন্নয়ন বিষয়া উৰ্মি ফুকনৰ নেতৃত্বত কৃষি বিভাগৰ এটা দলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰি ক্ষেত্ৰভিত্তিক পৰিদৰ্শন আৰু জৰীপৰ কাম আৰম্ভ কৰিছে। ক্ষয় ক্ষতিৰ পৰিমাণ নিৰূপণ কৰি ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত জৰীপ গুৰুত্বপূৰ্ণ হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। ডিব্ৰুগড়ৰ খনিকৰত পুনৰ নিৰ্মাণ কৰি উলিওৱা মহাত্মা গান্ধী শিশু উদ্যানখন কালি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী প্ৰশান্ত ফুকনে আনুষ্ঠানিকভাৱে মুকলি কৰে। শিশু উদ্যানখন সুপৰিকল্পিত আৰু আধুনিক ৰূপত পুনৰ নিৰ্মাণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিকাশমূলক আঁচনিৰ অধীনত প্ৰায় 3 কোটি টকা ব্যয়েৰে এই প্ৰকল্প ৰূপায়ণ কৰা হৈছে। উদ্যানখন মুকলি কৰি প্ৰশান্ত ফুকনে কয় যে এই উদ্যানখন ডিব্ৰুগড় চহৰৰ সৌন্দৰ্য বৰ্ধনৰ লগতে ডিব্ৰুগড়বাসীৰ বাবে মনোৰম বিনোদনস্থলী হিচাপে গঢ় লৈ উঠিব। বিধায়কগৰাকীয়ে লগতে কয় যে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় মহানগৰক সুন্দৰকৈ গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। উদ্যানখনৰ উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ চৈকত পাত্ৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে ডিব্ৰুগড়ত ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰ বিধানসভা ভৱনকে ধৰি উচ্চপদস্থ বিষয়াৰ কাৰ্যালয় নিৰ্মাণ চলি আছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাত প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে। মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি লোকপিয়ল 2027ৰ গৃহ তালিকাভুক্তি আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হয়। জিলা আয়ুক্ত সৃষ্টি সিংহৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী কাৰ্যসূচীত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ লগতে লোকপিয়লৰ লগত জড়িত বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। লোকপিয়ল বিভাগৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুখ্য প্ৰশিক্ষক তথা যুটীয়া সঞ্চালক বিকাশ নাথ আৰু ডি পি এ নাঞ্জু ইংলেঙে ডিজিটেল গণনা আৰু তথ্য সংগ্ৰহ পদ্ধতি সম্পৰ্কে বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখযোগ্য যে দেশত প্ৰথমবাৰৰ বাবে ডিজিটেল আহিলা আৰু অনলাইন মঞ্চৰ জৰিয়তে এই লোকপিয়ল সম্পন্ন হ'ব। 2 আগষ্টৰ পৰা নাগৰিকৰ বাবে স্বপিয়ল আৰু 17 আগষ্টৰ পৰা আনুষ্ঠানিক গৃহ তালিকাভুক্তি আৰম্ভ হ'ব। মূল জনসংখ্যা পিয়ল অহা বছৰৰ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ পি ভি সিন্ধুৱে নিজৰ প্ৰথমখন খেলত জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। অৱশ্যে পুৰুষৰ ছিংগলছৰ শাখাত ভাৰতৰ লক্ষ্য সেন প্ৰথম ৰাউণ্ডতে পৰাজিত হ'বলগীয়া হয়। পুৰুষৰ ছিংগলছত আজি এইচ এছ প্ৰণয়ে আয়াৰলেণ্ডৰ খেলুৱৈৰ বিৰুদ্ধে আৰু আয়ুষ ছেট্টীয়ে চীনৰ খেলুৱৈৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে পুৰুষৰ ডাবলছত ভাৰতৰ সত্বিক সাইৰাজ ৰাংকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে মালয়েছিয়াৰ যুটীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। মিক্স ডাবলছত ৰোহন কাপুৰ আৰু ঋত্বিকা শিৱানীৰ যুটীটোৱে টাইৱানৰ যুটীৰ বিৰুদ্ধে খেলিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: চি বি এছ ই পৰীক্ষাত অন্তহীন বেমেজালি, ৰাজ্যত মিছন চেনেহজুৰি আৰম্ভ শুভাৰম্ভ, 8 জুনৰ পৰা জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া, 5 জুনত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, ব্যাপক আয়োজন দিছপুৰত আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মুগাক বিশ্ব দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে কালি ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই চেনেহজুৰি শীৰ্ষক অভিযান শুভাৰম্ভ কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমি, দি আছাম ট্ৰিবিউন আদি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। আন্তঃদেশীয় নদীত বান্ধ বন্ধাৰ অঘোষিত প্ৰতিযোগিতাই দক্ষিণ এছিয়ালৈ বিপদ কঢ়িয়াই আনিছে বুলি এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে। অসমৰ ফল মূলত নিষিদ্ধ কাৰ্বাৰিল কীটনাশক ন্যায়ালয়ে নমুনা পৰীক্ষাৰ বাবে নিৰ্দেশ দিয়াৰ পাছতো খাদ্য সুৰক্ষা আৰু কৃষি বিভাগে নিজৰ দায়িত্ব পালনত ব্যৰ্থ হোৱাৰ বাতৰি দৈনিক অসম কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। চলিত বৰ্ষৰ চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ ফলাফলত ব্যাপক বিসংগতি পোহৰলৈ অহাৰ পাছত চি বি এছ ইৰ অধ্যক্ষ আৰু সচিবক অপসাৰিত কৰাৰ বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমত অকল্পনীয় হাৰত বৃদ্ধি, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ, এই শীৰ্ষক এটা বিশেষ বাতৰি প্ৰকাশ কৰিছে অসমীয়া খবৰ কাকতখনে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰত বাংলাদেশ সীমান্ত পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰালৈ আহিব। বাতৰিটো দ্য চেণ্টিনেল কাকতৰ। যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ে 2টাকৈ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ এটা বাতৰি দৈনিক জনভূমি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ নিৰুপমা বৰঠাকুৰ। ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামৰ সৰ্বানন্দ সোণোৱাল ক্ৰীড়া প্ৰকল্পত কাইলৈৰ পৰা চতুৰ্থ লিবাৰ্টি কাপ মহিলা টি টুৱেণ্টি প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এম্পাৱাৰ এন জি অ' আৰু এইচ এম স্পৰ্টছ ক্লাবৰ উদ্যোগত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ আজি পুৱা 6:20 গুৱাহাটীৰ বাসগৃহত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা প্ৰিয়দা গগৈৰ মৃত্যুৰ সময়ত বয়স আছিল 96 বছৰ। শেষকৃত্যৰ বাবে প্ৰিয়দা গগৈৰ নশ্বৰ দেহ যোৰহাটৰ চেলেংহাটৰ ঘৰলৈ লৈ যোৱা হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰ্জাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসমৰ বাচকবনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু বিকাশৰ উদ্দেশ্যে আৰম্ভ হোৱা চেনেজুৰি শীৰ্ষক মুগা অভিযানে ৰাজ্যৰ 2.5 লাখ হিতাধিকাৰীক উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীলৈ আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা। 64 কোটি টকা ব্যয়েৰে গোলাঘাট জিলাত শীঘ্ৰে অসমৰ প্ৰথমটো অগৰ উদ্যোগ স্থাপনৰ প্ৰস্তুতি। আৰু ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ পি ভি সিন্ধুৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরু।
1: নমস্কার, জিলা ৰেহৰূপত আজি শুনক কামৰূপ মহানগৰ জিলাৰ ৰেহৰূপ। আজিৰ জিলাৰ ৰেহৰূপত আমাক সংগ দিছে কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰাই। দেশ বিদেশৰ লক্ষ লক্ষ ভক্তৰ অপেক্ষাৰ অৱসান ঘটাই অহা 22 জুনৰ পৰা মা কামাখ্যা মন্দিৰত আৰম্ভ হ'ব অম্বুবাচী মেলা। বিগত বৰ্ষসমূহৰ দৰে অম্বুবাচী মেলা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। এই সন্দৰ্ভত আমাৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰাৰ পৰা শুনোৱা হওক।
2: দেশৰ 51খন শক্তিপীঠৰ ভিতৰত অন্যতম গুৱাহাটীৰ মা কামাখ্যা মন্দিৰত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা আৰম্ভ হ'ব। পূৰ্বৰ দৰে এইবাৰো অম্বুবাচী মেলা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে ইতিমধ্যে বিভিন্ন বিভাগসমূহৰ সহযোগত যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। অম্বুবাচী মেলা সন্দৰ্ভত মন্ত্ৰী অৰ্জুনদা নেওগে অলপতে আৰক্ষী, সাধাৰণ প্ৰশাসন বিভাগ, শিক্ষা বিভাগ, পৰিবহণ বিভাগ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ, লোক নিৰ্মাণ বিভাগ, স্বাস্থ্য বিভাগ, বিদ্যুৎ বিভাগ, নগৰ উন্নয়ন বিভাগ, পৰ্যটন বিভাগ, ৰেল আদি বিভাগৰ বিষয়ৰ সৈতে আলোচনাত মিলিত হৈছে। এনে আলোচনাত অম্বুবাচী মেলাৰ সময়ত দেশ বিদেশৰ পৰা আহিবলগীয়া ভক্তসকলৰ সুবিধা হোৱাকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে ভক্তৰ বাবে বন্ধ হৈ পৰিব মা কামাখ্যাৰ দুৱাৰ। অৰ্থাৎ 23, 24 আৰু 25 জুনত মা কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে ভক্তৰ বাবে বন্ধ থাকিব। নিবৃত্তিৰ পিছত 26 জুনৰ পুৱা দেৱী স্নানকে ধৰি আনুষাংগিক কাৰ্য সমাপনৰ পিছত ভক্তৰ বাবে মা কামাখ্যাৰ দুৱাৰ মুকলি হ'ব। উল্লেখযোগ্য যে নীলাচল পাহাৰৰ বুকুত অৱস্থিত মা কামাখ্যা মন্দিৰলৈ অম্বুবাচী মেলাৰ সময়ত লক্ষ লক্ষ দেশী বিদেশী ভক্তৰ সমাগম হয়।
1: স্বচ্ছ সৰ্বেক্ষণ 2026ত গুৱাহাটী মহানগৰী শীৰ্ষস্থানত অধিষ্ঠিত কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে এলেকাভিত্তিক স্বচ্ছতাৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে। স্বচ্ছতাৰ প্ৰতিযোগিতা উপলক্ষে পৌৰ নিগমে নাগৰিক সমিতি, উন্নয়ন সমিতিকে ধৰি বিভিন্ন ক্লাব সংঘসমূহৰ বাবে ইতিমধ্যে আকৰ্ষণীয় পুৰস্কাৰ ঘোষণা কৰিছে। এই সন্দৰ্ভত আমাৰ সংবাদদাতাৰ এক প্ৰতিবেদন।
2: স্বচ্ছ সৰ্বেক্ষণ 2026ত গুৱাহাটীক শীৰ্ষ স্থানত অধিষ্ঠিত কৰাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। নগৰখনৰ মহিলা সমিতি, উন্নয়ন সমিতি, নাগৰিক সমিতি আৰু বিভিন্ন ক্লাব সংঘ সামৰি এলেকাভিত্তিক স্বচ্ছতা প্ৰতিযোগিতা ঘোষণা কৰা হৈছে। এই প্ৰতিযোগিতাৰ জৰিয়তে পৰিষ্কাৰ পৰিচ্ছন্নতা, সেউজীয়া আৰু স্বাস্থ্যসন্মত গুৱাহাটী গঢ়াৰ ক্ষেত্ৰত নাগৰিক সমাজৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে। নিগমে ঘোষণা কৰা অনুসৰি প্ৰতিযোগিতাত 100-300টা পৰিয়াল সামৰি থকা মহিলা সমিতি, উন্নয়ন সমিতি, নাগৰিক সমিতি আৰু ক্লাবসমূহে অংশগ্ৰহণ কৰিব পাৰিব। স্বচ্ছতা প্ৰতিযোগিতাৰ বাবে ধাৰ্য কৰা মুঠ নম্বৰ হৈছে 150। আৱৰ্জনা পৃথকীকৰণ, পৰিষ্কাৰ, নলা নৰ্দমা, মুকলি, আৱৰ্জনামুক্ত এলেকা, গছপুলি ৰোপণ, সামাজিক সচেতনতা, পেলনীয়া জাবৰৰ পৰা পচন সাৰ উৎপাদনৰ ব্যৱস্থা, পৰিষ্কাৰ পথ আৰু নান্দনিক সৌন্দৰ্যবৰ্ধনৰ দৰে বিভিন্ন মানদণ্ডৰ ওপৰত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিশেষভাৱে উন্নয়ন সমিতিৰ সিদ্ধান্ত অনুসৰি দোকান, ঘৰ আৰু দেৱালয়সমূহত অসম ৰাজ্যিক ফুল কপৌফুলৰ বেঙুনীয়া ৰং ব্যৱহাৰ কৰি নান্দনিক সৌন্দৰ্যবৰ্ধন কৰিলে সৰ্বাধিক 50 নম্বৰ লাভ কৰিব পাৰিব। পৌৰ নিগমে ঘোষণা কৰা অনুসৰি স্বচ্ছতা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে 3,00,000 টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে 2,00,000 টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1,00,000 টকা থাকিব।
1: গুৱাহাটী মহানগৰীত কৃষি কৰ্মৰে উজ্বলি উঠিবলৈ সক্ষম হৈছে উদীয়মান কৃষক বিজয় লালুং। কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ অধীনত কৃষি কৰ্ম কৰি অহা বিজয় লালুং এতিয়া বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: কামৰূপ মহানগৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত সাতগাঁও কৃষি চক্ৰৰ বুন্দাৰ উদীয়মান যুৱ কৃষক বিজয় লালুঙে কৃষিকৰ্মৰ জৰিয়তে উজ্বলি উঠিবলৈ সক্ষম হৈছে। কৃষি বিভাগৰ আঁচনিৰ অধীনত লালুঙে 2021 চনত 2.5 বিঘা মাটিত ড্ৰেগন ফুলৰ খেতি আৰম্ভ কৰে। তেওঁ এই খেতিৰ পৰা প্ৰায় 3,000 কুইণ্টেল ড্ৰেগন ফল উৎপাদন কৰি বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হয়। ইয়াৰ পৰা আৰ্থিকভাৱে যথেষ্ট লাভৱান হৈছে কৃষকগৰাকী। বিভাগৰ তৰফৰ পৰা লালুঙক কৃষিকৰ্মত সহযোগিতাৰ বাবে ভাৰ্মিবেদ, ড্ৰেগন ফলৰ পুলি, লগতে RIDF PMKSY আঁচনিৰ অধীনত বিভিন্ন সময়ত গ্ৰীণহাউচ, সৌৰ পেনেল, স্প্ৰে মেচিন আৰু মালচিং চিটো যোগান ধৰা হয়। কেৱল ড্ৰেগন ফলৰ খেতিয়ে নহয়, লালুঙে বগৰী, অমিতা, নেমু, আম, তামোল, কল আদিৰ খেতি কৰিও স্বাৱলম্বনৰ দিশত আগবাঢ়ি গৈছে।
1: জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ শুনিলে। আজি কামৰূপ মহানগৰ জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল কামৰূপ মহানগৰ জিলাৰ আমাৰ সংবাদদাতা হেমন্ত বৰা।
1: এফ এম বেণ্ডৰ 102.7 মেগাহৰ্টজত আকাশবাণী নগাঁও। এইখিনিতে আহক অমিত চন্দ্ৰ নাথে পৰিৱেশন কৰা কেইটিমান লোকগীত শুনো।

ইমান পৰে শ্ৰোতাই অমিত চন্দ্ৰ নাথৰ কণ্ঠত দুটি লোকগীত শুনিলে। এয়া আকাশবাণী নগাঁও, আৰম্ভ কৰিছো শ্ৰোতাই সামাজিক মাধ্যমযোগে অনুৰোধ কৰা গীতৰ অনুষ্ঠান সাতসৰি। অনুষ্ঠানত প্ৰথমে মৰিগাঁৱৰ গা খজুৱাৰ পৰা ৰাজদীপ দাসে অনুৰোধ কৰা এটি গীত আমি শুনাবলৈ লৈছোঁ। বুলছবি হেনা, গীতটি গাইছে লতা মংগেশকাৰ, সুৰেশ ৱাদেকাৰ, মহম্মদ ছৈদ, ফৰিদ চাবৰি, সতীশ আৰু সংগীসকলে।

ঝাৰখণ্ডৰ পশ্চিম চাইবাছৰ পৰা শিৱা গোপ, কপিল গোপ, শিৱাংশু গোপ, সংগীতা গোপ, লিপি গোপ আৰু দীপালী গোপ এইসকল শ্ৰোতাৰ অনুৰোধ মৰ্মে এইবাৰ লগান বুলছবিৰ এটি গীত শুনাবলৈ লৈছোঁ আশা ভোছলে, উদিত নাৰায়ণ আৰু বৈশালীৰ কণ্ঠত।

আপোনালোকৰ জ্ঞাতার্থে জনাও যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্জ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মথাউৰিত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰ ভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সচেতন ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয় নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

সাতসৰী অনুষ্ঠানত এইবাৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছোঁ। গীতটিৰ বাবে আমালৈ অনুৰোধ কৰিছে কামপুৰ কঠীয়াতলীৰ পৰা সুদৰ্শন বৰুৱাই।

এইবাৰ ভূপেন হাজৰিকাৰ কণ্ঠৰ আন এটি গীত শুনাবলৈ লৈছোঁ। গীতটিৰ বাবে আমালৈ অনুৰোধ কৰিছে মৰিগাঁৱৰ পৰা ৰাজু বৰা মজুমদাৰে।

শ্রোতাসকলে সাতসৰী অনুষ্ঠানত গীত শুনিবৰ বাবে আকাশবাণী নগাঁও ফেসবুক পেজৰ জৰিয়তে গীতৰ বাবে অনুৰোধ কৰিব পাৰে। তাৰ বাবে শ্রোতাসকলে আমাৰ পেজলৈ গৈ মেছেজ পঠিয়াব পাৰে অথবা কমেন্ট কৰিব পাৰে। ইয়াৰ বাহিৰেও ডাকযোগে আমালৈ

পত্র লিখিব পাৰে আমাৰ ঠিকনা আকাশবাণী নগাঁও মারফত কেন্দ্র সঞ্চালক ডাক হেনচুয়া পিন 782002। অনুষ্ঠানত এইবাৰ ডলি ঘোষৰ কণ্ঠৰ এটি গীত শুনাবলৈ লৈছোঁ। গীতৰ কথা গণেশ গগৈৰ। গীতটি শুনিবৰ বাবে আমালৈ অনুৰোধ কৰিছে গোৱালপাৰা দুধনৈৰ পৰা ভাদ্ৰৱতী বৰ্মনে।

খোৱাতখৰি শ্ৰোতাই সামাজিক মাধ্যমযোগে কৰা অনুৰোধৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। শ্ৰোতাই অনুষ্ঠান শুনিছে FM বেণ্ডৰ 102.7 MHz আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা।

নিচাযুক্ত দ্ৰব্য সেৱন কৰি কোনো কাৰণতেই গাড়ী নচলাব। পথৰ ওপৰত বেদখল কৰি দোকান পোহাৰ, গেৰেজ আদি নানান ব্যৱসায় কৰি যানজঁটৰ সৃষ্টি নকৰিব। গাড়ী চলাওঁতে মোবাইল ফোন ব্যৱহাৰ কৰাটো নিয়ম বহিৰ্ভূত।

রচনা হপনজ্যোতি ঠাকুরৰ। প্ৰযোজনা নয়ন প্ৰসাদ আৰু কৌস্তুভমণি শইকীয়াৰ।

0: এখন প্রেম, মানুষ আর বানপানী।
1: জীবনটো থাকি যদি থাকক দেখোন, বল বল বল পিতাই পিতাই খেলিব পিতাই পিতাই আমাৰ শাসন চা বুঢ়া বাটো কেনে গল
2: কোনো হেজনী নিজৰ অৱস্থা নাই মৰা কাটো বাপায়ক চাওঁ গল মোৰ ঘৰ একে হাউচতে লৈ গল বল জেগাই মঠাৰিলো বাচি থাকিলেহে বাপেৰকো পাবি
1: পিতাই
2: থাকিলে আৰু অলপ পিছতে ধনি নোপোৱা হবি বল বল দেখোন পানীয়ে কঁকাল চুইছে আৰু খুব চাচোন বাগে নাযাবি
3: মানুহে ততেই নাপালে নহয় বৰপানী আহিব বুলি জানিলে মানুহবিলাক সাৱধান হ'ব পাৰিলেহেঁতেন
4: এনেতো কলৰ পানী আপোনাৰ দেখাও নাই শুনাও নাই মানুহে কেনেকৈ সাৱধান হ'ব
2: কোনো সেইজনী বিনাই থকা
4: ৰাণী এই তিলু গোহাঁইৰ জীয়েক কুঁৱাৰে পৰা বিনাই আছে
2: কিহলৈ বিনাইছে
4: বাপেকটো হেৰাল বিচাৰি বিচাৰি তাই ক'তো খবৰ নেপালে
2: এই ক'তবা এসোপা গেলা খাই পৰি আছিল ঠিক নাই কোৱা বিচাৰি পাব
4: তাইৰ মতে বোলে বাপেকটো পানী অহাৰ আগলৈকে ঘৰতে আছিল
2: নমৰিবি নমৰিবি এইটো বৰপানী তই ওলাই গৈ নমৰিবি
4: মই ঘূৰিয়েই ফুৰিছো তই পানীত পানীয়ে পানীয়ে ভূৰ লৈ ক'ৰবাত থাকিলে দেখিবেই নহয়
2: যাবলৈ ওলাই আকৌ সেই বাকচডাল দাঙিছ কেলে
4: সেইজনে যেনিয়ে গৈছে তেনিয়ে সেই বাকচটো দাঙি লৈ ফুৰিছে কিহৰ সুন্দা কলটো আছে হেৰ তোৰ এই বাকচটোত থ এডাল পেলা
1: নাই নাই এই বাকচটো

0: Ρομποντίσου. Κι έχω που νίκησε, Λιβαϊδού. Πανιλόκ.
1: Ναι.
0: আপুনি দেখোন উঠি বহিল ৰাতিপুৱা আকৌ যাব লাগিব নহয় অকণমান শুই নালে কিয়
1: কিমান সময় হ'ল
0: তিনি বাজি দহ মিনিট মই পঢ়িবলৈকে লওঁ আপুনি শুৱক
1: টোপনি নাহে আৰু
0: এনেই বিচনাখনতে পৰি থাককচোন দেহাটোৱে জিৰণি পাব
1: মনটোৱে পাব জানো
0: আপুনি কি সপোন দেখিছিল
1: বানপানীৰ
0: বানপানী সপোনতো বানপানী আপোনাক দেখিছো সপোনে দি থকা বানপানীয়ে মেৰে আৰু
1: তই হাঁহিছ তই নাজান তোৰ এই ৰাণী বাইদেউ এজনী বানে সৰ্বশান্ত কৰা মানুহ
0: বাইদেউ আপুনি
1: নহয় নহয় সৰ্বশান্ত মোক কৰিব নোৱাৰিলে মই মোৰ অতি প্ৰয়োজনীয় বস্তু এটা বচাই আনিব পাৰিলোঁ কিন্তু বচাব নোৱাৰিলোঁ পিতাইক ঘৰ দুৱাৰ আনকি বাৰীখনো মই বচাব নোৱাৰিলোঁ
0: আপুনি এইবোৰ কথা মোক কোনোদিন কোৱা নাই কিয়
1: এইবোৰনো কি ক'বলগীয়া কথা থওক দে মই অলপ আগফালে বাৰাণ্ডাতে বহোঁগৈ তই পঢ়াত ধৰ
0: নহয় বাইদেউ আপুনি এনেকৈ আধা কোৱাকৈ কথাবোৰ থৈ যাব আৰু মই এইবিলাক আধা শুনি পঢ়াত মন লগাব পাৰিমনে পঢ়িবলৈ এটা ভাল পৰিৱেশ লাগে
1: ভাল পৰিৱেশ পঢ়িবলৈ
0: কি হ'ল বাইদেউ
1: মই কি পৰিৱেশত পঢ়িছিলোঁ জান
0: সেইটো কিন্তু সুধি আছোঁ আপোনাৰ বিষয়ে কওকচোন বাইদেউ বুলি মাতো যি কৰিবলৈ কয় কৰোঁ কোনোদিনে আপুনি নিজৰ বিষয়ে একো কথাই মোক কোৱা নাই ময়ো সোধা নাই আজি সুবিধাটো নেৰো ক'বই লাগিব
1: ক'ৰ পৰা আৰম্ভ কৰোঁ
0: মূৰৰ পৰা একেবাৰে মূৰৰ পৰা
1: একেবাৰে মূৰৰ পৰা বুলিবলৈ আচলতে একো নাই মোৰ জীৱন আৰম্ভ হৈছিল প্ৰকৃততে আমাৰ গাঁৱলৈ এখন ডকুমেণ্ট্ৰি কৰিবলৈ দল এটা অহাৰ পাছৰ পৰা
0: ডকুমেণ্ট্ৰি মানে শ্বুটিং
1: যদি ডকুমেণ্ট্ৰি কৰিবলৈ আমাৰ গাঁৱলৈ সেই দলটো নাহিলহেঁতেন তেতিয়া আজি তই পোৱা এই বাইদেউজনীও নাথাকিলহেঁতেন মই যে কি হ'লোহেঁতেন
0: ভালকৈ কওকচোন
1: আমাৰ গাঁৱলৈ আহিছিল দহ বাৰজনীয়া দল এটা কিবা ডকুমেণ্ট্ৰি কৰিব আমাৰ গাঁৱৰ মানুহবিলাকৰ হতুৱাই কিবাকিবি কৰাইছিল নচুৱাইছিল কোৱাইছিল মোকো মাতি নিছিল গীত কিছুমান বজাই দিছিল তাত আমি পুনৰ গোৱাৰ নিচিনা কৰিব লাগিছিল সিহঁতে তাকে লিপ দিয়া বুলি কৈছিল সেইবোৰ কেমেৰাৰে সিহঁতে ফটোও তুলি লৈছিল অন্যবিলাক ছোৱালীয়ে লিপ দিওঁতে বাৰে বাৰে ভুল কৰিছিল মই কিন্তু পাৰিছিলোঁ সেয়ে তেওঁলোকে মোৰ নাম দি লৈছিল মিছ লিপ
2: মিছ লিপ মন ইংগিত দিয়াৰ লগে লগে তুমি গানটো গাবলৈ আৰম্ভ কৰিবা দেই আচ্ছা এই যে মাইক্ৰফোনটো দেখিছা এইটো এইটোৰ ইফাল সিফালে মুখখন দি নিবা আকৌ দেই আচ্ছা ঠিক আছে আই বাপি সাউণ্ড ৰেডি
3: ৰেডি
2: Start sound!

0: বলা হয়েছে, কাইলৈ আমি দিনত এইখিনি শ্বুটিং কৰিম, তেতিয়া তুমি পুনৰ গানটো শুনি শুনি গোৱাৰ নিচিনা অভিনয় কৰিব লাগিব। আচ্ছা ঠিক আছে, আৰু এটা কথা, ডিৰেক্টৰেও তোমাৰ হতুৱাই কৰাবলৈ কৈছে গোটেইখিনি কাম, পাৰিবা পাৰিবা, কাইলৈ 9 বজাত আহিবা দেই, পলম নকৰিবা আকৌ। তোমালোকৰ ঘৰ কোনফালে?
1: আপোনালোক থকা ঘৰটোৰ কাষত যে স্কুল ঘৰটো আছে, সেই স্কুল ঘৰটোৰ সন্মুখেদি যোৱা বাটটোৰে সোমাই গ'লেই আমাৰ ঘৰটো।
0: আচ্ছা আচ্ছা আচ্ছা, ব'লা তেনে আমি একেলগে যাওঁ।
1: ব'লক।
0: তোমাৰ আচল নামটো কিনো? মই মিছ লিপ বুলিহে মাতো।
1: ৰাণী, ৰাণী সোণোৱাল।
0: সুন্দৰ সুন্দৰ নাম, পঢ়ি আছা? ঘৰত কোন কোন আছে?
1: পিতাই আৰু মই।
0: পিতাই কি কৰে, খেতি বাতি কৰে? তেনে কি কৰে
1: আপুনি নাজানে?
0: নাজানো।
1: আপোনালোকৰ লগত কাম কৰা ল'ৰা কেইবাজনো আমাৰ ঘৰলৈ গৈছে নহয়, সিহঁতে কোৱা নাই?
0: আমাৰ ইউনিটৰ লগত তোমালোকৰ ঘৰলৈ গৈছে? কিয়?
1: পিতাই মদ বেচে নহয়, বটল আনিবলৈ যায় মানুহবিলাক, খোলাকৈও বেচে মানুহ। আহে খাবলৈ, টাউনৰ পৰা ডেকা ল'ৰাও আহে খাবলৈ।
0: বুজিছোঁ বুজিছোঁ। আচ্ছা হেৰি, তুমি পঢ়ি আছা বুলি কৈছিলা নহয়, কিহত পঢ়ি আছা?
1: এইবাৰ আচলতে কলেজ পাব লাগিছিল, যোৱা বছৰ পৰীক্ষা দিব নোৱাৰিলো নহয়, সেইবাবে টেনত।
0: এইবাৰ পৰীক্ষা দিবা?
1: জানো।
0: কিয় জানো বুলি ক'লা? দিম বুলি ভবা নাই?
1: এই কিবা হয়, ৰাতি এডোখৰলৈকে মদাহীবোৰ থাকেই, কেতিয়াবা পিতাক জগায়ো বটল নিবলৈ আহে, পঢ়া শুনা কৰিবলৈ।
0: বাছ বাছ বাছ বাছ, বহুত অজুহাত ওলাব, কৰিবলগীয়া কিবা এটা নকৰিবলৈ বহুত অজুহাত ওলায়, অমুক কাৰণে কৰা নহ'ল, তমুক কাৰণে অসুবিধা হ'ল, তেতিয়াহ'লে তোমাৰ আটাইতকৈ সুবিধা কি কৰিবলৈ হ'ব? মৰি থাকিবলৈ সুবিধা হ'ব। কি মৰিম বুলি ভাবিছা নেকি?
1: নাই নাই ভবা।
0: যদি মৰিব খোজা নাই তেন্তে জীয়াই থাকিব লাগিব, যদি জীয়াই থাকিব খুজিছা তেতিয়াহ'লে অজুহাত উলিওৱাৰ তোমাৰ কোনো উপায় নাই, তোমাৰ কামৰ ফলাফলৰ দায়িত্ব তোমাৰ হাতত, যিকোনো উপায়ে তুমি পৰীক্ষা দিবই লাগিব, দেউতাৰে মদ বেচাৰ মাজত পঢ়িব লাগিব, কিবা সহায় যদি লাগে তেনে ক'বা।
1: আপুনি ইমান বেলেগ কথা কয়।
0: তোমাৰ আগত এইকেইদিনৰ চিনাকিতে বহুত কথাই গাই দিলোঁ, কি কৰিবা, মই মানুহটো এনেকুৱা, বেয়া পালা নেকি?
1: নাই নাই পোৱা।
0: আচ্ছা তোমাক মই বহুত ডাঙৰ ছোৱালীৰ দৰে ব্যৱহাৰ কৰিছোঁ নেকি?
1: মই ডাঙৰ ছোৱালী? বহুত ডাঙৰ।
0: কাইলৈ সময়মতে শ্বুটিং স্পট পাবা কিন্তু, আৰু এই ড্ৰেছ কালি পিন্ধাযোৰে পিন্ধি আহিবা। শুনা, আৰু এই কাণত কোনযোৰ ফুলি পিন্ধিছিলা মনত আছে নহয়?
1: আছে।
0: ডিৰেক্টৰ নহ'লে পাছত মোক গালি দিব।

0: থাকো জানো? মই আপুনি থকা কোঠাটোৰ ওচৰলৈ গৈ চাইছিলোঁ নহয়, আপুনি গ'ল নে নাই? আপোনাক এজনে খবৰ দি থকা দেখি মই আৰু খবৰ নিদিলোঁ, এইখিনিতে ৰৈ থাকিলোঁ।
1: আচ্ছা আচ্ছা, ব'লা।
0: বাকীবিলাক যাবনে নাই?
1: ডিৰেক্টৰ নাযায়, বয়সস্থ মানুহ নহয়, ইমান পানীৰ মাজেদি কেনেকৈ যাব? তাতে যাবলৈ অন্য ৰাস্তাও নাই, চুটুকো বন্ধ ৰাখিব নোৱাৰি, সোনকালে কেমেৰা ঘূৰাই দিব লাগে। সবখিনি বুজাই দিছে, মই ল'ম। বহুত পানী! এই ৰবা ৰবা ৰবা, মই পেণ্টটো কুচাই লওঁ, তিতিব।
0: কুচাই ল'লেও তিতিব?
1: হয় নেকি? তেন্তে কি কৰোঁ?
0: সেইদৰে ব'লক, অলপ অলপ ৰ'দ দিছে নহয়, শুকাই যাব।
1: ব'লা তেন্তে। চাবা, সাৱধানে খোজ দিবা। চটত পিন্ধিবলৈ যিযোৰ কাপোৰ লৈছা, পানীত পেলাই নিদিবা কিন্তু, তেতিয়াহ'লে অত কষ্ট অথলে যাব।
0: আপুনিহে পৰিব, তেতিয়াও কষ্ট অথলে যাব। চাওক, এইফালে আহক, মোৰ হাতত ধৰকচোন, ধৰক। আপোনাৰ পানীত খোজ কঢ়া অভ্যাস নাই নহয়, আহক, ধৰক না। আৰে আৰে আৰে, মোক নাথাকিব। এয়াকো বানপানী নহয় দেই, এয়া বৰষুণৰ পানীহে। দুদিনৰ পাছত দেখিব আকৌ আগৰ নিচিনা হৈ যাব। আগত মথাউৰিটো আছে নহয়, সেইবাবে পানী জমা হৈ যায়। ৰ'ব ৰ'ব ৰ'ব, আৰু অলপ আছে। কোনো মতে পানীখিনি পাৰ হ'লো।
1: এতিয়া বুজিলা কিমান শক্তি আছে তোমাৰ?
0: কি?
1: তোমাতকৈ বেছিকৈ পঢ়া শুনা কৰা এজন ডেকা মানুহক এককাল পানীৰ মাজেদি একো বিপদ বিঘিনি নোহোৱাকৈ পাৰ কৰাই অনাৰ সামৰ্থ্য আছে তোমাৰ, গম পালা? নিজৰ সামৰ্থ্যখিনি মানুহে জানিব লাগে, আৱিষ্কাৰ কৰিব লাগে। এতিয়া তুমি তোমাৰ সামৰ্থ্যখিনি কামত লগোৱা।
0: শ্বুটিং আৰু কেইদিন কৰিব?
1: দুদিন, অতি বেছি তিনিদিন।
0: তাৰপাছত?
1: তাৰপাছত যামগৈ।
0: তাৰপাছত তেখেতসকল গ'লগৈ।
2: কিন্তু বাইদেউ, আপুনি বাকচ বাকচ বুলি কৈ আছিল যে।
0: বাকচ, তেখেতসকল যোৱাৰ পাছৰ পৰা আৰম্ভ হ'ল বাকচৰ ইতিহাস।
2: বাকচৰ ইতিহাস?
0: আমাৰ মাৰ এটা টিনৰ বাকচ আছিল। মূল্যৱান বস্তু একো নাছিল যদিও সেইটো ঘৰখনত আছিল। সেই বাকচটোত প্ৰথম মই ভৰাই থলোঁ দুখন অসমীয়া আলোচনী।
2: আলোচনী?
0: সুনীল বোলা সেই মানুহজন আমাৰ গাঁৱৰ পৰা যাবলৈ বস্তু সামৰি থাকোঁতে মই ওচৰতে আছিলোঁ। কিয় জানো তেওঁৰ ওচৰৰ পৰা মই আঁতৰিব পৰা নাই আজিও, সঁচাকৈ কৈছোঁ। বস্তু সামৰি থাকি তেওঁৰ কাষত থকা আলোচনী দুখন মোৰ হাতত দি ক'লে,
1: লোৱা পঢ়িবা।
0: মোক দিছে?
1: আলোচনী দুখনত মোৰ ঠিকনা লিখা আছে, চিঠি দিবা। ৰ'বা, এইবোৰ লোৱা, মোৰ হাতত ঢেৰ এনভেলপ আছে, ৰাখি থোৱা, চিঠি দিবা কিন্তু।
0: বাৰু।
1: পইচা নাথাকিলে বেৰিং কৰি দিবা, দিবাই, মই উত্তৰ নিদিলেও তুমি চিঠি দিবা।
0: তাৰপাছত তেওঁলোক গ'লগৈ। তেওঁ গৈ ঘৰ পালেগৈ নে নাই নাজানো, মই কিন্তু চিঠি পঠালোৱেই। তাৰপাছত মই ৰেগুলাৰ তেওঁলৈ চিঠি লিখা আৰম্ভ কৰিলোঁ, এতিয়াও লিখোঁ। কেতিয়াবা এদিনত দুখনকৈও লিখোঁ, কেতিয়াবা পঠিয়াওঁ, কেতিয়াবা নপঠিয়াওঁ, সেই বাকচটোতে ভৰাই থওঁ। তেওঁ মোলৈ কেইবাখনো চিঠি দিলে, প্ৰতিখনতে লিখা থাকে, তোমাৰ ভিতৰত কি কৰিব পৰাৰ সামৰ্থ্য আছে আৱিষ্কাৰ কৰা,

0: সেই আৱিষ্কাৰ কৰোঁতে কৰোঁতে মই পৰীক্ষাবিলাক পাছ কৰি গ'লোঁ, চাকৰি এটাও পালোঁ। লগ এটা বিচাৰি থাকোঁতে তোক লগ পালোঁ, লগত ৰাখি পঢ়ুৱাবলৈ ধৰিলোঁ। পুনৰ এয়া বানপানী ৰিলিফৰ কামত মই মোৰ সামৰ্থ্য আৱিষ্কাৰ কৰি আছোঁ আৰু এই ঘটনাবিলাক ঘটি আছে।
1: কি ঘটনা বাইদেউ?
2: বাইদেউ, চাউল ডিষ্ট্ৰিবিউচনত খেলিমেলি লাগি গৈছে নহয়।
0: ক'ত?
2: নপমুৱা শিকলি গৰুমৰা চাপৰি তিনিওখনতে।
0: কি গণ্ডগোল হৈছে?
2: চাউল কমকৈ গৈছে।
0: কমকৈ গৈছে?
2: হয় বাইদেউ, কমকৈ গৈছে। কিছুমানে নাই পোৱা চাউল দিবলৈ যোৱা আমাৰ মানুহক কালি চাউল নোপোৱা মানুহে মৰিয়াবলৈ আহিছে। এতিয়া ৰিলিফৰ চাউল দিবলৈ যাবলৈ সকলোৱে ভয় কৰিছে।
0: চাউল কমকৈ গৈছে কিয়? এফেক্টেড মানুহৰ হিচাপ মতে চাউল যোৱা নাই নেকি?
2: আগতে চাউল সদৰৰ গুদামৰ পৰা আনিব লগা হৈছিল, এতিয়া যে লোকেল গুদামৰ পৰা কালেক্ট কৰা অৰ্ডাৰ লৈ আহিল, সেইকাৰণে গণ্ডগোল লাগিছে।
0: হয় নেকি? ঠিক আছে, বোলা চাউল মই নিজে উঠাম।
2: কিন্তু ফৰ্মেলিটিখিনি?
0: আহা, কাগজ পত্ৰৰ কাম পিছত কৰিম। কিবা অদৰকাৰী কথা ভাবি থাকাহে? কাগজ পত্ৰবিলাক মানুহৰ সুবিধাৰ বাবেহে। যোৱা, ট্ৰাক নিবলৈ কোৱা। অ ৰবা, এটা কাম কৰিবা, আজি ৰিলিফ দিবলৈ ময়ো যাম। কোনোবা এটাক আৰ্মীৰ ওচৰলৈ পঠোৱা, মই যাম বুলি ক'বলৈ ক'বা। নাও ৰেডি ৰাখিবলৈ ক'বা।
2: আপুনি যাবলৈ অসুবিধা পাব নেকি বাইদেউ? নালাগে নহ'লে যাব।
0: অসুবিধা পাম কিয়? মাইকী মানুহ কাৰণে। হ'ব দিয়া, এবাৰ প্ৰমাণ চাওঁচোন মই নাৱত উঠি গৈ ৰিলিফৰ চাউল দিয়া চাই আহিবলৈ সমৰ্থ হওঁ নে নহওঁ। যোৱা, নাও ৰেডি কৰাগৈ।

0: বাইদেউ, হরিণাৰ জাকটো এইফালে আহিছে।
1: কত আছে?
0: সেই টিঙনাটোতে আছিল।
1: বোলা এবাৰ চাই আহোঁ।
0: এতিয়া নাই।
1: হয় নেকি? চাই যাব পৰা হ'লে কেটল ফিড অলপ নিব পাৰিলোঁ।
0: আপুনি হৰিণাক কেটল ফিড খুৱাব খুজিছে, কিন্তু হৰিণা কেইটা মানে হিউমেন ফিড হ'ল।
1: মানে
0: দুটা নে তিনিটা হৰিণা মাৰিলে নহয়?
1: কোনে মাৰিলে?
0: সুৰেন ৰাজবংশীহঁতে মাৰিলে। মাৰি মাংস বোলে বাহিৰৰ মানুহলৈ পঠাইছে।
1: কি বোলা বোলাচোন, সুৰেন ৰাজবংশীহঁতৰ ঘৰৰ পৰা আহোঁ।

0: ষ্টুডেণ্ট ৰাজবংশী, আপুনি ৰিলিফৰ কামত আমাৰ এইফালে আহিছে বুলি শুনাৰ পাছৰ পৰাই বাট চাই আছোঁ মই। মই জানো নহয় আপুনি আমাৰ ঘৰলৈ আহিবই। চৰকাৰী মানুহ কোনোবা আহিলে আমাৰ ঘৰ নোসোমোৱাকৈ নাযায় নহয়। অঁ ৰ'ব ৰ'ব ৰ'ব, হেৰি নহয়, চাউল গাই প্ৰতি দুখেৰকৈ দিছে। মোৰ পৰিয়াল আকৌ 17 জনীয়া, সেই হিচাপত 34 খেৰ পাব লাগে নহয় জানো। ল'ৰাটো পঠাইছোঁ, কি আনিব চাওঁ।
1: আপোনালোকে বোলে পহু কেইবাটাও মাৰিলে?
0: কিয় হৈ থাকিল যে, বহক না, বহক বহক।
1: পহু কেইটা মাৰিলে?
0: নোৱাৰিলোৱেই নহয় বেছিকৈ মাৰিব, মুঠেই 3টা মাৰিলোঁ বুজিছে। ল'ৰা কেইটাও চহৰত আছে নহয়, ইফালে সিফালে মিতিৰো ঢেৰ, ঘৰলৈ মঙহ অকণমানহে আহিলগৈ। বানপানীত অহা চেফেৰা পহু, গাত সিমান মঙহো নাই। ঠিক আছে ঠিক আছে, এইবাৰ পাৰে বাৰু আপোনাকে সাজ খোৱাম, হ'ব?
1: আপোনালোকৰ ঘৰখন চাৰিওফালে পানীয়ে বেৰি ৰাখিছে নহয় জানো?
0: সাগৰ, চাৰিওফালে সাগৰ, দেখিছেনে নাই, দেখিছেনে নাই?
1: যদি এতিয়া আপোনালোকৰ মঙহবোৰ খাবলৈ মন যায়, এই বাকীবিলাক মানুহৰ
0: কি?
1: মথাউৰিত চালি দি থকা ভোকাটোৰ মানুহবিলাকে যদি ভাবে যে সুৰেণ ৰাজবংশীহঁতক মাৰোঁ, মাৰি তেওঁৰ মঙহেৰে এসাঁজ খাওঁ, তেতিয়া
0: কি কি কথা কৈছে আপুনি এইবোৰ বাইদেউ?
1: শুনক, বানপানীত উটি অহা পহুকেইটা মাৰি নিজৰ লালসা পুৰো আপোনালোকৰ মঙহ খাবলৈ মই বাকীবিলাক মানুহক কৈ যাম।
0: চাই চিঠি কথা ক'ব দেই, মোৰ ঘৰত পঢ়া শুনা কৰা মানুহ আছে, ডাঙৰ মানুহ আমিও দেখিছোঁ, গতিকে চাই চিঠি কথা ক'ব।
1: অ' হয় নেকি, মইতো জনা নাছিলোঁ যে আপোনালোকৰ ঘৰত ডাঙৰ মানুহ আছে। হেৰা প্ৰবীণ
2: বাইদেউ,
1: যোৱাচোন যোৱা, এখেতৰ ঘৰৰ মানুহে চাউল আনিবলৈ গৈছে, যোৱা। এক মুঠি চাউলো নিদিবা, যোৱা, বেগাই যোৱা। পহু মাংস চহৰৰ মানুহক খোৱাবলৈ যদি এখেতে নাও বাব পাৰে, নিজৰ খোৱা বস্তুৰ বাবেও পাৰে। যোৱা যোৱা, ৰৈ নাথাকিবা।
0: চৰকাৰী চাউল আপুনি নিদিয়াকৈ থাকিব নোৱাৰে, আমি ওপৰলৈ লিখিম।
1: চাউল নিদিয়াকৈ থাকিব পাৰোঁ নে নোৱাৰোঁ সেইটো মই জানো। এইখন ঘৰলৈ ৰিলিফৰ চাউল এক মুঠিও আৰু আহিব নোৱাৰে।
0: চাই ল'ম চাই ল'ম, বুজিছে, চাই ল'ম। বহু ওপৰলৈ আমাৰ চিনাকি মানুহ আছে, চাই ল'ম।
1: আপোনাৰ ওপৰৰ কাৰ লগত চিনা জনা আছে পাছত হ'ব বাৰু, এতিয়া প্ৰথমে আপোনাৰ 17 জনীয়া পৰিয়ালৰ চাউলেৰে পহু মাংস খাবলৈ নোপোৱা অন্য 5টা পৰিয়ালক মই ভাত খুৱাব পাৰিম। আৰু আপোনাৰ লাজ লগা নাইনে, সামৰ্থ্য থকাৰ পাছতো লোকৰ অনুগ্ৰহ ল'বলৈ? ইমানবিলাক সক্ষম লোক আছে, নিজৰ বৰ্ণা আছে, ইচ্ছা কৰিলে আপুনি ইয়াৰ 2টা পৰিয়ালক সহায় কৰিব পাৰে। তেনে ক্ষেত্ৰত আপুনি চৰকাৰী চাউল নিবৰ বাবে মোক ওপৰৰ মানুহৰ লগত হাত থকাৰ কথা কয়, আপোনাৰ সামান্যতম লাজ লগা নাইনে?
3: বাইদেউ, মই এটা কথা দেখি আচৰিত হৈছো,
1: কি
3: সিমান ষ্ট্ৰেইট ডিচিশ্যন লৈ পেলাব পাৰে আপুনি? কৰোঁ বুলিলে কাম এটা কৰি পেলাব পাৰে। সকলোৱে কৈছে এইবাৰ ইমান ডাঙৰ বানপানীটো মানুহে যিমান কষ্ট পাব লাগিছিল সিমান কষ্ট পোৱা নাই, কেৱল আপোনাৰ বাবেই। কেনেকৈ পাৰে আপুনি এইদৰে কাম কৰিব?
1: তেনে সাধাৰণ, কিমান কাম কৰাৰ সামৰ্থ্য তোমাৰ আছে তুমি তাক পৰীক্ষা কৰা। আমি চৰকাৰী মানুহবিলাকে ফিটা দুডালেৰে ফাইল এটা বন্ধ কৰি কাম এটা নোহোৱাকৈ ৰাখি মানুহক আমাৰ ক্ষমতাৰ আমাৰ সামৰ্থ্যৰ সোৱাদ দিওঁ। মই তাৰ ওলোটাটো কৰিছোঁ, যিমান পাৰোঁ কামবোৰ কৰি পেলাইছোঁ। মানুহে যদি ভাল পাইছে কাম কৰাৰ কাৰণে পাইছে, বেয়া পাইছে যদিও কাম কৰাৰ কাৰণেই বেয়া পাইছে। কাম নকৰাৰ বাবে মোক কোনেও বেয়া পোৱা নাই। তুমিও চেষ্টা কৰাচোন।
3: বাৰু চেষ্টা কৰিম, কিন্তু বাইদেউ মানুহক মই চিধা চিধিকৈ কথা ক'বলৈ বৰ অসুবিধা পাওঁ, বেয়া পায় বুলি ভয় লাগে।
1: মই মানুহে বেয়া পোৱাটোক ভয় নকৰোঁ, মোক অবিশ্বাস কৰাটোকহে মই ভয় কৰোঁ। তোমাক অবিশ্বাস কৰিলে তুমি ভাল পাবানে?
3: নাপাওঁ।
1: যদি তোমাক সকলোৱে ভাল পোৱাটো তুমি বিচাৰা, তেনে তোমাক সকলোৱে বিশ্বাস নকৰিব। কিছুমান মানুহে তোমাক বেয়া পাবই লাগিব, তেতিয়াহে তোমাক সকলো মানুহে বিশ্বাস কৰিব। বুজি পালা?
3: হয় বাইদেউ।
1: এইবোৰেই আৰু চলি আছে বানপানীত।
4: ৰাণী বাইদেউ, আপুনি যেতিয়া দেউতাকক হেৰুৱাইছিল তেতিয়া মেট্ৰিক পৰীক্ষা দিছিলে নে নাই?
1: সেই বছৰেই দেউতাক হেৰুৱাইছিলোঁ।
4: তেন্তে আপুনি পঢ়িলে কেনেকৈ? পঢ়া শুনা কৰাটোতো সিমান সহজ কথা নহয়।
1: সেই একেবোৰ কথাৰে পুনৰাবৃত্তি।
4: কওকচোন।
1: চিঠি লিখিলোঁ সুনীল দালৈ।
4: সুনীলে সকলো সহায় কৰিলে?
1: চিঠিত লিখিলোঁ মই HSLC দিলোঁ, মোৰ অৱস্থা পানীত হাঁহ নচৰা, মই সৰ্বশান্ত, মোৰ কোনো নাই, ভৱিষ্যত মোৰ কি হ'ব ইত্যাদি ইত্যাদি। তেওঁ তেতিয়া মোলৈ এখন চিঠি লিখিলে। তাৰ আগতে বহু চিঠিৰ তেওঁ উত্তৰ দিয়া নাছিল, কিন্তু সেইখনৰ দিলে। সেইখন চিঠিৰ প্ৰতিটো শব্দ, প্ৰতিটো দাঢ়ি কমা মোৰ মনত আছে। বহুবাৰ পঢ়িছোঁ চিঠিখন, এতিয়াও মাজে মাজে চিঠিখন উলিয়াই পঢ়োঁ।
4: কি লিখিছিল চিঠিখনত?
1: কি লিখিছিল চিঠিখনত?
2: মৰমৰ লিপ, মৰম ল'বা, তুমি লিখিছা তুমি হেনো সৰ্বশান্ত হ'লা। মই বিশ্বাস নকৰোঁ এই কথা। মানুহ সৰ্বশান্ত হোৱাৰ উপায় নাই। তোমাৰ দেউতা হেৰাইছে, ঘৰ হেৰাইছে, মাটি পানীয়ে খহাই লৈ গৈছে, ইমানেইতো। কিন্তু তুমি জীয়াই আছা, দুখন হাত, এটা মূৰ, এটা মন লৈ তুমি জীয়াই আছা। তেনে তুমি সৰ্বশান্ত হ'লা কেনেকৈ? ইমানবোৰ সম্পত্তি তোমাৰ আছে। বাৰু, ইয়াৰ আগতেনো তোমাৰ কি কি আছিল? কিছুমান খালী আৰু ভৰ্তি মদৰ বটল, এসোপা মদাহীৰ অসংযত হাঁহি, আৰু ৰাতি দিন হিচাপ নোহোৱাকৈ মদ খাই তোমাক ভালকৈ মাতিবই নোৱাৰা এজন দেউতা। সেইবিলাকে তোমাক কিমান সহায় কৰিবলৈ সক্ষম হৈছিল কোৱাচোন? এতিয়ালৈকে তুমি যি হৈছা তোমাৰ নিজৰ বলত হৈছা। তোমাৰ চাৰ্টিফিকেটবিলাকত তুমি কি পৰিৱেশত পৰীক্ষা দিছিলা, কাৰ ঘৰত কি কাম কৰি পৰীক্ষা দিছিলা, সেই কথা লিখা নাথাকে। তুমি এটা কথা লিখিছা যে তোমাক সহায় কৰিবলৈ কোনো নাই। তুমি ভাবি আছা মানুহক খুব সহায় কৰিব পাৰি বুলি। এনে এটা মুহূৰ্ত আহে, সেই মুহূৰ্তটোত মানুহে কাৰো সহায় নাপায়, সকলো নিজেই কৰিবলগীয়া হয়। নিজেই কৰিব লগা সেই মুহূৰ্তটোত তুমি যি কৰিলা সেয়াই তোমাৰ পৰিচয়। যদি তুমি সাহস দেখুৱাব পাৰা তেনে সাহসী বুলি পৰিচয় পাবা, যদি সাহস দেখুৱাব নোৱাৰা তেন্তে ভীৰু বুলি পৰিচিত হ'বা। তোমাৰ কোনটো বা ইচ্ছা? তুমি আৰু লিখিছা দুখীয়াৰ দুখ নুগুচে। মই বিশ্বাস নকৰোঁ। মই ভাবোঁ কেৱল দুখীয়াৰে দুখ গুচে, বা দুখীয়াজনে সুখী হ'বলৈ সক্ষম যদি তেওঁ সাহস দেখুৱাব পাৰে। ষ্ট্ৰাগল কৰাৰ পাছত প্ৰাণৰ পৰা যি হাঁহি ওলায় সেই হাঁহিত থাকে স্বৰ্গীয় জ্যোতি। খা খবৰ দি থাকিবা, চিঠি নিয়মিত লিখি থাকিবা, মই উত্তৰ নিদিলেও তুমি লিখি থাকিবা। এটি তোমাৰ যিকোনো ধৰণৰ ভাল খবৰৰ বাবে বাট চাই থকা সুনীল।
1: বহু কষ্টৰ মূৰত, বহু নেথাকিবলগীয়া ঠাইত থাকি নকৰিলে ভাল এনেকুৱা কাম কৰি মই পঢ়িলোঁ। সৰু চাকৰি এটা কৰিও পঢ়িলোঁ, অকলে অকলে সকলো। অৱশেষত সেইটো চাকৰি, লগ হিচাপে তই। এতিয়া তই আৰু সুনীলদাই মোৰ লগ।
4: সুনীলদা আপোনাৰ ওচৰলৈ আহি থাকে নেকি? মইতো দেখা নাই।
1: নাই নাই নাই, তেওঁ যে সেই শ্বুটিং কৰিবলৈ আহিছিল তাৰ পাছত আৰু নাই দেখা মই। মাজে মাজে পেপাৰত ফটো দেখোঁ, টিভিত দেখোঁ, বাচ ইমানেই।
4: ইমান দিন তেওঁক নেদেখাকৈ থাকিব পাৰিছেনে?
1: তেওঁ অন্য কামত যাওঁতে আমাৰ সেই নিশ্চিহ্ন প্ৰায় গাঁওখনলৈ গৈছিল বোলে। তাত মই নাই বাবে হেনো একো নাই যেন লাগিল তেওঁ। সেয়াৰ কথা কি সাধাৰণ মানুহৰ পক্ষে সম্ভৱ? ইয়ালৈ নাহিল কি হ'ল?
4: আপোনাৰ ইচ্ছা নাযায় এবাৰ লগ কৰিবলৈ?
1: ঠেত, ঘূৰি ফুৰা মানুহ, কত কাম ক'ত বা থাকে।
4: আপুনিতো চব খবৰ দিয়ে, আপোনালৈ তেওঁ খবৰ দিয়ে নে নিদিয়ে?
1: বহুদিন হ'ল একো খা খবৰ দিয়া নাই।
4: এটা কথা সুধো, সুনীলদাই বিয়া বাৰু কৰালে নে নাই?
1: জানো, সোধা নাই নহয়, তেওঁ কোৱা নাই মোক।
4: আপুনি বাৰু সুনীলদালৈ কিবা কাৰণে অপেক্ষা কৰি আছে নেকি?
1: ধেত পাগলী,
4: মানিলোঁ কিন্তু দেই আপোনাক।
1: কিয়?
4: এবাৰ মাত্ৰ জীৱনত লগ পাইছে, কেইখনমান মাত্ৰ চিঠি দিছে, তাতে আপুনি সন্তুষ্ট? মই ভাবোঁ এয়া আপোনাৰ প্ৰেমেই নহয় জানো?
1: প্ৰেম?
4: প্ৰেমেই নহয় জানো?
1: ৰাধা, তই ডাঙৰ হলি নহয়?
4: আপোনাৰ প্ৰেম আচলতে কেনেকুৱা প্ৰেম? ইমান বছৰ মানুহজনৰ মুখ নেদেখাকৈয়ে নাই মই বুজি পোৱা নাই বাইদেউ।

0: এই ৰাতিখন সেইবোৰ কি বাজিছে অ?
1: ক'ত
0: শুনচোন।
1: অ' আজি মহালয়া নহয়, ৰেডিঅ'ত মহালয়াৰ অনুষ্ঠান বাজিছে।
0: তাৰমানে বানপানী কৰি থাকোঁতে পূজা আহি পালেহি।
1: অঁ আজি মহালয়া, কেইদিনমান পাছতে পূজা।
0: ৰাধা, মানুহবোৰ আচৰিত নহয়নে?
1: কি আচৰিত?
0: ৰাতি উঠিও ৰেডিঅ'ত মহালয়াৰ অনুষ্ঠান শুনে। দেৱীৰ মুখ নেদেখাকৈয়ে দেৱীৰ শক্তিৰে নিজে বলিয়ান হ'ব খোজে।
1: অঁ
0: ৰাধা, মানুহবোৰ খুব আচৰিত নহয়নে? এবাৰো মুখ নেদেখাকৈ দেৱীক বিশ্বাস কৰে, ৰাতি উঠি মহালয়া শুনে। সেইবোৰতো দেৱীৰ প্ৰতি এক বিশাল শক্তিৰ প্ৰেম। সেয়া কি প্ৰেম? মানুহৰ কেনেকুৱা প্ৰেম? এইদৰেও প্ৰেম সম্ভৱ নে? মানুহ বৰ আচৰিত নহয়নে?
2: প্ৰেম, মানুহ আৰু বানপানী নাটখনি শুনিলে। ৰচনা আছিল সপনজ্যোতি ঠাকুৰৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ৰাধা, নীলাক্ষী দেৱী, সুনীল, প্ৰাঞ্জল শইকীয়া, প্ৰবীণ, অৱনী বৰা, সুৰেণ ৰাজবংশী, নীলু চক্ৰৱৰ্তী আৰু ৰাণী সোণোৱালৰ ভূমিকাত আছিল শান্তনা বৰদলৈ। অন্যান্য চৰিত্ৰত আছিল কৌস্তুভমণি শইকীয়া, বসন্ত শৰ্মা আৰু প্ৰবাল শৰ্মা। নাটখনিৰ প্ৰযোজনা আছিল নয়ন প্ৰসাদ আৰু কৌস্তুভমণি শইকীয়াৰ।
3: এফ এম বেণ্ডৰ 102.7 মেগাহৰ্টজত শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। এইখিনিতে শুনো আহক কেইটামান টোকাৰী গীত। প্ৰথমে এয়া লক্ষ্মী দেৱী।

0: সভা পাতি নানান শাস্ত্র ব্যাখ্যা করি বরগীত।
1: ইমান পৰা শ্ৰোতাই কেইটিমান টুকাৰি গীত শুনিলে। এই আকাশবাণী নগাঁও, এতিয়া 11 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি আৰু ইয়াৰ পিছতে বিবিধ ভাৰতীৰ অনুষ্ঠানসমূহ শুনিবলৈ পাব।
2: পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত কালি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধি আৰু মেঘালয়ৰ প্ৰতিনিধিৰ মাজত সীমান্ত কেন্দ্ৰিক সমস্যা সমাধানৰ বিষয় লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। দুয়ো ৰাজ্যৰ সীমান্তৱৰ্তী তাপাতত থকা অসম আৰক্ষীৰ অস্থায়ী ছাউনীত আয়োজিত বৈঠকত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী স্নিউ ভালাংধাৰ উপস্থিত থাকে। এই বৈঠকত সীমান্তৱৰ্তী তাপাত আৰু লাপাং আবগাঁৱৰ ৰাইজৰ মাজত হোৱা চাৰিদফীয়া শান্তি চুক্তিৰে সীমা বিবাদ নিষ্পত্তিৰ পথ প্ৰশস্ত কৰা হয়। এই চুক্তি অনুসৰি মেঘালয়ৰ লাপাং আব গাঁৱৰ ৰাইজে তাপাত অঞ্চলত থকা পৰ্বতৰ পাদদেশত থকা পূৰ্বতে কাৰ্বি ৰাইজৰ পৰা ক্ৰয় কৰা সমতল ভূমিতহে কৃষি কাৰ্য কৰিব পাৰিব। দ্বিতীয়তে তাপাতৰ কাৰ্বি লোকসকলে পাহাৰীয়া অঞ্চলৰ লগতে এঢলীয়া ভূমিত ঋতু অনুযায়ী বিভিন্ন কৃষি কাৰ্য সম্পন্ন কৰিব। তৃতীয়টো চুক্তি অনুসৰি সীমান্ত কেন্দ্ৰিক বিষয়ক স্থায়ী সমাধান সংশ্লিষ্ট ৰাজ্যৰ উচ্চ পৰ্যায়ৰ বিষয়াই অঞ্চলভেদে সমাধান কৰিব। চতুৰ্থতে দুয়ো ৰাজ্যৰ সীমান্ত অঞ্চলত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে সীমান্তৱৰ্তী গাঁওবাসী দায়বদ্ধ হ'ব বুলি কোৱা হৈছে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। সেইদিনা দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। অৱশ্যে মন্ত্ৰীসভাত কোন বিধায়কে স্থান লাভ কৰিব সেই বিষয়ে কোনো তথ্য সদৰি কৰা হোৱা নাই। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্ত নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত লৈছিল। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হৈছে। আজি বিশ্ব বাইচাইকেল দিৱস। পৰিৱেশ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ অন্যতম উপায় হিচাপে চাইকেলৰ ব্যৱহাৰ তথা ব্যয়সাধ্য, সহজ, নিৰ্ভৰযোগ্য আৰু পৰিৱেশ অনুকূল পৰিবহণৰ মাধ্যম হিচাপে চাইকেল চলোৱাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ 3 জুনত এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই তুৰ্কমেনিস্তান চৰকাৰৰ এটা প্ৰস্তাৱ মৰ্মে এই দিৱস পালনৰ সিদ্ধান্ত লৈছিল। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে সেউজ ভৱিষ্যতৰ বাবে চাইকেল চলোৱা, কাৰ্বন নিৰ্গমন ৰোধ কৰা, যানজট দূৰ কৰা আৰু সুস্থ তথা বহনক্ষম নগৰীয়া জীৱন সৃষ্টিৰ ক্ষেত্ৰত চাইকেলৰ বিশেষ গুৰুত্ব আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS কোষৰ উদ্যোগত আজি বিশ্ববিদ্যালয়খনৰ মুখ্য দুৱাৰৰ পৰা চাইকেল সমদল উলিওৱা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই এই সমদলৰ শুভাৰম্ভ কৰে। সমদলত বিশ্ববিদ্যালয়খনৰ NSS কোষৰ কাৰ্যবাহী সমন্বয়ক ৰঞ্জন কুমাৰ কাকতি, অধ্যাপক অখিল ৰঞ্জন দত্ত আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। সমদলকাৰীসকলে 15 কিলোমিটাৰ পথ চাইকেলেৰে পৰিভ্ৰমণ কৰে। এই সন্দৰ্ভত পঞ্জীয়ক উৎপল শৰ্মাই এইদৰে কয়।
3: পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই চাইকেল ৰেলী আমাৰ ছাত্ৰ সমাজ তথা বিশ্ববিদ্যালয় পৰিয়াল আৰু আমাৰ সমূহ ৰাইজৰ দৃষ্টান্তমূলক এটা নিদৰ্শন, কিয়নো চাইকেল অবিহনে আচলতে আমি গাঁৱলীয়া জীৱন আমি যাপন কৰিব পৰা নাছিলোঁ এটা সময়ত। আৰু আজি বাইকৰ যিটো পয়োভৰ হৈছে সেইটোৱে চাইকেলৰ বহুত ম্লান কৰিছে। কিন্তু শৰীৰৰ তথা পৰিৱেশক ৰক্ষা কৰাৰ কাৰণে, শৰীৰৰ এটা এক্সাৰচাইজ, সুস্বাস্থ্য ৰক্ষা কৰাৰ উপৰিও আৰু পৰিৱেশ ৰক্ষাৰ কাৰণে চাইকেলৰ খুব প্ৰয়োজনীয়। ই এটা পৰিৱেশ ৰক্ষা, জিৰ' কাৰ্বনৰ কথা কৈ আছো, গুৱাহাটী বিশ্ববিদ্যালয় কেম্পাছত জিৰ' কাৰ্বন নিৰ্গমনৰ কথা কৈছো, তাৰ কাৰণে চাইকেলটো সকলোৰে প্ৰয়োজনীয়। মই ছাত্ৰ ছাত্ৰীসকল তথা বিশ্ববিদ্যালয় পৰিয়ালৰ সকলোকে আহ্বান জনাম যে আমি অন্ততঃ এই অভ্যাসটো আমি ছাত্ৰ ছাত্ৰীৰ মাজত আৰু আমাৰ পৰিয়ালৰ মাজত চাইকেলৰ এই প্ৰচলন আমি যাতে আৰম্ভ কৰিব পাৰোঁ।
2: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত অসমৰ বাচকবনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু এই শিল্পৰ বিকাশৰ বাবে 411 কোটি টকা ব্যয় সাপেক্ষ চেনেহজৰী শীৰ্ষক মুগা অভিযানৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ 2.5 লাখ হিতাধিকাৰীক উপকৃত কৰা হ'ব। শুভাৰম্ভ অনুষ্ঠানত ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে। অসমৰ মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা এই অভিযানৰ অধীনত মুগা ৰেচমৰ ৰপ্তানি 2000 কিলোগ্ৰামতকৈ অধিক, মুগা সূতাৰ মূল্য প্ৰতি কিলোগ্ৰামত 30,000-45,000 টকালৈ বৃদ্ধি, 5টা আধুনিক ৰিলিং ইউনিট তথা বিশেষ মুগা সূতা কটা কল স্থাপন আৰু 5,000 হেক্টৰ ভূমিত সোম আৰু শোৱালু গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰা হৈছে।

0: চাইকেল চলোৱাৰ অভ্যাস গঠনৰ আহ্বান। এতিয়া শুনক বিতং বাতৰি। গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আই আই এম স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভতো আলোচনা কৰে। সামাজিক মাধ্যম এক্সত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আই আই এমৰ প্ৰস্তাৱিত চৌহদ সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে শ্ৰীপ্ৰধানক ৰাজ্যৰ শিক্ষা আন্তঃগাঁথনি উন্নীতকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰস্তাৱিত আই আই এমে ৰাজ্যখনক উত্তৰ পূব ভাৰতৰ শিক্ষা গৱেষণা আৰু বিদ্যায়তনিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা ল'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তদুপৰি প্ৰতিষ্ঠানটো স্থাপনৰ ফলত ব্যৱস্থাপনা শিক্ষা, দক্ষতা বিকাশ আদি ক্ষেত্ৰৰো উন্নতি সাধন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ক বিভিন্ন কথা আলোচনা কৰে। তেওঁ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদৰ সৈতেও আলোচনাত মিলিত হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত কালি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধি আৰু মেঘালয়ৰ প্ৰতিনিধিৰ মাজত সীমান্ত কেন্দ্ৰিক সমস্যা সমাধানৰ বিষয় লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। দুয়ো ৰাজ্যৰ সীমান্তৱৰ্তী তাপাতত থকা অসম আৰক্ষীৰ অস্থায়ী ছাউনীত আয়োজিত বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী স্নিউভলাং ধাৰ উপস্থিত থাকে। এই বৈঠকত সীমান্তৱৰ্তী তাপাত আৰু লাপাংআপ গাঁৱৰ মাজত ৰাইজৰ মাজত হোৱা চাৰিদফীয়া শান্তি চুক্তিৰে সীমাবাদ নিষ্পত্তিৰ পথ প্ৰশস্ত কৰা হয়। এই চুক্তি অনুসৰি মেঘালয়ৰ লাপাং আপ গাঁৱৰ ৰাইজে তাপাত অঞ্চলত থকা পৰ্বতৰ পাদদেশত তথা পূৰ্বতে কাৰ্বি ৰাইজৰ পৰা ক্ৰয় কৰা সমতল ভূমিতহে কৃষি কাৰ্য কৰিব পাৰিব। দ্বিতীয়তে তাপাতৰ কাৰ্বি লোকসকলে পাহাৰীয়া অঞ্চলৰ লগতে এঢলীয়া ভূমিত ঋতু অনুযায়ী বিভিন্ন কৃষি কাৰ্য কৰিব পাৰিব। তৃতীয়টো চুক্তি অনুসৰি সীমান্ত কেন্দ্ৰিক বিষয়ক স্থায়ী সমাধান সংশ্লিষ্ট ৰাজ্যৰ উচ্চ পৰ্যায়ৰ বিষয়াই অঞ্চলভেদে সমাধান কৰিব। চতুৰ্থতে দুয়ো ৰাজ্যৰ সীমান্ত অঞ্চলত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে সীমান্তৱৰ্তী গাঁওবাসী দায়বদ্ধ হ'ব বুলি কোৱা হৈছে। অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ ডঃ লক্ষ্মীনন্দন বৰাৰ আজি পুণ্যতিথি। গৱেষণালব্ধ সৃষ্টিশীল প্ৰতিভাৰে সাহিত্য জগতক অনন্য শিখৰলৈ লৈ যোৱা ডঃ বৰাই ভাওনা গল্পটিৰে লেখক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ডঃ বৰাই বহুতো অমূল্য গ্ৰন্থ সম্ভাৰেৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে আৰু পঢ়ুৱৈৰ মনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছে। তেওঁ সাহিত্যৰ মাজেৰে সমাজ, মানুহৰ জীৱন, সংগ্ৰাম, মূল্যবোধ আৰু সময়ৰ স্পন্দনক অনন্য দক্ষতাৰে ৰূপায়িত কৰিছিল। ডঃ লক্ষ্মীনন্দন বৰাৰ কালজয়ী উপন্যাসসমূহৰ ভিতৰত পাতাল ভৈৰৱী, কায়কল্প, গঙা চিলনীৰ পাখি অন্যতম। সাহিত্যিকগৰাকীক পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে 1988 চনত সাহিত্য একাডেমী বঁটা আৰু কায়কল্পৰ বাবে সৰ্বভাৰতীয় সৰস্বতী সন্মান প্ৰদান কৰা হৈছিল। তেওঁক 2015 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছিল। ডঃ বৰাই 1996-97 চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথি উপলক্ষে সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে সৰস্বতী সন্মান প্ৰাপক বৰাদেৱৰ সাহিত্যকৰ্ম, চিন্তা আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ অম্লান উৎস হৈ থাকিব। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আজি বিশ্ব বাইচাইকেল দিৱস। পৰিৱেশ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ অন্যতম আহিলা হিচাপে চাইকেলৰ ব্যৱহাৰ তথা ব্যয়সাধ্য, সহজ, নিৰ্ভৰযোগ্য আৰু পৰিৱেশ অনুকূল পৰিবহণৰ মাধ্যমৰূপে চাইকেল চলোৱাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ 3 জুনত এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই তুৰ্কমেনিস্তান চৰকাৰৰ এটা প্ৰস্তাৱ মৰ্মে এই দিৱস পালনৰ সিদ্ধান্ত লৈছিল। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে সেউজ ভৱিষ্যতৰ বাবে চাইকেল চলোৱা, কাৰ্বন নিৰ্গমন ৰোধ কৰা, যানজট দূৰ কৰা আৰু সুস্থ তথা বহনক্ষম নগৰীয়া জীৱন সৃষ্টিৰ ক্ষেত্ৰত চাইকেলৰ বিশেষ গুৰুত্ব আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ উদ্যোগত আজি বিশ্ববিদ্যালয়ৰ মুখ্য দুৱাৰৰ পৰা চাইকেল সমদল উলিওৱা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই এই সমদলৰ শুভাৰম্ভ কৰে। সমদলত বিশ্ববিদ্যালয়খনৰ এন এছ এছ কোষৰ কাৰ্যবাহী সমন্বয়ক ৰঞ্জন কুমাৰ কাকতি, অধ্যাপক অখিল ৰঞ্জন দত্ত আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। সমদলকাৰীসকলে 15 কিলোমিটাৰ পথ চাইকেলেৰে পৰিভ্ৰমণ কৰে। এই কাৰ্যসূচী সন্দৰ্ভত এন এছ এছ কোষৰ সমন্বয়কগৰাকীয়ে এইদৰে কয়।
1: চাইকেল দিৱস গোটেই বিশ্বতে আজি আৰম্ভ হৈছে। গোটেই বিশ্বখনত আমাৰ যিটো ফিটনেছ বজাই ৰাখিব পাৰি এই উদ্দেশ্যে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসাৰে আৰু অসম চৰকাৰৰ নিৰ্দেশ অনুসাৰে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মজিয়াত সকলো মিলি আমি ইয়াতে বিশ্ব চাইকেল দিৱস উদযাপন কৰিছোঁ। আমি ইয়াতে নিজেও চাইকেল চলাবলৈ ওলাই আহিছোঁ। বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ, বিষয়া সন্থা, তাৰপিছতে ছাত্ৰ ছাত্ৰী গোটেই ওলাই আহিছে এটা সজাগতা সৃষ্টি কৰিবৰ কাৰণে, যাতে আমি চাইকেল চলাই নিজৰ যিটো ফিটনেছখিনি বজাই ৰাখিব পাৰোঁ আৰু আমাৰ বৰ্তমান যিটো ইন্ধনৰ নাটনি হৈছে সেই লক্ষ্য ৰাখি পেলাইও যিখিনি ওচৰৰ ঠাইৰ পৰা মানুহ আহে চাইকেল লৈ অহাৰ ব্যৱস্থা কৰিছে। গতিকে আমাৰ এটা বৰ ডাঙৰ কথা, বিদেশত যেনেকৈ সকলোৱে এটা চাইকেল লৈ পেলাই অহা প্ৰৱণতা আছে, আমাৰো বিশ্ববিদ্যালয়ত যদি সকলোৱে বাইক পৰিহাৰ কৰি পেলাই চাইকেল লৈ অহা যোৱা কৰে, তাতে ইন্ধনৰো সকাহ হ'ব, যে স্বাস্থ্যও ভালকৈ থাকিব।

0: লক্ষ্যৰে আমি এটা বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰিছোঁ। আমি আজি 15 কিলোমিটাৰ দীৰ্ঘৰ এটাকে যাত্ৰা এটা কৰিম ভাবিছোঁ। গতিকে আশা কৰোঁ সকলোৱে এই চাইকেল প্ৰৱণতাটো কৰি লওক আৰু আমাক ইন্ধনৰ লগতে ফিটনেছটো বজাই ৰাখক।
1: কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই দেশৰ যুৱ প্ৰজন্মক চাইকেল চলাবলৈ আৰু সুস্থ সবল তথা সেউজ ৰাষ্ট্ৰ গঢ়ি তোলাত অগ্ৰণী ভূমিকা ল'বলৈ আহ্বান জনাইছে। বিশ্ব বাইচাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে চাইকেল চলোৱাৰ নিয়মীয়া অভ্যাসে সুষম আৰু শৃংখলাবদ্ধ জীৱনশৈলীক উদগনি যোগোৱাৰ লগতে সুস্থিৰ পৰিৱেশ আৰু নিকা পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰতো সহায় কৰে। তেওঁ কয় যে চাইকেল চলোৱাৰ অভ্যাসে এগৰাকী ব্যক্তিক শাৰীৰিক মানসিক সুস্থতা বৰ্তাই ৰখাতেই নহয় বৰং এখন সুস্থ আৰু সেউজ ৰাষ্ট্ৰ গঢ়াটো অৰিহণা যোগায়।
2: साइक्लिंग को अपने जीवन का हिस्सा बनाएं। साइक्लिंग केवल एक व्यायाम या एक दिन की हॉबी नहीं बल्कि स्वस्थ और सशक्त जीवन शैली की पहचान है। यह हमारे स्वास्थ्य के साथ साथ पर्यावरण को सुरक्षित रखने का सबसे सस्ता सुंदर और टिकाऊ माध्यम है। जितना अधिक हम साइकिल का उपयोग करेंगे उतना ही प्रदूषण कम होगा और पेट्रोल डीजल की बचत के माध्यम से देश को भी लाभ मिलेगा।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত শাৰীৰিক সক্ৰিয়তা আৰু সুস্বাস্থ্যৰ বাবে চাইকেল মহৌষধ বুলি উল্লেখ কৰে। তেওঁ প্ৰকৃতিৰ সৈতে সহাৱস্থান আৰু নিজক নিৰোগী কৰি ৰখাৰ স্বাৰ্থত সকলোকে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে মিজোৰামৰ জনসাধাৰণক ৰাষ্ট্ৰ গঢ়াৰ প্ৰক্ৰিয়ালৈ বৰঙণি আগবঢ়াই 2047 চনৰ বিকশিত ভাৰতৰ সক্ৰিয় অংশীদাৰ হবলৈ আহ্বান জনাইছে। কালি মিজোৰামত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে লেংপুই বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত কোলাছিব জিলাত চৰকাৰী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। তেওঁ বিষয়াসকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰি দেশক বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত ভূমিকা ল'বলৈ আহ্বান জনায়। ডঃ মুৰুগানে মিজোৰামৰ মহিলা সবলীকৰণ আৰু ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নক প্ৰশংসা কৰে। তেওঁ লগতে বৈৰৱী আৰু চাইৰাং সংযোগী নতুন ৰেলপথে ৰাজ্যখনৰ উন্নয়নক অন্য মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে। মিজোৰামৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰশংসা কৰি ডঃ মুৰুগানে কয় যে দেশৰ ভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে মিজোৰামক দৃশ্যায়নৰ উত্তম থলী হিচাপে বাছনি কৰিব পাৰে। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ পি এম শ্ৰী বিদ্যালয় আৰু আঞ্চলিক ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। সেইদিনা দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। অৱশ্যে মন্ত্ৰীসভাত কোন বিধায়কে স্থান লাভ কৰিব সেই বিষয়ে কোনো তথ্য এতিয়াও চৰকাৰীভাৱে সদৰি কৰা হোৱা নাই। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিলিত হৈছে। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰহিলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে আত্মসহায়ক গোটৰ সদস্যসকলে ৰাজ্যজুৰি এই পদক্ষেপত অংশগ্ৰহণ কৰি অকল সেউজ অসম গঢ়াৰ দিশতেই নহয় বৰং পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তি, অদম্য নেতৃত্ব আৰু দায়বদ্ধতাৰো উজ্জ্বল নিদৰ্শন দাঙি ধৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। গুৱাহাটীত IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ সমস্যা সমাধানৰ বাবে 4 দফীয়া শান্তি চুক্তি। অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ ডঃ লক্ষ্মীনন্দন বৰাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন আৰু বিশ্ব বাইচাইকেল দিৱস উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াৰ সুস্থ সবল তথা সেউজ ৰাষ্ট্ৰ গঢ়িবলৈ চাইকেল চলোৱাৰ অভ্যাস গঠনৰ আহ্বান। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।

0: ಏಯ ಆಕಾಶವಾಣಿ. বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংহত জনজাতি উন্নয়ন সংস্থা আৰু সংহত জনজাতি উন্নয়ন প্ৰকল্পসমূহ শক্তিশালী কৰাৰ লক্ষ্যৰে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভ কৰে। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক চেৰ পেলাই বাৰ্ষিক সৌৰশক্তি উৎপাদন সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত 2025 বৰ্ষত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সৌৰশক্তি বিকাশ বজাৰ হিচাপে পৰিগণিত হৈছে। গুৱাহাটীত IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়িনী নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব আৰু মহিলা ছাফ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি ভাৰত ভূটানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সংহত জনজাতি উন্নয়ন সংস্থা আৰু সংহত জনজাতি উন্নয়ন প্ৰকল্পসমূহ শক্তিশালী কৰাৰ লক্ষ্যৰে নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় সন্মিলন আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ জনজাতীয় সমাজসমূহ সাংস্কৃতিকভাৱে চহকী আৰু সেয়েহে এই সম্প্ৰদায়সমূহক আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা উচিত। দেশৰ শেষ প্ৰান্তৰ অন্তিমটো পৰিয়াল আৰু অন্তিমখন গাঁওকো উন্নয়নে স্পৰ্শ কৰা উচিত বুলি শ্ৰীমতী মুৰ্মুৱে কয়। এতিয়াও জনজাতীয় সম্প্ৰদায়ৰ বহু লোক উন্নয়নমূলক কাম কাজ সম্পৰ্কে অৱগত হয় বুলিও তেওঁ মন্তব্য কৰে।
1: ये दूर दराज के लोग जो जंगलों में रहते हैं उन तक एक रोड मैप बनाना चाहिए। आप कौन सी गांव को कवर किया, कौन सी पॉपुलेशन के थे, ट्राइबल के कितने लोग हैं, कहां तक हम पहुंच पाए, कहां तक नहीं पाए। पढ़ा लिखा होते हुए भी बहुत लोग बहुत चीजें जानते हैं लेकिन वो खुलते नहीं। लेकिन उनको खुलना पड़ेगा, शामिल होना पड़ेगा देश के विकास के लिए, समाज के विकास के लिए, आदिवासी लोगों को आगे लाने के लिए तो खुद को ही कुछ करना पड़ेगा।
0: উল্লেখযোগ্য যে চলিত বছৰৰ জনজাতীয় গৰিমা উৎসৱৰ অংশ হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ নেনো ছায়েন্স আৰু ইঞ্জিনিয়াৰিং চেণ্টাৰত ভাৰ্চুৱেল ব্যৱস্থাৰে এটা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিব। তেওঁ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত স্থাপন কৰা 75টা মহাকাশ পৰীক্ষাগাৰো মুকলি কৰিব। এই সন্মিলনত সমগ্ৰ দেশত জনজাতি উন্নয়নৰ বাবে প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোকপাত কৰা হ'ব। 26খন ৰাজ্য আৰু 4খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰতিনিধিয়ে এই সন্মিলনত অংশ ল'ব। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক চেৰ পেলাই বাৰ্ষিক সৌৰশক্তি উৎপাদন সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত 2025 বৰ্ষত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সৌৰশক্তি বিকাশ বজাৰ হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি এই সাফল্যৰ বিষয়ে সদৰি কৰি কয় যে দেশৰ সৌৰশক্তি বিকাশ গাথাই গোলকীয় মান স্থাপন কৰিবলৈ সমৰ্থ হৈছে আৰু নীতিগত সমৰ্থন, উদ্ভাৱন আৰু বিশ্বমানৰ আন্তঃগাঁথনিৰ বলত অভিলেখ পৰিমাণৰ উৎপাদন সামৰ্থ্য বৃদ্ধিৰে নতুন ইতিহাস ৰচনা কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ নিকা শক্তিলৈ ৰূপান্তৰৰ প্ৰক্ৰিয়া তীব্ৰতৰ হৈ উঠিছে, বহনক্ষম উন্নয়নে গতি লাভ কৰিছে আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত গোলকীয় নেতা হিচাপে দেশৰ স্থিতি সবল হৈ উঠিছে। গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম X-ত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে IIMৰ প্ৰস্তাৱিত চৌহদ সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে শ্ৰীপ্ৰধানক ৰাজ্যৰ শিক্ষা আন্তঃগাঁথনি উন্নীতকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰস্তাৱিত IIMএ অসমক উত্তৰ পূব ভাৰতৰ শিক্ষা, গৱেষণা আৰু বিদ্যায়তনিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা ল'ব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি প্ৰতিষ্ঠানটো স্থাপনৰ ফলত ব্যৱস্থাপনা, শিক্ষা, দক্ষতা বিকাশ আদি ক্ষেত্ৰৰো উন্নতি সাধন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ত বিভিন্ন কথা আলোচনা কৰে। তেওঁ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদৰ সৈতেও আলোচনাত মিলিত হয়। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়িনী নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বিয়লি 4:05 বেংগালুৰুত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপাল থাৱাৰচান্দ গেহলাটে মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাব। কৰ্ণাটকৰ প্ৰাক্তন গৃহমন্ত্ৰী ডঃ জি পৰমেশ্বৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আজি অন্য 10গৰাকী বিধায়কেও মন্ত্ৰী হিচাপে শপত ল'ব। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী, দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু ৰণদীপ সিং সূৰ্যেৱালা, আধ্যাম্মিক নেতা, লেখক, অভিনেতা আৰু বিশিষ্ট উদ্যোগীসকল এই অনুষ্ঠানত উপস্থিত থকাৰ কথা। লোকভৱনত আয়োজিত এই অনুষ্ঠানৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে 3000ৰো অধিক আৰক্ষী কৰ্মী নিয়োগ কৰা হৈছে। জনসাধাৰণে শপতগ্ৰহণ অনুষ্ঠান প্ৰত্যক্ষ কৰিব পৰাকৈ মহানগৰীৰ ঠায়ে ঠায়ে এল ই ডি স্ক্ৰীণ লগোৱা হৈছে। আজি বিশ্ব বাইচাইকেল দিৱস। পৰিৱেশ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ অন্যতম আহিলা হিচাপে চাইকেলৰ ব্যৱহাৰ তথা ব্যয়সাধ্য, সহজ, নিৰ্ভৰযোগ্য আৰু পৰিৱেশ অনুকূল পৰিবহণৰ মাধ্যমৰূপে চাইকেল চলোৱাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ 3 জুনত এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই তুৰ্কমেনিস্তান চৰকাৰৰ এটা প্ৰস্তাৱ মৰ্মে এই দিৱস পালনৰ সিদ্ধান্ত লৈছিল। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে সেউজ ভৱিষ্যতৰ বাবে চাইকেল চলোৱা। কাৰ্বন নিৰ্গমন ৰোধ কৰা, যানজট দূৰ কৰা আৰু সুস্থ তথা বহনক্ষম নগৰীয়া জীৱন সৃষ্টিৰ ক্ষেত্ৰত চাইকেলৰ বিশেষ গুৰুত্ব আছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই দেশৰ যুৱ প্ৰজন্মক চাইকেল চলাবলৈ আৰু সুস্থ, সবল তথা সেউজ ৰাষ্ট্ৰ গঢ়ি তোলাত অগ্ৰণী ভূমিকা ল'বলৈ আহান জনাইছে। বিশ্ব বাইচাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে চাইকেল চলোৱাৰ নিয়মীয়া অভ্যাসে সুষম আৰু শৃংখলাবদ্ধ জীৱনশৈলীক উদগনি যোগোৱাৰ লগতে সুস্থিৰ পৰিৱেশ আৰু নিকা পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰত সহায় কৰে। তেওঁ কয় যে চাইকেল চলোৱাৰ

0: অভ্যাসে এগৰাকী ব্যক্তিক শাৰীৰিক, মানসিক আৰু সুস্থতা বৰ্তাই ৰখাতেই নহয়, বৰং এখন সুস্থ আৰু সেউজ ৰাষ্ট্ৰ গঢ়াটো অৰিহণা যোগায়।
1: চাইক্লিং কো আপনে জীৱন কা হিচা বনাই। চাইক্লিং কেৱল এক ব্যায়াম য়া এক দিন কি হবি নাহি, বল্কি স্বস্থ ওর সশক্ত জীৱনশৈলী কি পহচান হে। ইয়ে হামারে স্বাস্থ্য কে সাথ সাথ পর্যাবরণ কো সুরক্ষিত রখনে কা সবসে সস্তা, সুন্দর ওর টিকাও মাধ্যম হে। জিতনা অধিক হাম সাইকেল কা উপযোগ করেঙ্গে, উতনা হি প্রদূষণ কম হোগা ওর পেট্রোল ডিজেল কি বচত কে মাধ্যম সে দেশ কো ভি লাভ মিলেগা।
0: অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত শাৰীৰিক সক্ৰিয়তা আৰু সুস্বাস্থ্যৰ বাবে চাইকেল মহৌষধ বুলি উল্লেখ কৰে। তেওঁ প্ৰকৃতিৰ সৈতে সহাৱস্থান আৰু নিজক নিৰোগী কৰি ৰখাৰ স্বাৰ্থত সকলোকে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়। দিল্লীৰ মালব্য নগৰত আজি পুৱা সংঘটিত অগ্নিকাণ্ডত 21 জন লোকে প্ৰাণ হেৰুৱায়। দক্ষিণ দিল্লীৰ উপ আৰক্ষী আয়ুক্ত আনন্দ মিট্টালে প্ৰকাশ কৰা মতে, অগ্নি নিৰ্বাপন বিভাগৰ 8খন গাড়ীৰ সহায়ত জুই নিয়ন্ত্ৰণ কৰা হৈছে আৰু 40জন লোকক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰা লোকসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি তেওঁ জানিবলৈ দিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক লৈ গভীৰ শোক ব্যক্ত কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চি বি এছ ইয়ে প্ৰকাশ কৰা মতে, প্ৰায় 40,000 শিক্ষাৰ্থীয়ে পুনৰ মূল্যায়ন আবেদন সফলতাৰে দাখিল কৰিছে আৰু কোনো ধৰণৰ অসুবিধা অবিহনে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। চি বি এছ ইয়ে কালি ইয়াৰ অধীনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীৰ স্কেন কপি পুনৰ মূল্যায়নৰ বাবে লাইভ পৰ্টেল মুকলি কৰে। অহা 6 জুন পৰ্যন্ত এই পৰ্টেল মুকলি থাকিব বুলি চি বি এছ ইয়ে প্ৰকাশ কৰিছে। বোৰ্ডে এটা বিবৃতিযোগে কয় যে উত্তৰ বহীৰ স্কেন কপি লাভ কৰা শিক্ষাৰ্থীসকলেহে এই সুবিধা লাভ কৰিব পাৰিব। সুৰক্ষাজনিত কাৰণত আধাৰ প্ৰত্যায়িতকৰণ ব্যৱস্থাও এই সুবিধাত সংলগ্ন কৰা হৈছে। আধাৰ নম্বৰ নথকা শিক্ষাৰ্থীসকলে পিতৃ মাতৃ, অভিভাৱক বা অন্য নিকটাত্মীয়ৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰিব। মহিলা ছাফ ফুটবল প্ৰতিযোগিতাত আজি গোৱাৰ মাদগাঁৱত হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ভাৰত ভূটানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা 8 বজাত আৰম্ভ হ'ব। 5 বাৰৰ চেম্পিয়ন ভাৰতে গ্ৰুপ বিৰ আটাইকেইখন খেলত জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত আছে। ভাৰতে নিজৰ প্ৰথমখন খেলত মালদ্বীপক 11-0 গ'লত পৰাভূত কৰে আৰু দ্বিতীয়খন খেলত যোৱাবাৰৰ চেম্পিয়ন বাংলাদেশক 3-0 গ'লত পৰাস্ত কৰে। ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ পি ভি সিন্ধুৱে নিজৰ প্ৰথমখন খেলত জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। অৱশ্যে পুৰুষৰ ছিংগলছৰ শাখাত ভাৰতৰ লক্ষ্য সেন প্ৰথম ৰাউণ্ডতে পৰাজিত হয়। পুৰুষৰ ছিংগলছত আজি এইচ এছ প্ৰণয়ে আয়াৰলেণ্ডৰ খেলুৱৈৰ বিৰুদ্ধে আৰু আয়ুষ ছেট্টীয়ে চীনৰ খেলুৱৈৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে পুৰুষৰ ডাবলছত ভাৰতৰ সাত্বিক ছাইৰাজ ৰাংকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে মালয়েছিয়াৰ যুটীৰ বিৰুদ্ধে খেলিব। মিক্সড ডাবলছত ৰোহন কাপুৰ আৰু ঋত্বিকা শিৱানীৰ যুটীটোৱে টাইৱানৰ যুটীৰ বিৰুদ্ধে খেলিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংহত জনজাতি উন্নয়ন সংস্থা আৰু সংহত জনজাতি উন্নয়ন প্ৰকল্পসমূহ শক্তিশালী কৰাৰ লক্ষ্যৰে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভ কৰে। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক চেৰ পেলাই বাৰ্ষিক সৌৰশক্তি উৎপাদন সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত 2025 বৰ্ষত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সৌৰশক্তি বিকাশ বজাৰ হিচাপে পৰিগণিত হৈছে। গুৱাহাটীত আই আই এম স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়িনী নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু মহিলা ছাফ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি ভাৰত ভূটানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
2: आया कि हम लोग कई सारे इशारे किया भी करते थे पहले, जैसे बोलते बोलते प प ब भ, कुछ एक शब्द का प्रयोग हमारे उसके साथ कर लेते थे, या उल्टा बोलना या सीधा बोलना, और ऐसे हम सबके बीच में भी अपने दिल की बात कर लेते थे। ऐसा कुछ आपने किया है क्या, उल्टा सीधा बोल के या किसी एक शब्द को जोड़ के अपने दोस्तों से बात की है? फर जोड़ते थे, बर जोड़ते थे और लोगों से बात करते थे। आपने अगर ऐसा किया है तो जल्दी से बताइए। और एक और चीज़ बता दीजिए, ये जो गीत है उसके गीतकार कौन है, गीतकार का नाम बताइए। और आपने हमारे जैसी कोई हरकत की है सीक्रेटली बात करने की, तो ज़रूर बताइएगा। सुनिए ये गीत।

Maggie.

নমস্কাৰ প্ৰিয় যুৱ বন্ধু, আৰম্ভ কৰিব লৈছোঁ আকাশবাণী নগাঁৱৰ আপোনালোকৰ প্ৰিয় অনুষ্ঠান যুৱ তৰংগ। এতিয়া ঘড়ীত প্ৰায় 4:30 বাজিছে। আপুনি নিশ্চয় গৰম দিনৰ আবেলিৰ সোৱাদ লৈছে আকাশবাণীৰ যুৱ তৰংগৰ সৈতে। যুৱ বন্ধু, আজিৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ 2 জুন তাৰিখে তেলেংগানা প্ৰতিষ্ঠা দিৱস উপলক্ষে আমাৰ প্ৰিয় অনুষ্ঠান যুৱতৰংগৰ মজিয়াৰ পৰা নমস্কাৰ জনাইছোঁ মই শৰ্মিষ্ঠা গিৰিবৰদলৈয়ে। আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ব তেলেংগানা ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস আৰু এজন প্ৰতিভাৱান যুৱকৰ সৈতে কথোপকথন। আহকচোন পলম নকৰি অনুষ্ঠানৰ মাজলৈ আগবাঢ়ো।

যোৱা বন্ধু, প্ৰতি বছৰে 2 জুন তাৰিখে তেলেংগানা প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। 2014 চনৰ 2 জুন তাৰিখে ভাৰতৰ 29 সংখ্যক ৰাজ্য হিচাপে জন্ম হৈছিল তেলেংগানাৰ। যুৱ বন্ধু, কোনো এখন ৰাজ্যৰ জন্ম এদিনতে নহয়, ইয়াৰ আঁৰত থাকে বহুদিনৰ সংগ্ৰাম, নিজৰ পৰিচয় বচাই ৰখাৰ এক অন্তহীন যাত্ৰা। যুৱ বন্ধু, তেলেংগানা অঞ্চলটো এক সময়ত নিজাম শাসিত হায়দৰাবাদ ৰাজ্যৰ অন্তৰ্গত আছিল। 1947 চনত ভাৰত স্বাধীন হোৱাৰ পিছত অধিকাংশ ৰাজকীয় ৰাজ্যই ভাৰতৰ সৈতে সংযুক্ত হয়। হায়দৰাবাদৰ নিজামে প্ৰথমে ভাৰতৰ সৈতে যুক্ত হ'ব নিবিচাৰি স্বাধীন হৈ থকাৰ চেষ্টা চলাইছিল। পিছত 1948 চনত ভাৰত চৰকাৰে অপাৰেশ্যন পোলো নামৰ এক সামৰিক অভিযান চলায়। তাৰপিছত 1948 চনতেই হায়দৰাবাদ ভাৰতৰ সৈতে আনুষ্ঠানিকভাৱে সংযুক্ত হয়। তাৰপিছত 1956 চনত ভাষাভিত্তিক ৰাজ্য পুনৰ গঠনৰ সময়ত তেলেগুভাষী অঞ্চলসমূহ একলগ কৰি অন্ধ্ৰপ্ৰদেশ গঠন কৰা হয়। কিন্তু সময় বাগৰাৰ লগে লগে তেলেংগানাৰ বহুলোকে অনুভৱ কৰে যে তেওঁলোকৰ অঞ্চলটো উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি আছে। যুৱ বন্ধু, চাকৰিৰ ক্ষেত্ৰত বৈষম্য, জলসম্পদৰ ব্যৱহাৰত অসাম্য, শিক্ষা আৰু অৰ্থনৈতিক উন্নয়নত পিছপৰা অৱস্থাৰ দৰে বিষয়সমূহে তেওঁলোকৰ মনত অসন্তুষ্টিৰ সৃষ্টি কৰিলে। এই অসন্তুষ্টি লাহে লাহে বৃদ্ধি পাবলৈ ধৰিলে। ফলস্বৰূপে আন্দোলন আৰম্ভ হ'ল। বিশেষকৈ যুৱ সমাজ আৰু ছাত্ৰ সমাজ এই আন্দোলনৰ মূল শক্তি হৈ উঠিল। বহু বছৰৰ গণ আন্দোলন, প্ৰতিবাদ আৰু ৰাজনৈতিক আলোচনাৰ অন্তত অৱশেষত ভাৰতীয় সাংসদে 2014 চনত অন্ধ্ৰপ্ৰদেশ পুনৰ্গঠন আইন গৃহীত কৰে। ফলস্বৰূপে 2 জুন 2014 চনত তেলেংগানাৰ জন্ম হয় এখন নতুন ৰাজ্য হিচাপে। যুৱ বন্ধু, তেলেংগানাৰ ইতিহাসে আমাক এটা গুৰুত্বপূৰ্ণ শিক্ষা দিয়ে। যেতিয়া কোনো অঞ্চলৰ মানুহে নিজৰ অধিকাৰ, উন্নয়ন আৰু আত্মপৰিচয়ৰ বাবে শান্তিপূৰ্ণ আৰু গণতান্ত্ৰিক পদ্ধতিৰে সংগ্ৰাম কৰে, তেতিয়া সেই কণ্ঠস্বৰ শুনা যায়। লগতে যুৱ সমাজৰ বাবে ই এক ডাঙৰ শিক্ষা যে সমাজৰ উন্নয়নৰ বাবে সচেতন নাগৰিক হোৱাটো অত্যন্ত জৰুৰী। যুৱ বন্ধু, প্ৰতিষ্ঠাৰ পিছত তেলেংগানাই বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিলে। বৰ্তমানে হায়দৰাবাদ ভাৰতৰ অন্যতম তথ্য প্ৰযুক্তিৰ কেন্দ্ৰ। বহু বহুজাতিক কোম্পানী, তথ্য প্ৰযুক্তি উদ্যোগ আৰু ষ্টাৰ্টআপে ইয়াত কাম কৰি আছে। তাৰোপৰি কৃষি, শিক্ষা, স্বাস্থ্যসেৱা আৰু উদ্যোগ খণ্ডতো ৰাজ্যখনত বহু উন্নয়নমূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিশেষকৈ যুৱ সমাজৰ বাবে দক্ষতা বিকাশ, উদ্যোগ সৃষ্টি আৰু কৰ্মসংস্থাপনৰ ওপৰত গুৰুত্ব দিয়া হৈছে। অসমৰ পৰাও বহু যুৱকে কৰ্মসংস্থাপনৰ বাবে হায়দৰাবাদলৈ যোৱা দেখা যায়। যুৱ বন্ধু, তেলেংগানাৰ প্ৰতিষ্ঠা দিৱসৰ পৰা আমি 3টা কথা শিকিব পাৰোঁ। প্ৰথমতে, নিজৰ অধিকাৰ আৰু কৰ্তব্য সম্পৰ্কে সচেতন হ'ব লাগে। দ্বিতীয়তে, উন্নয়নৰ বাবে শিক্ষা আৰু দক্ষতাৰ কোনো বিকল্প নাই। তৃতীয়তে, গণতান্ত্ৰিক মূল্যবোধ আৰু শান্তিপূৰ্ণ আন্দোলনৰ শক্তিত বিশ্বাস ৰাখিব লাগে। যুৱ সমাজেই দেশৰ ভৱিষ্যত। যুৱ সমাজৰ সৃষ্টিশীলতা, পৰিশ্ৰম আৰু নেতৃত্বই এখন উন্নত দেশ গঢ়ি তুলিব পাৰে। যুৱ বন্ধু, তেলেংগানাৰ সৌন্দৰ্য কেৱল ইয়াৰ ইতিহাসতেই সীমাবদ্ধ নহয়, ইয়াৰ সংস্কৃতিও বৈচিত্ৰময়। তেলেগু ভাষা ৰাজ্যখনৰ মুখ্য ভাষা যদিও উৰ্দু ভাষাৰো যথেষ্ট প্ৰভাৱ পৰিলক্ষিত হয়। তেলেংগানাৰ লোক সংস্কৃতিত আছে মাটিৰ গোন্ধ, গ্ৰাম্য জীৱনৰ সৰলতা, উৎসৱৰ উল্লাস। তেলেংগানাৰ হস্তশিল্প, বস্ত্ৰশিল্প আৰু খাদ্য সংস্কৃতিও ভাৰতৰ ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অংশ।

প্ৰিয় যুৱবন্ধু, ইমানপৰে আমি আলোচনা কৰিলোঁ তেলেংগানাৰ ইতিহাস, প্ৰতিষ্ঠা আৰু উন্নয়নৰ লগতে সংস্কৃতিৰ বিষয়েও অতি চমুকৈ। এতিয়া আমি আগবঢ়াব লৈছোঁ এজন যুৱলেখকৰ সৈতে কথোপকথন। যুৱলেখকজনৰ নাম প্ৰকাশ দত্ত। আহকচোন আমি তেওঁৰ সৈতে কথা পাতোঁ।

0: যোৱা বন্ধু, আমাৰ লগত আছে শ্ৰী প্ৰকাশ দত্ত। আহকচোন, আমি তেওঁৰ সৈতে কথা পাতোঁ। নমস্কাৰ প্ৰকাশ, তোমাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমে তোমাৰ পৰিচয় সম্পৰ্কে জানিব বিচাৰিছোঁ।
1: ধন্যবাদ বা পোনপ্ৰথমে এই শিতানৰ সৈতে জড়িত প্ৰতিগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এজন শুভাকাংক্ষী হিচাপে এই অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে তোমালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই লখিমপুৰৰ নাৰায়ণপুৰৰ পৰা প্ৰকাশ দত্ত, সিৰাজঘাট মহাবিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিকত অধ্যয়নৰত এজন ছাত্ৰ। মূলতঃ লিখা মেলাৰ সৈতে জড়িত হৈ সমাজৰ বাবে কিবা এটা কৰিবলৈ চেষ্টা কৰি থকা মানুহ এজন।
0: হয়, ধন্যবাদ। যুৱ বন্ধু, প্ৰকাশৰ ঘৰ যিহেতু নগাঁৱৰ পৰা দূৰত, সেয়েহে আমি প্ৰকাশৰ সৈতে ফোনযোগে সংযোগ কৰিছোঁ। এতিয়া প্ৰকাশ, তোমালৈ প্ৰথমটি প্ৰশ্ন, যে সাহিত্যৰ প্ৰতি তোমাৰ আকৰ্ষণ কেনেকৈ আৰম্ভ হৈছিল?
1: সাহিত্যৰ প্ৰতি আকৰ্ষণৰ কাহিনীটো এটা বৰ হাস্যকৰ কাহিনী এটা। তেতিয়া মই হয়তো প্ৰথম শ্ৰেণীত আছিলোঁ। তেতিয়া সন্ধিয়া মায়ে কিতাপ পঢ়িবলৈ দি থৈ যায় টেবুলত, ভাত বনাবলৈ গুচি যায়। সেইখিনি সময়ত মই পঢ়াৰ পিছত টোপনি গুচি যাওঁ টেবুলতে। তেতিয়া দাদাই জগাই পেলাই, এতিয়া যিহেতু ভাত খোৱাৰ সময়লৈকে আমাক মোক সাৰি ৰাখিব লাগিব, গতিকে কি কৰোঁ যে আমি এটা খেল খেলোঁ। সেই খেলটো হ'ল কি, বাতৰিৰ পিছফালৰ যিখিনি কবিতা, সেই কবিতাখিনি আমি পাঠ কৰিবলৈ চেষ্টা কৰোঁ, আবৃত্তি কৰিবলৈ চেষ্টা কৰোঁ। কিন্তু সেই কবিতাবোৰ বাৰু মই একো বুজি নাপাওঁ, আৰু তেনেকে অভ্যাস কৰি থকাৰ ফলতেই মৰসাহ কৰি মই কেইবাটাও কবিতা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলোঁ আৰু এটাতো একো পাবলৈ সক্ষম নহ'লো। তেতিয়া দাদাই গম পালে যে ইয়াক শিকাই লাভ নাই, যে ই এই দিশৰ মানুহ নহয়। কিন্তু চতুৰ্থ শ্ৰেণীত থাকোঁতে কি হ'ল যে আমাৰ বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশনৰ যিখিনি সাহিত্য প্ৰতিযোগিতা, সেই সাহিত্য প্ৰতিযোগিতাখিনিত প্ৰথম পুৰস্কাৰ পোৱা অংশগ্ৰহণকাৰীক কিতাপ এখন এখন দিব, গতিকে মোৰ দুখ লাগিল। কিন্তু মই যিহেতু হঠাৎ খবৰটো পাইছিলোঁ, গতিকে মোৰ কোনো ধৰণৰ প্ৰিপেৰেশ্যন নাছিল। তথাপি প্ৰতিযোগিতা আৰম্ভ হোৱাৰ অলপ আগতে মই কবিতাটো মুখস্থ কৰি কবিতাটো নিজৰ ধৰণে আবৃত্তি কৰিবলৈ চেষ্টা কৰিলোঁ আৰু সৌভাগ্যবশতঃ মই আবৃত্তি প্ৰতিযোগিতাটোত প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হ'লোঁ আৰু কিতাপখনো পালোঁ। গতিকে নিজৰ পৰাই ভাব আহিল যে মই এনেকে কবিতা আবৃত্তিত কিবা এটা হয়তো কৰিব পাৰিম। তাৰপিছত আকৌ এটা প্ৰতিযোগিতা আছিল যে চৰচিত কবিতা আবৃত্তি, ভাবিলোঁ যে মই এইটোও কৰা যাওক। কিন্তু মই তেতিয়ালৈকে কবিতা লিখা নাছিলোঁ বা এনেকুৱা লিখা মেলাৰ সৈতে একেবাৰে জড়িত নাছিল। দাদাই সৰুতে কবিতা লিখিছিল, গতিকে মই সেই কবিতাখিনিকে নিজৰ নাম দি কৰিব পৰা যায় নেকি সেইবুলি চেষ্টা কৰিছিলোঁ। কিন্তু সেই কবিতাখিনি আবৃত্তিৰ বাবে উপযোগী নহ'ল, গতিকে উপায় নাই। সেই মুহূৰ্তত কি কৰিলোঁ যে মই নিজেই কবিতা এটা লিখিলোঁ যিটো আবৃত্তিৰ বাবে সহজ। আবৃত্তি কৰিলোঁ, নিজেই লিখিলোঁ নিজৰ কবিতাটো। সেই প্ৰতিযোগিতাটোত বাৰু পুৰস্কাৰ পাবলৈ সক্ষম নহ'লোঁ, কিন্তু সেই যে লিখাৰ প্ৰতি এটা মোহ জাগিল, সেই নিচাটোৰ বাবেই হয়তো কিবা এটা লিখি আছো আৰু সেই লিখাখিনিৰ বাবেই হয়তো তোমাৰ লগত আজি কথা পাতি আছো।
0: হয় প্ৰকাশ, খুব সোৱাদ লগা তোমাৰ আৰম্ভণিৰ প্ৰক্ৰিয়া, আৰম্ভণিৰ কাহিনীখিনি। এতিয়া তুমি যিহেতু বৰ্তমানে লিখি থকা, গতিকে তোমাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে তোমাৰ বেছিকৈ কি লিখিবলৈ ভাল লাগে, কবিতা, গল্প নে প্ৰবন্ধ?
1: লিখি ভাল লাগে বুলি ক'লে মই গল্পৰ কথাকে ক'ম, যিহেতু কবিতাত শব্দৰ সীমা থাকে আৰু প্ৰবন্ধৰ ক্ষেত্ৰত বিষয় কেন্দ্ৰিক থাকে, বা এনেকুৱা যিখিনি ভাগ আছে সেইখিনিত হয়তো ক'ৰবাত স্বাধীনতা এটা নাপাওঁ, অথচ গল্পত মই সেই স্বাধীনতাটো পাওঁ। আৰু মই বিশ্বাস কৰোঁ যে এজন মানুহৰ ভিতৰত কেইবাটাও চৰিত্ৰ থাকে, সেই চৰিত্ৰসমূহ উলিয়াই আনিবলৈ গল্পই আটাইতকৈ মোৰ বাবে কমফৰ্টেবল এটা প্ৰক্ৰিয়া। গতিকে মই লিখি ভাল লাগে বুলি ক'লে গল্পৰ কথাকে ক'ম।
0: হয়, ধন্যবাদ। এতিয়া তোমালৈ পিছৰটি প্ৰশ্ন, যে এনে কোনবোৰ কথাই বা চিন্তাই তোমাক লিখিবলৈ বাধ্য কৰালে বুলি তুমি ভাবা? তুমি যিহেতু ক'লা যে তোমাৰ আৰম্ভণিটো এটা খুব হাস্যকৰ ধৰণে হৈছিল, তথাপি এতিয়া এনে কোনবোৰ কথাই তোমাক লিখিবলৈ বাধ্য কৰায়?
1: যিখিনি কথা আনৰ লেখাত নাপালো সেইখিনিৰ বাবে মই লিখিবলৈ প্ৰথমতে বাধ্য হৈছিলো। তাৰপিছত যিমান নিমজকৈ গল্প কবিতা এটাক মই ধাৰণ কৰোঁ, সেই নিমজ প্ৰক্ৰিয়াটো শৈলীটো মই আনৰ লেখাত নোপোৱাৰ বাবে নিজেও লিখিবলৈ আৰম্ভ কৰিলোঁ। তাৰপিছতো কিছুমান সমসাময়িক ঘটনা প্ৰতিক্ৰিয়াই আমাক লিখিবলৈ বাধ্য কৰায়। ধৰা আমি দেশখনক, ৰাজ্যখনক ধৰ্মীয় দৃষ্টিকোণেৰে হওক বা সামাজিক ৰাজনৈতিক দৃষ্টিকোণেৰে চাওঁ, আৰু সেই এটা সমালোচনামূলক প্ৰক্ৰিয়া হয়তো লাগে যিখিনি এখন দেশক, ৰাজ্যক, নিজৰ জাতিটোক সুস্থ কৰি ৰাখে। গতিকে সেইখিনিৰ বাবেই আকৰ্ষিত কৰিলে, আৰু সেইবাবে হয়তো মোৰ নাস্তিক ঈশ্বৰ নামৰ গল্পটো লিখিছিলোঁ অতিমাত্ৰা ভক্তিৰ বিৰুদ্ধে। শিপা কবিতাটো লিখিছিলোঁ গছৰ শিপাক কেন্দ্ৰ কৰি, তাৰ সৈতে মানৱ জীৱনক তুলনা কৰি কিদৰে কিবা এটা ক'ব পৰা যায় নেকি বুলি। গতিকে সেইখিনি কথাই চাগে মোক লিখিবলৈ ক'ৰবাত বাধ্য কৰে।
0: হয়, ধন্যবাদ। এতিয়া তোমাৰ পৰা জানিবলৈ বিচাৰিছো যে এজন লেখকৰ বাবে পঢ়াৰ গুৰুত্ব কিমান?
1: নিশ্চিতভাৱে পঢ়াৰ গুৰুত্বটো অসীম লেখকৰ বাবে, যিহেতু লেখাটো এটা কলা আৰু সেই কলাৰ জৰিয়তে পাঠকক কিবা এটা ক'ব

0: লৈ বিচৰা হয়, কিবা এটা বুজাবলৈ বিচৰা হয়, আৰু সেই পাঠকে এখন সমাজ নিৰ্মাণ কৰে। গতিকে লেখকে নিজেও পঢ়াটো গুৰুত্বপূৰ্ণ। আৰু এখন নদীত যেতিয়া সাঁতুৰিবলৈ আমি বিচাৰিম, তাৰ আগতে আমি নদীখন কিমান দ সেই কথাটো জানি ল'ব লাগিব। নপঢ়িলেও হয় যে নপঢ়িলেও আজিকালি বহুত লিখক সাহিত্যিকৰ সৃষ্টি হৈছে, কিন্তু তেওঁলোক নাও জাহাজৰ দৰে নদীত উপঙি থাকিব পাৰিব, কিন্তু তাৰ গভীৰতাক স্পৰ্শ কৰিবলৈ হ'লে পঢ়িবই লাগিব।
1: হয়, খুব ভালকৈ বুজালে এই বিষয়টো। নাও আৰু জাহাজ পানীৰ গভীৰতাৰ লগত তুলনা কৰি খুব ভাল লাগিল। এতিয়া তোমাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে তোমাৰ প্ৰিয় সাহিত্যিকজন কোন আৰু তেওঁ কিয় তোমাৰ প্ৰিয়?
0: ধন্যবাদ বা। আচলতে মই ভাবো যে এই প্ৰিয় শব্দটো বৰ আপেক্ষিক ধাৰণা এটাহে, যে কিহৰ ভিত্তিত আমি প্ৰিয় বুলি বস্তু এটাক নিৰ্ধাৰণ কৰোঁ। এতিয়া তুমি যদি মোক প্ৰিয় অভিনেতা বুলি সোধা, তেন্তে মই নিশ্চিতভাৱে ইৰফান খান, নৱাজুদ্দিন ছিদ্দিকী আদিৰ নাম ল'ম। কিন্তু যদি তুমি সোধা যে বডি ফিটিং প্ৰিয় অভিনেতা, তেন্তে মই হয়তো তেওঁলোকৰ নামটো ল'ব নোৱাৰিম। গতিকে বৰ আপেক্ষিক ধাৰণা এটা বুলি ভাবোঁ। তথাপিও কিছুমান সাহিত্যিকৰ কিছুমান লেখা, কিছুমান শৈলী সদায় মনত থাকি যায়। সেই দিশৰ পৰা প্ৰবন্ধৰ ক্ষেত্ৰত হোমেন বৰগোহাঁই, গীতিমালিকা নেওগ, হীৰেণ গোহাঁই, অৰবিন্দ ৰাজখোৱা, বা গল্পৰ ক্ষেত্ৰত শিলভদ্ৰ, সৈয়দ আব্দুল মালিক, পঞ্চানন হাজৰিকা, নীলোৎপল বৰুৱা, অপু ভৰদ্বাজ। কবিতাৰ ক্ষেত্ৰত ক'বলৈ গ'লে নীলমণি ফুকন, নিৰ্মল প্ৰভা বৰদলৈ, নৱকান্ত বৰুৱা, বা বৰ্তমান সময়ৰ যি কবি ৰাহুল গৌতম শৰ্মা, মৃদুল হালৈ, কিৰণ দাস ইত্যাদি ইত্যাদিৰ নাম ল'ব লাগিব। আৰু তুমি লগতে সুধিছিলা যে কিয় ভাল লাগে, হয়তো তেওঁলোকৰ সেই লেখাসমূহত চিন্তাৰ স্পষ্টবাদিতা আৰু নাটকীয় উপস্থাপনৰ বাবেই তেওঁলোকৰ লেখাখিনিৰ সৈতে নিজক ক'ৰবাত সংযোগ কৰিব পাৰোঁ।
1: হয়, তুমি যিসকলৰ নাম ক'লা তেওঁলোক মোৰো খুব প্ৰিয়। এতিয়া প্ৰকাশ, তোমাৰ পৰা জানিবলৈ বিচাৰিছোঁ, আজিকালি যুৱ সমাজ সামাজিক মাধ্যমত বেছিকৈ ব্যস্ত, তথাপিও সাহিত্যৰ প্ৰতি তেওঁলোকৰ যি আগ্ৰহ সেয়া একেই আছে বুলি তুমি ভাবানে?
0: আগ্ৰহটো ক'ৰবাত আছে আৰু থাকি যাব, যিহেতু যি মানুহক এবাৰ কিতাপৰ নিচাই পাইছে সেই মানুহক আন একো নিচাই তলাব নোৱাৰে। কিন্তু এই কথা স্বীকাৰ কৰিব লাগিব যে আগ্ৰহটো ক'ৰবাত নিশ্চিতভাৱে হ্ৰাস পাইছে। বস্তুবোৰ আজিকালি ৰিল চোৱাইপৰ দৰে হৈ উঠিছে, যে ইনষ্টেণ্ট হেপিনেছ এটা আমাক লাগে, তাৰ ফলত ধৈৰ্য কমিছে। মোৰ নিজৰ ক্ষেত্ৰতো যেতিয়া এখন ডাঙৰ আয়তনৰ কিতাপ দেখো, তেতিয়া ক'ৰবাত এলাহ লাগে, ভয় এটা সোমায় যে শেষ কৰিব পাৰিম নে নাই। যে এটা শব্দত ক'বলৈ গ'লে যে আগ্ৰহ ক'ৰবাত কমাইছে।
1: হয়, আগ্ৰহ নিশ্চয়কৈ কমাইছে। প্ৰকাশ, এতিয়া তোমাৰ পৰা এটা তোমাৰ স্বৰচিত কবিতা পাঠ শুনিম, তাৰ পাছত তোমাৰ যিকোনো এটা প্ৰিয় কবিতাৰ পাঠ শুনিম।
0: মোৰ কবিতাবোৰ আচলতে পঢ়িবৰ বাবেহে, বুজিবৰ বাবেহে। তথাপিও যদি সাহিত্যৰ বলাৎকাৰ নহয়, তেন্তে মই মোৰ শিপা নামৰ কবিতাটো পাঠ কৰিবলৈ ওলাইছো। শিপা। বিবৰ্ণ ছাল এখনৰ তলত মই মানি লৈছো মাটি আৰু পানীৰ সহজাত অধিকাৰ। বিবৰ্ণ ছালখনৰ তলত নিৰ্বিবাদে এই কথাও মানি লৈছো মই সেউজীয়াৰহে কথক। এটা আওকণীয়া দৃষ্টিত ওপৰ দি পাৰ হৈ যায় বেং এটা, ধূলি পৰা মোৰ পিঠিত এৰি থৈ জুলীয়া উপস্থিতি। ইমান প্ৰয়া লগাটো হ'ব নোৱাৰে পৃথিৱীৰ প্ৰয়োজন, বৰষুণ ক'ত বৰষুণ? তুমি বাট এৰি অবাতে যোৱাৰ পৰত মই তোমাক চুমা খাব খুজিছো, তাৰিখ পিছলাই নিনিবা, আগুণত মই মৃত। পূৰ্বজন্মত মোৰ ৰোৱনীমায়ে কৈছিল মাটিত খামুচি ভুই ৰোৱাৰ কথা, অথচ আমি গছ হৈ উধাও হ'ব নোৱাৰিলো কোনো কালে। প্ৰমাদ গাহ হৈ অহা এই স্মৃতিক মই পাহৰিব খোজো বিৱৰ্তনৰ সকলো পৰ্যায়ৰ দৰে। হাতত খাৰে ভৰিত খাৰে মই উৰে ৰাতি খাৰে আছো, নিতো শুনিছো চৌপাশৰ সেই চিৎকাৰ, জন্ম নে যন্ত্ৰণাৰ মই নাজানো। এই কথা মই জানিব খোজা নাই, কাষলতীত চেপা খাই দিগ্ৰান্ত হোৱা নোংদৰাৰ দৰে মই জানিব খোজা নাই ওপৰত থিয় হৈ থকা মগজুৰ কথাও। বুদ্ধ, এমুঠি সৰিয়হৰ দৰ কি এতিয়াও আমি জীৱনেৰে জুখিম? ধন্যবাদ।
1: ধন্যবাদ।

0: প্ৰকাশ, খুব ধুনীয়া আৰু চিন্তামূলক তোমাৰ কবিতাটো। যুৱ বন্ধু, প্ৰকাশে এই কবিতাটোৰ বাবে ছবিঘৰৰ প্ৰতিযোগিতাৰ পৰা পুৰস্কৃতও হৈছে। প্ৰকাশ, এতিয়া তোমাৰ পৰা তোমাৰ এটা প্ৰিয় কবিতা শুনিম।
1: প্ৰিয় কবিতা ৰাহুল গৌতম শৰ্মাৰ কাব্যকথা দুই বুলি এটা কবিতা আছে, সেই কবিতাটো মোৰ খুব ভাল লাগে, গতিকে সেই কবিতাটোৰ মই পাঠ কৰিবলৈ ওলাইছো। পাণবজাৰ এটা উন্মাদনাৰ নাম, সপোন খেদি ফুৰা মানুহৰ ঠিকনা পাণবজাৰ, সত্যৰ ছাতে সাজু হয় সপোন সমাধি, সত্যৰ ছাতে সাজু হয় সপোনৰ সমাধি, লগ পালেই সেয়ে সুধিম হিৰুদাক, কেতিয়া কোমল হব প্ৰস্তৰ এই সময়। নে কি কয় শইকীয়া, দৰুল খাই অহা জিভাত কৰফাল খাই পৰে মিৰ জাকালি, উজুতিত উফৰি পৰে ছালভাদৰ দালি, দাহন অৱগাহন মোহন অৱৰোহন, জাতীয় অবিহনে লাং খাই পৰি থাকে জাতীয়তাবাদ, শ্ৰমিকৰ কফিনত শিশুৰটো গজাল মাৰি উচুপি উঠে ব্যৰ্থ কালমাৰ্কছ, কোনো কথাই পৰম সত্য নহয়, কোনো মিছাই সৰ্বশেষ প্ৰতাৰণা নহয়, প্ৰতাৰণা মানিতো মাথো বিশ্বাসৰ দৰদাম, সকলো কথাইতো পণ্য চকুলোৰে কিনি ল'ব পাৰি শুকান হৃদয়, পাঞ্চালী আহা আমি গুচি যাওঁ, সত্তাৰ সমস্ত শুদ্ধতাৰে বিনিময় কৰি লওঁ এখন ৰামধেনু, সিঁচি দিওঁ আহা সৰ্বত্ব সকলো ৰং, মোক দহিনীয়া মোক দহিনীয়া মোৰ ভস্মৰে উষ্ম কৰা শীৰ্ণ সময়বোৰ, পাহাৰত ৰৈ থাকে এজন ৰঙা মানুহ, তেওঁৰ পাছে পাছে আগবাঢ়ে আমাৰ সমদল, কোন আগ কোন পাছ সমষ্টিত বিশিষ্ট বিৰাট অৱগাহন, কিহৰ বাবে মানুহৰ ইমান হাহাকাৰ, কিহৰ বাবে যুদ্ধ আৰু হিংসা, কিহৰ বাবে পৰ্যুদস্ত হয় প্ৰতিনিয়ত মানুহৰ স্বপ্ন বাক বিশালতা, বিষ্ণু ৰাভা তুমি কি জানা পোহৰৰ ঠিকনা, তুমি কি জানা আৰু কিমান ত্যাগৰ পাছত আপোন হ'ব পাৰে জ্যোতিপ্ৰসাদ, আই মোৰ ভৰি কুটে কুটাই মোৰ ধৰা ঘঁহি যায়, আই মোৰ কঁকাল কুটে কুটাই মোৰ ভৰি ছিঙি যায়, আইও মোৰ পৰা মোলৈ মই নিজেই এডাল অজগৰ, হেতুলৈ ৰৈ থাকে গণতন্ত্ৰৰ দুৰাশা, মোৰ সমস্ত সৰ্বশ্ৰতাক কুহিনীয়া এই সময়, মই এই পৃথিৱীৰ হাতিয়াৰ, মোৰ অস্থিত পৃষ্টি হৈ নামে আকাশৰ দুকুল টকাটা বানাল, শুনা মোৰ দেশৰ মানুহ, তোমালোক চৰাই হৈ উৰি যোৱা, আকাশে তোমালোকক কব পথাৰৰ বিশালতাৰ কথা, যি সত্য সেয়াই শিল্প, যি শিল্প সেয়াই সৌন্দৰ্য, অ মোৰ দেশৰ মানুহ, খুলি দিয়া দেহৰ সকলো আৱৰণ, পাহৰি পেলোৱা তোমাৰ কুলীনতা, দেখিবা চকুলোৰ কোনো টোপাল অকলশৰীয়া নহয়, পাঞ্চালীও মোক তোমাৰ চকুলো কৰি লোৱা, চোৱা খুওৱা দূৰণিত বাট ভেটি হাঁহি আছে এৰাবাৰীৰ মায়েক বক্সি, ধন্যবাদ।
0: ধন্যবাদ প্ৰকাশ, তুমি এটা খুব ধুনীয়া কবিতা বাছনি কৰিলা। তোমাৰ ব্যস্ততাৰ মাজতো আমাক সময়খিনি দিয়াৰ বাবে তোমালৈ ধন্যবাদ। আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।
1: ধন্যবাদ বা, আমাৰ এটা সদায় অভিযোগ থাকে যে নৱপ্ৰজন্মক ক'ৰবাত কমকৈ সুযোগ দিয়া হয়, তথাপিও এই সুযোগটো দি তুমি নতুনক বিশ্বাস কৰিলা, নতুনৰ বাবে কিবা এটা কৰাৰ মানসেৰে অনুষ্ঠানটো আয়োজন কৰিলা, তাৰ বাবে তোমালৈ আৰু নগাঁও কেন্দ্ৰলৈ ধন্যবাদ জ্ঞাপন কৰিছো পুনৰাই।
0: প্ৰিয় যুৱ বন্ধু, ইমান পৰ আপোনালোকে প্ৰকাশৰ সৈতে হোৱা কথোপকথন শুনিলে, এতিয়া আমি এটা গীত শুনিম।

যুৱ বন্ধু, এতিয়া সময় চমু চাপি অহাৰ লগে লগেই আপোনালোকৰ পৰা বিদায় মাগিছোঁ মই শৰ্মিষ্ঠা গিৰি বৰদলৈ। সুস্থ থাকক, কুশলে থাকক, শুনি থাকক আকাশবাণী নগাঁও। ধন্যবাদ।

আকাশবাণী নগাঁও কণ্টেক্ট পিছতে 5 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা হিন্দী বাতৰি, 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান শুনিবলৈ পাব। 5:15 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল। আজি বিশ্ব বাইচাইকেল দিৱস আৰু তামোলপুৰত প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত সামূহিক পুখুৰী প্ৰকল্প নিৰ্মাণ কাৰ্য উদ্বোধন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ডঃ শৰ্মাই দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যসমূহৰ অন্যতম হিচাপে অসমে লাভ কৰা সাফল্য আৰু অনাগত দিনত এই যাত্ৰা অধিক শক্তিশালী কৰাৰ নীতি পৰিকল্পনাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ সৈতে এয়া আছিল ডঃ শৰ্মাৰ প্ৰথমটো সাক্ষাৎ। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীয়ে শ্ৰীমতী মুৰ্মুক সাহস, ধৈৰ্য আৰু নেতৃত্বৰ প্ৰতীক বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মত বিনিময় কৰাটো সদায় এটা প্ৰেৰণাদায়ক অভিজ্ঞতা বুলিও তেওঁ কয়। সাক্ষাৎকালত ডঃ শৰ্মাই দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণৰ পাছত অসমত উন্নয়নৰ যাত্ৰাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰে আৰু গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ত বিভিন্ন কথা আলোচনা কৰে। তেওঁ লগতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদৰ সৈতেও আলোচনাত মিলিত হয়। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। তামোলপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট আশীষ ভৰালীয়ে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন কাৰ্যকৰী দিশ সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। বহু বিবাহৰ দৰে স্পৰ্শকাতৰ বিষয়ত আইনগত সংস্কাৰৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰীভৰালীয়ে উমৈহতীয়া দেৱানী বিধিয়ে দেশৰ সকলো নাগৰিকক সম অধিকাৰ প্ৰদান কৰিব বুলি প্ৰকাশ কৰে। বিশেষকৈ ইছলাম ধৰ্মীয় মহিলাসকলক বিবাহ, বিবাহ বিচ্ছেদ, ভৰণ পোষণ আৰু সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত ই আইনী সুৰক্ষা প্ৰদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। চৰাইদেউ জিলাৰ বিজেপিৰ কাৰ্যালয়তো আজি এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত হয়। ইয়াৰ জৰিয়তে উমৈহতীয়া দেৱানী বিধিৰ উদ্দেশ্য, প্ৰয়োজনীয়তা আৰু ভৱিষ্যৎ সমাজ জীৱনত ইয়াৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰা হয়। সংবাদমেলত ৰাজ্যসভাৰ সাংসদ যোগেন মোহন, সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু দলৰ মুখপাত্ৰ মনোজ ধানোৱাৰে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন দিশ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জিত কুমাৰ শৰ্মাই উমৈহতীয়া দেৱানী বিধিৰ সন্দৰ্ভত বিভিন্ন তথ্য দাঙি ধৰে। তেওঁ এই দেৱানী বিধিক খিলঞ্জীয়া ৰক্ষা কবচ তথা নাৰীৰ অধিকাৰ আৰু সাহসৰ দলিল বুলি মন্তব্য কৰে। আজি বিশ্ব বাইচাইকেল দিৱস। পৰিৱেশ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ অন্যতম আহিলা হিচাপে চাইকেলৰ ব্যৱহাৰ তথা ব্যয়সাধ্য, সহজ, নিৰ্ভৰযোগ্য আৰু পৰিৱেশ অনুকূল পৰিবহণৰ মাধ্যমৰূপে চাইকেল চলোৱাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ 3 জুনত এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে সেউজ ভৱিষ্যতৰ বাবে চাইকেল চলোৱা, কাৰ্বন নিৰ্গমন ৰোধ কৰা, যানজঁট দূৰ কৰা আৰু সুস্থ তথা বহনক্ষম নগৰী।

0: জীৱন সৃষ্টিৰ ক্ষেত্ৰত চাইকেলৰ বিশেষ গুৰুত্ব আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ উদ্যোগত আজি বিশ্ববিদ্যালয়খনৰ মুখ্য দ্বাৰৰ পৰা চাইকেল সমদল উলিওৱা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই এই সমদলৰ শুভাৰম্ভ কৰে। সমদলত বিশ্ববিদ্যালয়খনৰ এন এছ এছ কোষৰ কাৰ্যবাহী সমন্বয়ক ৰঞ্জন কুমাৰ কাকতি, অধ্যাপক অখিল ৰঞ্জন দত্ত আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। সমদলকাৰীসকলে 15 কিলোমিটাৰ পথ চাইকেলেৰে পৰিভ্ৰমণ কৰে। এই কাৰ্যসূচীৰ সন্দৰ্ভত এন এছ কোষৰ সমন্বয়কগৰাকীয়ে এইদৰে কয়।
1: এই উদ্দেশ্যে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসাৰে আৰু অসম চৰকাৰৰ নিৰ্দেশ অনুসাৰে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মজিয়াত সকলো মিলি আমি ইয়াতে বিশ্ব চাইকেল দিৱস উদযাপন কৰিছোঁ। আমি ইয়াতে নিজেও চাইকেল চলাবলৈ ওলাই আহিছোঁ। বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ, বিষয়া সন্থা, তাৰপিছতে ছাত্ৰ ছাত্ৰী গোটেই ওলাই আহিছে এটা সজাগতা সৃষ্টি কৰিবৰ কাৰণে, যাতে আমি চাইকেল চলাই নিজৰ যিটো ফিটনেছখিনি বজাই ৰাখিব পাৰোঁ। আৰু আমাৰ বৰ্তমান যিটো ইন্ধনৰ নাটনি হৈছে, সেই লক্ষ্য ৰাখি পেলাইও যিখিনি ওচৰৰ ঠাইৰ পৰা মানুহ আহে চাইকেল লৈ অহাৰ ব্যৱস্থা কৰিছে, বিদেশত যেনেকৈ সকলোৱে এটা চাইকেল লৈ পেলাই অহাৰ প্ৰৱণতা আছে, আমাৰো বিশ্ববিদ্যালয়ত যদি সকলোৱে বাইক পৰিহাৰ কৰি পেলাই চাইকেল লৈ অহা যোৱা কৰে, তাতে ইন্ধনৰো সকাহ হ'ব, যে স্বাস্থ্যও ভালকৈ থাকিব। আমি আজি 15 কিলোমিটাৰ দীৰ্ঘৰ চাইকেল যাত্ৰা এটা কৰিম ভাবিছোঁ। গতিকে আশা কৰোঁ সকলোৱে এই চাইকেল প্ৰৱণতাটো উকলি লওক আৰু আমাক ইন্ধনৰ লগতে ফিটনেছটো বজাই ৰাখক।
0: কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই দেশৰ যুৱ প্ৰজন্মক চাইকেল চলাবলৈ আৰু সুস্থ সবল তথা সেউজ ৰাষ্ট্ৰ গঢ়ি তোলাত অগ্ৰণী ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে। বিশ্ব বাইচাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে চাইকেল চলোৱাৰ নিয়মীয়া অভ্যাসে সুষম আৰু শৃংখলাবদ্ধ জীৱনশৈলীক উদগনি যোগোৱাৰ লগতে সুস্থিৰ পৰিৱেশ আৰু নিকা পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰত সহায় কৰে। তেওঁ কয় যে চাইকেল চলোৱাৰ অভ্যাসে এগৰাকী ব্যক্তিক শাৰীৰিক মানসিক সুস্থতা বৰ্তাই ৰখাতেই নহয়, বৰং এখন সুস্থ আৰু সেউজ ৰাষ্ট্ৰ গঢ়াটো অৰিহণা যোগায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত শাৰীৰিক সক্ৰিয়তা আৰু সুস্বাস্থ্যৰ বাবে চাইকেল মহৌষধ বুলি উল্লেখ কৰে। তেওঁ প্ৰকৃতিৰ সৈতে সহাৱস্থান আৰু নিজক নিৰোগী কৰি ৰখাৰ স্বাৰ্থত সকলোকে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। তামোলপুৰ জিলাৰ কুমাৰপাৰাত আজি প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এটা সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ উদ্বোধন কৰা হয়। বাক্সাৰ মুছলপুৰ ভূমি সংৰক্ষণ সংমণ্ডলৰ উদ্যোগত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰী উপস্থিত থাকে। এই সামূহিক পুখুৰী প্ৰকল্পই অঞ্চলটোৰ জলসম্পদ সংৰক্ষণৰ উপৰি স্থানীয় কৃষকসকলক কৃষিকাৰ্যত যথেষ্ট সহায় কৰিব বুলি শ্ৰীনাৰ্জাৰীয়ে উল্লেখ কৰে। তদুপৰি এই প্ৰকল্পই মীন পালনত সহায় কৰাৰ লগতে কুমাৰপাৰা আৰু পলাশগুৰি চুবা অঞ্চলৰ পানী নাটনিও দূৰ কৰিব বুলি আশা কৰা হৈছে।
2: আজি আমি ইয়াতে চেচা পানী কুমাৰপাৰা পলাশগুৰি 20 বিঘা মাটিত আমি পুখুৰী আৰ্জিৰ পৰা আৰম্ভ কৰিম। এইটো হ'ল PMKSY কালানদী 2.0 ইয়াৰ যিটো স্কিম, এই স্কিমৰ দ্বাৰা আমি এইটো আজিৰ পৰা আৰম্ভ কৰিম। পলাশগুৰি কুমাৰপাৰাৰ কাৰণে ভাল এটা মানে আঁচনি ইয়াত আমাৰ চল কনচাৰ অফিচৰ দ্বাৰা ইয়াতে কাম কৰিব। মই ডিপাৰ্টমেণ্টৰ সকলো বিষয়াসকলক মই ধন্যবাদ দিছোঁ আৰু তেখেতসকলে ইতিমধ্যে আমাৰ এই মোৰ দৰংগাজুলি সমষ্টিত 5টা ডাঙৰ ডাঙৰ পুখুৰী ইতিমধ্যে বনাই অহা 5 তাৰিখ পৰিৱেশ দিৱস ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনা আমি 5টা ডাঙৰ ডাঙৰ পুখুৰী আমি ইনগ্ৰেশ্যন কৰিম।
0: ৰাজ্যৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ এটা দলে আজি গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰত কৃত্ৰিমভাৱে পকোৱা ফল মূলৰ বিৰুদ্ধে অভিযান চলায়। জনসাধাৰণৰ স্বাস্থ্যৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে অভিযান চলাই এখন দোকানত কেলছিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি কৃত্ৰিমভাৱে পকোৱা 3 কুইণ্টল আম জব্দ কৰে। ইয়াৰ পাছত এই জব্দ কৰা আমখিনি গুৱাহাটী পৌৰ নিগমৰ জাবৰ নিষ্কাশন কৰা স্থানত নষ্ট কৰি পেলোৱা হয়। দলটোৱে এই আমৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে গৱেষণাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে এনেধৰণৰ কাৰ্যৰ বিৰুদ্ধে আৰু অধিক অভিযান চলোৱা হ'ব বুলি জানিবলৈ দিছে। ওদালগুৰি জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত এগ্ৰী মেপাৰ অৰ্থাৎ কৃষিভূমিৰ মানচিত্ৰ আৰু তথ্য সংগ্ৰহ প্ৰযুক্তিৰ সন্দৰ্ভত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। কৃষি ব্যৱস্থাপনাৰ সফল ৰূপায়ণৰ ক্ষেত্ৰভিত্তিক নিৰীক্ষণৰ বাবে জিলা কৃষি বিষয়া মনোজ কুমাৰ নাৰ্জাৰীৰ সঞ্চালনাত এই শিবিৰ অনুষ্ঠিত হয়। প্ৰশিক্ষণ কাৰ্যসূচীত অসম কৃষি সঞ্চালকালয়ৰ ৰাজ্যিক বিষয়া পাপৰি শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকি ইয়াৰ প্ৰয়োজনীয়তা, সঠিক ব্যৱস্থাপনা আৰু ৰূপায়ণ প্ৰক্ৰিয়াৰ সন্দৰ্ভত সবিশেষ উল্লেখ কৰে। এই প্ৰশিক্ষণ শিবিৰত কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক কৃষিভূমিৰ মানচিত্ৰ আৰু তথ্য সংগ্ৰহ প্ৰযুক্তিৰ ক্ষেত্ৰত সন্মুখীন হ'ব পৰা বিভিন্ন সমস্যা আৰু আখোৱাসমূহ দূৰ কৰাৰ সন্দৰ্ভত সবিশেষ অৱগত কৰা হয়। উল্লেখযোগ্য যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ তত্বাৱধানত আৰম্ভ হোৱা এগ্ৰী মেপাৰৰ দৰে প্ৰযুক্তিগত ব্যৱস্থাপনাই অনাগত দিনত কৃষিখণ্ডত এটা নতুন বিপ্লৱৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলাখনত চলি থকা কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ সন্দৰ্ভত জিলা

আৰক্ষী বিষয়াগৰাকীয়ে পৰ্যালোচনা কৰি এই প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিবলৈ আহ্বান জনায়। জিলাখনৰ যোগ্য কৃষকসকল যাতে এই কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হ'বলগীয়া নহয় সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ জিলা কৃষি বিভাগক নিৰ্দেশ দিয়ে। আজিৰ কাৰ্যসূচীত কৃষি বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল। আজি বিশ্ব বাইচাইকেল দিৱস আৰু তামোলপুৰত প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্য উদ্বোধন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ আমৈ অনুষ্ঠান আৰম্ভ কৰিছোঁ। আজিৰ আমাৰ আমৈগৰাকী হৈছে দীপ্তি দেৱী আৰু তেখেতৰ ঘৰ হৈছে গান্ধীবাৰীত। কৃষি কৰ্মৰ লগত জড়িত আমৈগৰাকীৰ লগত আজি আমি কথা পাতিম আৰু চিনাকি হ'ম। নমস্কাৰ আপোনাক।
1: নমস্কাৰ ছাৰ।
0: আপোনাৰ পৰিচয়টো আপোনাৰ পৰাই দিলে ভাল পাম, গাঁওখনৰ কথা ক'ব।
1: মোৰ নাম শ্ৰী দীপ্তি দেৱী, গাঁও গান্ধীবাৰী।
0: হয়, আপুনি কওকচোন আপোনালোকৰ গাঁওখনত আপুনি কেনেধৰণৰ কৃষি কৰ্মৰ লগত জড়িত থাকে?
1: হয়, মই শাক পাচলি খেতি কৰোঁ। 2001 চনৰ পৰাই মই খেতি আৰম্ভ কৰিছোঁ। গোটৰ পৰা মই মাত্ৰ 900 টকা হাতত লৈ, মানুহজনৰ চাকৰি এপেণ্ডিক্স কাটি আছিলে বেংকত, কিন্তু নোহোৱাৰ কাৰণে তাৰ পৰা লৈ আহিলোঁ। মোৰ সংসাৰ নচলে, ঘৰ তাত ল'ৰা ছোৱালী পঢ়াব লাগে, আহি তেনেকৈ মানে প্ৰথম খেতিটো আৰম্ভ কৰিছোঁ। কৰি শাক পাচলি বজাৰত বেচিব দিওঁ, ৰহাত বেছি, ঘৰৰ পৰাও নিয়ে ৰাইজে, নাম সকাম পাতিলোঁ ওচৰৰ পৰা তেনেকৈ অৰ্ডাৰ দিয়ে, তেনেকৈ লৈ যায়হি। সকলো খেতিয়ে কৰোঁ মই, লোকেল তিয়ঁহ, জিকা, ভেন্দি, নেমু আছে, হয়, পদিনা, আকৌ মান ধনিয়া, 12 মাহেই মই খেতি কৰোঁ। তেনেকৈ মই ছোৱালীও বিয়ে পঢ়ালোঁ, আকৌ বিয়াও দিলোঁ, দিয়াৰ পিছত এতিয়া ঘৰখন তেনেকৈ মই জীৱিত ৰাখিছোঁ।
0: এতিয়া আপোনাৰ মাটি কিমান আছে?
1: 3 বিঘা খেতি কৰোঁ, হয়, 12 মাহেই কৰোঁ।
0: বাম মাটি মানে?
1: হয়, বাম মাটি, ঘৰৰ বাৰীৰ পৰা লগতে আৰু ঘৰ।
0: গতিকে তাতে আপুনি খেতিতে লাগি থাকে?
1: হয়, খেতিতে লাগি থাকোঁ আমি দুয়ো।
0: হয়, আৰু এতিয়া আপোনাৰ ধৰক ধনিয়া দিব লাগিব, এতিয়া কেতিয়াবা কেতিয়া তিয়ঁহ দিব লাগিব, এইখিনি কেনেকৈ আপোনালোকে হিচাপটো ৰাখে?
1: তেনেকৈ আমি খেতি কৰোঁ, কৰাৰ পিছত টমটম ঠিক কৰি লওঁ, ৰহাত ডেইলি নি থাকে বজাৰ। এইবাৰ আকৌ মানুহ এজনকো ৰাখি লৈছোঁ, বেছি হেৰি কৰি বেচিবলৈ মানে মানুহ বেছি হেতাৰ পৰা হয়, আৰু মানুহে নগ'লে মানে ফোন কৰি থাকে, বস্তুখিনি দিয়া যায়। তেনেকৈ কৰি কৰি প্ৰথম যোৱা বছৰ 37,000 খৰচ কৰিছোঁ, 1,60,000 উঠাইছোঁ। এইবাৰ তেনেকৈ 40,000মান খৰচ কৰিছোঁ। এতিয়া বিলাহীত 60,000 উঠালোঁ, আৰু তিয়ঁহ, লোকেল তিয়ঁহ আছে, কোমোৰা আছে, জিকা আছে, ভেন্দি আছে, তাৰ মান ধনিয়া আৰু পদিনা, এনেকৈ ৰঙালাও, হয়, সকলোখিনিয়ে তেনেকৈ আমাৰ নি থাকে, নি তেনেকৈ মই এবাৰ উন্নত হৈছোঁ আৰু।
0: হয়, এই ৰাতিপুৱা হোৱাৰ পৰা উঠাৰ পাছতে খেতিপথাৰলৈকে যোৱা হয়?
1: খেতিপথাৰ 3টা বজাৰ পৰা উঠি আমি মটৰ পানী চলাওঁ, বতৰ নহ'লে তেনেকৈ ৰাতিও 9-10টালৈকে তেনেকৈ পানী দিওঁ। দিনত ব্যৱসায়লৈ যায়, মানুহজন পঠিয়াই দিয়াৰ পিছতো মই লাগি থাকোঁ, আৰু গ্ৰাহকো আহি থাকে বস্তু নিবলৈ, দি থাকোঁ তেনেকৈ তেনেকৈ আৰু। হয়, আগবাঢ়ি গৈছোঁ। এইবাৰ বৈজ্ঞানিক পদ্ধতিতে অলপ কৰোঁ বুলি ভাবিছোঁ, সেইটো জনাইছোঁ। চৰকাৰ ফালৰ পৰা এতিয়াও একো পোৱা নাই, এই লাষ্টতহে মানে কৃষি কেন্দ্ৰৰ পৰা গৈছে, জুলি শৰ্মা বাইদেউ বিলাহী খেতি হেৰি পেকেট এটা দিলে, সেইটো কৰিলোঁ। এইবাৰ সেইটো কৰিয়ে 60,000 উঠাইছোঁ বিলাহীটো, আৰ্কা অভেদ 20টোৰ নাম। তেনেকে
0: আপুনি কৃষি বিভাগৰ মানে আপোনাক সহায় কৰিছে?
1: সহায় তেনেকে পোৱা নাই, এবাৰ লাষ্টত পালে যে এইবাৰহে দিম বুলি কৈছে, আৰু কি কয় দিয়েতো সেইটো এতিয়ালৈকে পোৱা নাই। ফাৰ্মিং বেংক আৰু কেঁচুসাৰ, জৈৱিক সাৰৰ ওপৰতে আমি খেতি কৰোঁ। কেঁচুসাৰো নিজৰ ঘৰতে মই তৈয়াৰ কৰি আছোঁ, কৰি ঘৰতো ব্যৱহাৰ কৰোঁ আৰু বেচোঁ অলপ, আৰু যিটো লিকুইড ওলায় সেইটো আমি স্প্ৰে কৰি দিওঁ, আৰু পোক পৰুৱাৰ কাৰণেও সেয়া নিমপাত বইল কৰি ভিজাই থৈ তেনেকৈ স্প্ৰে কৰোঁ। আৰু জুলি শৰ্মা বাইদেউ নেমুৰ কাৰণে, নেমু আছে, কাজি নেমু, নেমু সেয়া এগ্ৰিকালচাৰৰ পৰা হেৰি দিছিলে, গুড়, বেচন, এনেকৈ আকৌ গৰুমুত, আমাৰ ঘৰৰ পৰা 5 লিটাৰ এনেকৈ মিলাই পেলাই ডাৰ্ম এটা দিছিলে, সেইটো দি আমি গুড়ত দিবলৈ দিছে, তেনেকৈ দিছোঁ। কিন্তু নেমু লাগি আছে, নেমু নি আছে বজাৰত,
0: 12 মাহে
1: লাগে।
0: এইটো কি জাত?
1: এইটো কাজি নেমু, গোটেই বস্তুখিনি আমাৰ লোকেল।
0: আৰু কেতিয়াবা নেমু দেখা যায় যে বাৰিষা বেছি লাগে, খৰালি কমি যায়, আপোনালোকৰ বাৰিষা খৰালি সমানে লাগি থাকে?
1: সমানে লাগি থাকে, হয়।
0: তাৰমানে তাত আপোনালোকে পানী বা সাৰ যোগান ধৰি থাকে?
1: সাৰ, অন্য সাৰ একো নাই, আমাৰ জৈৱিক সাৰ, সব গোবৰৰ ওপৰতে আৰু কেঁচু সাৰৰ ওপৰতে সেইটোৱে এইবাৰহে মাত্ৰ সেই সেই বস্তুটো ভিটামিনৰ কাৰণে দিছে, অন্যখিনি একো নাই দিয়া। মিঠৈ বেচন বাইদেউহঁতক দিছে, দাম এটা দিছে, সেইটো দি লৈ আমাৰ গৰুৰ মুঠ এনেকৈ আমাৰ নিজে সেইখিনি কৰি লওঁ। যিকেইটা বস্তু দিব দিছে সেইখিনি মিছল কৰি পেলাই দাম 5-6 দিনমান দমাই থওঁ। থৈ পেলাই ঘূৰে ঘূৰে পানী 1 লিটাৰকৈ প্ৰতিজোপাতে 1 লিটাৰকৈ দিবলৈ দিলে তেনেকৈ কিন্তু ভাল লাগন দিছে।
0: খুব ভাল লাগিলে আপোনাৰ লগত আমি কথা পাতো। আৰু এইখিনিতে আৰু এটা কথা ক'ব লাগিব, আপুনি যিহেতু নিজে খেতি কৰে, নিজে ৰান্ধনি, গতিকে বাৰীৰ শাক পাচলিখিনি আপুনি বনাই খায়?
1: খাওঁ, হয়, ঘৰত কিনা নহয়ে,
0: হয়, নিজৰ বাৰীৰে শাক পাচলি
1: নিমখখিনি আৰু বাহিৰৰ অন্যখিনি কিনাই নহয় আৰু।
0: হয়, বাৰু ভাল লাগিলে আপোনাৰ লগত আমি কথা পাতিলোঁ।
1: মোৰ ছোৱালীয়ে প্ৰথম দেউতাকৰ সেই দেখি, তাৰপৰা তেওঁৱে গোটেই ওচৰত খেতিয়ক এজনে কৰা দেখিলে, দেখি বোলে দেউতাই যদি এনেকৈ যদি কৰে তেতিয়া ঘৰত আমি খেতিখিনি কৰোঁ। তেওঁৱে মানে সেইটো কৰি ল'লে, মোৰ ছোৱালীজনীয়ে, হয়, কৰি লৈ তেনেকৈ তেনেকৈ কৰি আমি দুয়ো, মই গোটৰ পৰা পইচা আনি দিলোঁ, তাই কলেজলৈ গৈ আছিল সেইখিনি সময়ত, তাইকো পঢ়ালোঁ, তাই সেই তেনেকৈয়ে ঘৰখন জীৱিত কৰি ছোৱালীকো পঢ়ালোঁ। আকৌ বিয়াও দিয়া গ'ল তেওঁ, এতিয়া চেন্নাইত আছে, চেন্নাইত তেওঁ জব কৰি আছে।
0: কৃষি কৰ্মৰ আগ্ৰহটো দেখি খুব ভাল লাগিলে। আমি ভাবোঁ আপুনি পৰৱৰ্তী সময়তো আৰু উন্নত ধৰণে কৃষি কৰ্ম কৰিব, আনকো এই আৰ্হি দেখুৱাব পাৰিব। আৰু আজি কথা বতৰা সামৰিছোঁ, ধন্যবাদ।
1: হয়, আমাৰ লগতে ওচৰ চুবুৰীয়া কেইজনমান খেতিয়ককো আমাৰ পৰাই দিহা পৰামৰ্শ লৈ পেলাই তেনেকৈ কাম কৰিছেই বাৰু।
0: হয়,
1: সেইখিনি আমি তেখেতলোককো আগবঢ়াই নিম বুলি আমিও ভাবিছোঁ।
0: হয়, ধন্যবাদ।
1: হয়, নমস্কাৰ।

নমস্কাৰ, মোৰ নাম জিমি হাজৰিকা। মোৰ ঘৰ কলিয়াবৰ হাতবৰত। মই অংগনবাদী কেন্দ্ৰত কৰ্মৰত হৈ আছোঁ। শিশুসকলৰ লগত নানা ধৰণৰ খেল ধেমালি, নাচ গান, দিনটো ব্যস্ত হৈ থাকিব লাগে। আমি তেওঁলোকক ফুচুলাই মেলি তেওঁলোকৰ লগত আমি ধুনীয়াকৈ উমলাই তেওঁলোকৰ লগত অন্তৰংগৰ কথা বতৰা পাতিলেই তেওঁলোকৰ মনটো ভাল হৈ পৰে। আৰু আপোনালোকৰ যদি কোনোবা গাঁৱৰ শিশুসকল তেনেকৈ অংগনবাদী কেন্দ্ৰলৈ অহা নাই, আপোনালোকে লৈ আহিবচোন। আমাৰ আজিকালি মডেল চেণ্টাৰ দিছে, মডেল চেণ্টাৰবিলাকত কেনেধৰণেৰে কিমান বস্তু দিছে, সেই বস্তুবোৰ লৈ শিশুসকল বহুত আনন্দিত হয়। তেওঁলোকৰ লগত তেওঁলোকে সেইখিনি পাই পেলাই সকলো ঘৰলৈ পাহৰি যায়। তেওঁলোকে কিছুমান শিশুৱে কয়, বাইদেউ আমি নেযাওঁ, আমি ইয়াতেই থাকিম। আপোনালোকেও আনি পেলাই চাওকচোন কেনেকুৱা লাগে। শিশুসকলক আপোনালোকে যত্ন লওক। শিশুসকল সৰুৰ পৰাই যদি আপোনালোকে যত্ন লয়, তেতিয়া তেওঁলোকৰ আগলৈ জীৱনটোত আগবাঢ়ি যাব বুলি মোৰ আশা থাকিল। মই ইয়াৰ মাজতে এফাকি গীত গাম, আপোনালোকে শুনিব।

0: আকাশবাণী নগাঁও খন্তেক পিছতে 5:45 আৰু 6 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা বিদ্যাৰ্থীৰ অনুষ্ঠান আৰু আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব।
1: আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী
3: বিদ্যাৰ্থীৰ অনুষ্ঠান।

0: মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজি দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞানৰ পাঠ আছে। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ শীৰ্ষক পাঠটি আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়াইছে কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী স্মৃতিৰেখা শইকীয়াই। তোমালোকে শুনাচোন।
1: মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা আৰু বিষয়বস্তু আৰু ইয়াৰ শাখাসমূহ, সম্পদৰ সংজ্ঞা, প্ৰকাৰ আৰু সম্পদ সংৰক্ষণৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ আগবাঢ়িছো। ভূগোল বিষয়টো প্ৰধানকৈ প্ৰাকৃতিক আৰু মানৱ ভূগোল এই দুটা ভাগত ভাগ কৰা হৈছে। অৰ্থনৈতিক ভূগোল মানৱ ভূগোলৰ এটা প্ৰধান শাখা। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ, বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহৰ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। পৃথিৱীৰ উপৰিভাগৰ প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ ভিন্নতাৰ কাৰণে মানুহৰ জীৱন প্ৰণালী আৰু অৰ্থনৈতিক কাৰ্যকলাপো ভিন ভিন হয়। মানুহৰ ভিন ভিন জীৱন প্ৰণালী আৰু অৰ্থনৈতিক কাৰ্যকলাপসমূহৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহেই হ'ল অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু। ই অৰ্থনৈতিক কাৰ্যসমূহৰ পাঁচটা দিশৰ ওপৰত বিশেষকৈ গুৰুত্ব আৰোপ কৰে। অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত, অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি, অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত, অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাতে কিয় হৈছে, অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি। অৰ্থনৈতিক কাৰ্য এটাৰ অৱস্থিতি, বৈশিষ্ট্য আৰু তাৰ লগত জড়িত পৰিঘটনাবোৰৰ অধ্যয়নৰ লগত পৰম্পৰাগত অৰ্থনৈতিক ভূগোল জড়িত। আনহাতে অৰ্থনৈতিক কাৰ্য এটা নিৰ্দিষ্ট এঠাইতে কিয় হৈছে নাইবা সেই ঠাইৰ পৰিৱৰ্তে আন ঠাইত হ'লে ভাল হ'লহেঁতেন নেকি আদি বিষয়বোৰে আধুনিক অৰ্থনৈতিক ভূগোলৰ ভেটি ৰচনা কৰিছে। অৰ্থনৈতিক ভূগোলে মানুহৰ উৎপাদনক্ষম কাৰ্য বা বৃত্তি আৰু পাৰিৱেশিক অৱস্থাৰ লগত ইয়াৰ সম্পৰ্ক অধ্যয়ন কৰে। মানুহৰ অৰ্থনৈতিক বৃত্তি চাৰি প্ৰকাৰৰ। প্ৰাথমিক বৃত্তি যেনে কৃষি, পশুপালন ইত্যাদি। দ্বিতীয় বৃত্তি যেনে শিল্প উৎপাদন প্ৰক্ৰিয়া, নিৰ্মাণ কাৰ্য ইত্যাদি। তৃতীয় বৃত্তি উদাহৰণস্বৰূপে যাতায়ত, পৰিবহণ, বজাৰ ইত্যাদি। আৰু চতুৰ্থ বৃত্তি যেনে বেংক, শিক্ষা, গৱেষণা ইত্যাদি। অৰ্থনৈতিক ভূগোলৰ বিশাল পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক বিভিন্ন পদ্ধতিৰ সহায়ত অধ্যয়ন কৰা হয়। মানুহৰ বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি অৰ্থনৈতিক ভূগোলৰ বহুতো শাখা প্ৰশাখা গঢ় লৈ উঠিছে। কৃষি ভূগোল, উদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল আদি বিশেষভাৱে উল্লেখযোগ্য। মানুহৰ অৰ্থনৈতিক কাৰ্যসমূহ আৰু উন্নয়ন প্ৰক্ৰিয়া পৰিৱেশৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। সেয়েহে বৰ্তমানৰ দ্ৰুত উন্নয়ন প্ৰক্ৰিয়াৰ লগত বহনক্ষম উন্নয়নৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। পৰিৱেশৰ কোনো ধৰণৰ হানি নোহোৱাকৈ হোৱা উন্নয়নক বহনক্ষম উন্নয়ন বোলা হয়। কোনো এখন ঠাইৰ অৰ্থনৈতিক উন্নয়ন সেই ঠাইখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। সেয়ে অৰ্থনৈতিক ভূগোল আৰু ইয়াৰ শাখা উপশাখাসমূহৰ অধ্যয়ন সম্পদৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। সম্পদসমূহ মানুহে প্ৰকৃতিৰ বুকুৰ পৰাই আহৰণ কৰে আৰু ইয়াক নিজৰ বিদ্যা বুদ্ধিৰ দ্বাৰা ব্যৱহাৰৰ উপযোগী কৰি তোলে। সম্পদ হ'বলৈ হ'লে বস্তুৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা এই দুটা গুণৰ প্ৰয়োজন হয়। এই দুটা গুণৰ কাৰণেই সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু আৰ্থসামাজিক উৎকৰ্ষ সাধন সম্ভৱ হৈছে। একোটা সম্পদ প্ৰকৃতি, মানুহ আৰু সমাজ সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই সৃষ্টি হৈছে। সেয়ে মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত, সম্পদৰ উৎপাদক আৰু সম্পদৰ উপভোক্তা হিচাপে। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰ সৃষ্টি আৰু ব্যৱহাৰ হৈছে। প্ৰাকৃতিক আৰু মানৱসৃষ্ট সম্পদৰ ব্যৱহাৰ মানুহৰ চাহিদাৰ পৰিৱৰ্তন আৰু নতুন প্ৰযুক্তিৰ উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰে। একেটা সম্পদৰ অৰ্থ ঠাই আৰু সময়ভেদে বেলেগ বেলেগ হ'ব পাৰে। সম্পদ পৰিৱৰ্তনশীল, বৰ্তমান মানুহৰ ব্যৱহাৰৰ অনুপযোগী নাইবা মানুহৰ কাৰণে অপকাৰী হোৱা কোনো এবিধ সামগ্ৰী ভৱিষ্যতে মানৱ কল্যাণত ব্যৱহৃত হ'বও পাৰে। উপকাৰিতা আৰু ব্যৱহাৰযোগ্যতাৰ ভিত্তিত সামগ্ৰীসমূহক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী আৰু প্ৰতিৰোধক এই দুটা ভাগত ভাগ কৰা হৈছে। যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলে। উদাহৰণস্বৰূপে, শক্তিৰ উৎস হিচাপে কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নোহোৱালৈকে এইবোৰ নিষ্ক্ৰিয় সামগ্ৰী হিচাপেহে পৰিগণিত হৈছিল। আনহাতে, যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্ৰতিৰোধক বোলা হয়। উদাহৰণস্বৰূপে, অনুৰ্বৰ মাটি, সঘনাই বানপানী সৃষ্টি কৰা জলভাগ, বিষাক্ত উদ্ভিদ ইত্যাদি। কিন্তু এই নিষ্ক্ৰিয় সামগ্ৰী আৰু প্ৰতিৰোধকসমূহক মানুহে নিজৰ বুদ্ধিবৃত্তিৰ সহায়ত সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰে। সময়ৰ পৰিৱৰ্তন, সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন আদিৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে। ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে সকলোবোৰ সম্পত্তিয়ে সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহ'বও পাৰে। পৃথিৱীত বহু প্ৰকাৰৰ সম্পদ পোৱা যায়। এই সম্পদসমূহক বিভিন্ন ভিত্তি অনুসৰি শ্ৰেণীবিভাজন কৰা হৈছে। সম্পদৰ শ্ৰেণীবিভাজনৰ প্ৰধান ভিত্তিসমূহ হ'ল সৃষ্টি প্ৰক্ৰিয়া, গঠন, উপলব্ধ বা স্থায়িত্ব আৰু মালিকীস্বত্ব। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ এই তিনিটা ভাগত ভাগ কৰা হৈছে। যিবোৰ সম্পদ প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে সেইবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে। উদাহৰণস্বৰূপে, সূৰ্যৰ ৰশ্মি, বায়ু, পানী, উদ্ভিদ ইত্যাদি। প্ৰাকৃতিক সম্পদসমূহৰ বাহিৰেও বহুতো সম্পদ যেনে ঘৰ দুৱাৰ, যান বাহন, উদ্যোগ কাৰখানা আদি মানুহে নিজে প্ৰস্তুত কৰি লয়। এনে সম্পদসমূহক মানৱসৃষ্ট সম্পদ বোলা হয়। ইয়াৰ উপৰি সম্পদৰ সৃষ্টিকৰ্তা হিচাপে মানুহো এক প্ৰকাৰৰ সম্পদ আৰু ইয়াকে মানৱ সম্পদ বোলে। গঠন অনুসৰি সম্পদক জীৱীয় আৰু অজীৱীয় এই দুই ভাগত ভাগ কৰা হৈছে। জীৱ থকা সকলো সম্পদ যেনে উদ্ভিদ, প্ৰাণী ইত্যাদি জীৱীয় সম্পদ। আনহাতে, খনিজ পদাৰ্থ, মাটি, পানী, বায়ু আদি জীৱ নথকা সম্পদসমূহক অজীৱীয় সম্পদ বোলা হয়। উপলব্ধতাৰ ওপৰত ভিত্তি কৰি

0: পদক নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য এই দুই ভাগত ভাগ কৰা হৈছে। যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় সেইবোৰক নবীকৰণযোগ্য সম্পদ বোলা হয়, যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, মানুহ ইত্যাদি। আনহাতে যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ যায় সেইবোৰক অনবীকৰণযোগ্য সম্পদ বোলে, যেনে কয়লা, খনিজ তেল, সোণ ইত্যাদি। মালিকীস্বত্বৰ ওপৰত ভিত্তি কৰি সম্পদক পুনৰ তিনিটা ভাগত ভাগ কৰা হৈছে। ব্যক্তিগত সম্পদ, যেনে মানুহৰ নিজৰ ভাল গুণ, শিক্ষা, কৰ্মদক্ষতা, নিজৰ দখলত থকা মাটি সম্পত্তি ইত্যাদি। জাতীয় সম্পদ, অৰ্থাৎ এখন দেশৰ তত্ত্বাৱধানত বা দখলত থকা সকলোবোৰ সম্পদ, যেনে অভয়াৰণ্য, নদ নদী, ৰাস্তা ঘাট, শিক্ষানুষ্ঠান ইত্যাদি। আৰু আন্তৰ্জাতিক সম্পদ, অৰ্থাৎ সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ, যেনে সাগৰ মহাসাগৰ, খনিজ সম্পদ, বায়ুমণ্ডল, অৰণ্য অঞ্চল ইত্যাদি। আন্তৰ্জাতিক সম্পদসমূহৰ উদ্ঘাটন আৰু ব্যৱহাৰ ৰাষ্ট্ৰসংঘই পৰিচালনা কৰে। এই আটাইবোৰ সম্পদে সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ কল্যাণত ব্যৱহৃত হয়। উল্লেখ কৰা সম্পদসমূহ, বিশেষকৈ প্ৰাকৃতিক সম্পদসমূহ, পৃথিৱীৰ উপৰিভাগৰ সকলো ঠাইতে সমানে বিৰাজমান নহয়। বায়ু, পানী, সূৰ্যৰ ৰশ্মি আদি সকলো ঠাইতে পোৱা সম্পদবোৰক চিৰ বিৰাজমান সম্পদ বুলি কোৱা হয়। আনহাতে খনিজ পদাৰ্থ, উদ্ভিদ, শস্য আদি কিছুমান বিশেষ বিশেষ ঠাইতহে উপলব্ধ সম্পদবোৰক স্থানিক সম্পদ বোলে। প্ৰাকৃতিক সম্পদসমূহ পৃথিৱীৰ সকলো ঠাইতে সমানে পোৱা নাযায় আৰু এইবোৰৰ সকলো নবীকৰণযোগ্যও নহয়। বৰ্তমান পৃথিৱীৰ দ্ৰুত জনসংখ্যা বৃদ্ধিৰ লগে লগে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। এইদৰে প্ৰাকৃতিক সম্পদৰ দ্ৰুত ব্যৱহাৰে সমগ্ৰ বিশ্বৰে বহু মূল্যৱান অনবীকৰণযোগ্য সম্পদ নিঃশেষ হৈ যোৱাৰ ভয়াৱহ ইংগিত দিছে। এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ বৰ্তমান সমগ্ৰ বিশ্বই সম্পদ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্যক সম্পদ সংৰক্ষণ বোলা হয়। ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অৱ নেচাৰ, চমুকৈ IUCN, সম্পদ সংৰক্ষণৰ লগত বিশেষভাৱে জড়িত। 1948 চনত ফ্ৰান্সত IUCNৰ প্ৰতিষ্ঠা হৈছিল। IUCNৰ নেতৃত্বতে ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড WWF আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ ৱৰ্ল্ড কনজাৰ্ভেশ্যন মনিটৰিং চেণ্টাৰ স্থাপিত হৈছে। আমাৰ দেশত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে সম্পদ সংৰক্ষণৰ লগত জড়িত কাম কাজসমূহ পৰ্যবেক্ষণ কৰে। এই মন্ত্ৰণালয়ৰ অধীনতে ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠিত হৈছে। ইয়াৰ উপৰি বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ, গ্ৰীণ পিচ ইণ্ডিয়া, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া, অসম বিজ্ঞান সমিতি, আৰণ্যক আদিৰ দৰে বেচৰকাৰী সংগঠনে পৰিৱেশ আৰু সম্পদৰ সুৰক্ষা আৰু সংৰক্ষণৰ কাৰণে কাম কাজ কৰি আহিছে। পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। সম্পদ সংৰক্ষণ প্ৰক্ৰিয়াৰ কাৰণে সুপৰিকল্পিত আঁচনি তৈয়াৰ কৰা আৰু ইয়াৰ সঠিক ৰূপায়ণ কৰাৰ অতি প্ৰয়োজন। আমাৰ এই পাঠটিত প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণৰ কাৰণে কিছুমান পদ্ধতিৰ কথা আলোচনা কৰা হৈছে। এই পদ্ধতিসমূহ হ'ল বিকল্প সম্পদৰ সন্ধান, অভিযোজন বা নৱপ্ৰচলন, বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস, জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ, পুনৰাৱৰ্তন, সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ, সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন, সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ। অৰ্থনৈতিক ভূগোল মানুহৰ অৰ্থনৈতিক কাৰ্যসমূহৰ লগত বিশেষভাৱে জড়িত হৈ থাকে। মানুহৰ অৰ্থনৈতিক কাৰ্যৰ কাৰণে সম্পদৰ প্ৰয়োজন অত্যাৱশ্যকীয়। সম্পদৰ সঠিক মূল্যায়ন আৰু ব্যৱহাৰে মানৱ জাতিৰ কল্যাণ সাধন কৰিব পাৰে। সেয়েহে সম্পদসমূহৰ সংৰক্ষণৰ কাৰণে আমি সকলো সজাগ হোৱা উচিত।
1: দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ আলোচনা কৰা হ'ল। তোমালোকৰ বাবে আজিৰ পাঠ যুগুতাই আগবঢ়ালে কটন কলেজিয়েট

চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী স্মৃতিৰেখা শইকীয়াই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছো।

এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ। ৰাজ্য চৰকাৰ আৰু বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল আৰু শ্বিলঙত কাইলৈ উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ডঃ শৰ্মাই দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যসমূহৰ অন্যতম হিচাপে অসমে লাভ কৰা সাফল্য আৰু অনাগত দিনত এই যাত্ৰা অধিক শক্তিশালী কৰাৰ নীতি পৰিকল্পনাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ সৈতে এয়া আছিল ডঃ শৰ্মাৰ প্ৰথমটো সাক্ষাৎ। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীয়ে শ্ৰীমতী মুৰ্মুক সাহস, ধৈৰ্য আৰু নেতৃত্বৰ প্ৰতীক বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মত বিনিময় কৰাটো সদায় এটা প্ৰেৰণাদায়ক অভিজ্ঞতা বুলিও তেওঁ কয়। সাক্ষাৎকালত ডঃ শৰ্মাই দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণৰ পাছত অসমত উন্নয়নৰ যাত্ৰাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰে আৰু গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ত বিভিন্ন কথা আলোচনা কৰে। তেওঁ লগতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদৰ সৈতেও আলোচনাত মিলিত হয়। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। অসমৰ বাচকবনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু বিকাশৰ বাবে 400 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে কালি মুকলি কৰা চেনেহজৰী শীৰ্ষক অভিযান সন্দৰ্ভত নতুন দিল্লীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত বিগত 12 বছৰত মুগাৰ উৎপাদন 10,000 মেট্ৰিক টন বৃদ্ধি পাইছে। তেওঁ কয় যে মুগাৰ সৈতে জড়িত কৃষকৰ পৰা শিপিনীসকলকে সামৰি ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে ডনাৰ মন্ত্ৰালয় আৰু অসম চৰকাৰৰ যৌথ প্ৰচেষ্টাত আৰম্ভ কৰা এই প্ৰকল্পত ৰাজ্য চৰকাৰে 46 কোটি টকা বিনিয়োগ কৰিব আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয় তথা কেন্দ্ৰীয় ৰেচম পৰিষদৰ 55 কোটি টকাৰ অৰিহণা থাকিব। 33 মাহৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে অসমত বাৰ্ষিক মুগা উৎসৱ আয়োজন কৰা হ'ব আৰু ঢকুৱাখানা তথা লখিমপুৰত ৰেচম পৰ্যটন উদ্যান স্থাপন কৰা হ'ব। অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ ডঃ লক্ষ্মীনন্দন বৰাৰ আজি পুণ্যতিথি। গৱেষণালব্ধ সৃষ্টিশীল প্ৰতিভাৰে সাহিত্য জগতক অনন্য শিখৰলৈ লৈ যোৱা ডঃ বৰাই ভাওনা গল্পটিৰ লেখক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ডঃ বৰাই বহুতো অমূল্য গ্ৰন্থ সম্ভাৰেৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে আৰু পঢ়ুৱৈৰ মনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল।

0: সাহিত্যৰ মাজেৰে সমাজ, মানুহৰ জীৱন সংগ্ৰাম, মূল্যবোধ আৰু সময়ৰ স্পন্দনক অনন্য দক্ষতাৰে ৰূপায়িত কৰিছিল। ডক্টৰ লক্ষ্মীনন্দন বৰাৰ কালজয়ী উপন্যাসসমূহৰ ভিতৰত পাতাল ভৈৰৱী, কায়কল্প, গঙা চিলনীৰ পাখি অন্যতম। সাহিত্যিকগৰাকীক পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে 1988 চনত সাহিত্য একাডেমী বঁটা আৰু কায়কল্পৰ বাবে সৰ্বভাৰতীয় সৰস্বতী সন্মান প্ৰদান কৰা হৈছিল। তেওঁক 2015 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছিল। ডক্টৰ বৰাই 1996-97 চনত অসম সাহিত্য সভাৰ সভাপতি আসন অলংকৃত কৰিছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথি উপলক্ষে সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডক্টৰ শৰ্মাই কয় যে সৰস্বতী সন্মানপ্ৰাপক বৰাদেৱৰ সাহিত্যকৰ্ম, চিন্তা আৰু আদৰ্শ নতুন প্ৰজন্মৰ পৰা সদায় প্ৰেৰণাৰ অম্লান উৎস হৈ থাকিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখনৰ শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট ট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চেতন ধীৰাচৰীয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে ব্যক্তিগৰাকীৰ সৈতে যৌথ অংশীদাৰিত্বৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। জুবিন গাৰ্গৰ পৰা লুণ্ঠন কৰা ধনেৰে এই প্ৰতিষ্ঠানটো স্থাপন কৰাৰ অভিযোগত ন্যায়াধীশ শৰ্মিলা পিয়াৰ ফাষ্ট ট্ৰেক আদালতে এই প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ আৰক্ষীক অনুমতি প্ৰদান কৰিছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ বিজেপিৰ কাৰ্যালয়তো আজি এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত হয়। ইয়াৰ জৰিয়তে উমৈহতীয়া দেৱানী বিধিৰ উদ্দেশ্য, প্ৰয়োজনীয়তা আৰু ভৱিষ্যতে সমাজ জীৱনত ইয়াৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰা হয়। সংবাদমেলত ৰাজ্যসভাৰ সাংসদ যোগেন মোহন, সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু দলৰ মুখপাত্ৰ মনোজ ধানোৱাৰে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন দিশ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়।
1: এই আইনখন আমাৰ সমাজখনৰ কাৰণে অতিকে প্ৰয়োজন বুলি আমি দলীয় মজিয়াত ক'ব বিচাৰিছোঁ। ইউ চি চি অহাৰ পিছৰ পৰাই এতিয়া জাতি ধৰ্ম নিৰ্বিশেষে সমান আকাৰত চবৰ কাৰণে প্ৰযোজ্য হ'ব। দৰাচলতে ইউ চি চি অহাৰ আগত যিটো পলিগেমি বা বহু বিবাহ প্ৰথা আমাৰ ইয়াত কিছুমানে এই বহু বিবাহ প্ৰথাৰ নামত মহিলাসকলক বা শিশুসকলৰ প্ৰতি যি অত্যাচাৰ, তেওঁলোকৰ প্ৰতি যি অন্যায় আমাৰ সমাজ ব্যৱস্থাখনত প্ৰচলিত আছিলে, এই ইউ চি চি অহাৰ পিছৰ পৰাই এই ধৰণৰ যি মহিলাসকলৰ প্ৰতি বা শিশুসকলৰ প্ৰতি যি অত্যাচাৰ বা অন্যায় চলি আহিছিল এয়া নিশ্চয়কৈ ৰোধ হ'ব, বন্ধ হ'ব।
0: নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জিত কুমাৰ শৰ্মাই উমৈহতীয়া দেৱানী বিধিৰ সন্দৰ্ভত বিভিন্ন তথ্য দাঙি ধৰে। তেওঁ এই দেৱানী বিধিক খিলঞ্জীয়াৰ ৰক্ষা কবচ তথা নাৰীৰ অধিকাৰ আৰু সাহসৰ দলিল বুলি মন্তব্য কৰে। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন কাইলৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীয়ে লাভ কৰা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত আৰু হস্তশিল্প সন্দৰ্ভত উপস্থাপন কৰা হ'ব। কৃষি বিভাগে ৰাজ্যত নতুন কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ জৈৱিক কৃষি পদ্ধতিৰ প্ৰতি কৃষকসকলক আকৰ্ষিত কৰিবলৈ বিশেষ প্ৰচেষ্টা চলাইছে। ইয়াৰ অংশ হিচাপে ধেমাজি জিলা কৃষি বিভাগে কালি জিলাখনৰ মাছখোৱাত এখন সজাগতা সভা অনুষ্ঠিত কৰে। এই সভাত জৈৱিক কৃষিৰ বাবে উপযোগী ভূমি চিনাক্তকৰণ, ভৱিষ্যতৰ সম্ভাৱনা, কৃষি পদ্ধতি, জৈৱিকভাৱে উৎপাদিত কৃষি সামগ্ৰীৰ বজাৰ দখল আদিৰ সন্দৰ্ভত সবিশেষ অৱগত কৰা হয়। এই কাৰ্যসূচীত ৰাজ্যৰ কৃষি সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক মানৱজ্যোতি দাসৰ লগতে জিলা কৃষি বিভাগৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাজ্যত জৈৱিকভাৱে উৎপাদিত অন্যান্য সামগ্ৰীৰ লগতে জহা আৰু বাওধানৰ চাউলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্যাপক চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কৃষি বিভাগে সমগ্ৰ ৰাজ্যতে জৈৱিক কৃষিক উৎসাহ যোগোৱাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মাহমৰাৰ বিধায়ক সুৰজ দিহিঙে আজি মৰাণ পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰে। বিধায়কগৰাকীৰ পৌৰসভাৰ সদস্য হিচাপে শপত গ্ৰহণে জনপ্ৰতিনিধি আৰু স্থানীয় নগৰ প্ৰশাসনৰ মাজৰ সমন্বয় অধিক শক্তিশালী কৰাৰ উপৰি চৰকাৰী সেৱাসমূহ জনসাধাৰণে লাভ কৰাটো সুনিশ্চিত কৰাত সহায়ক হ'ব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানত চৰাইদেউ জিলা আয়ুক্ত ডঃ নেহা যাদৱকে ধৰি জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত

0: শৰ্মাৰ নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ। ৰাজ্য চৰকাৰ আৰু বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল আৰু শ্বিলঙত কাইলৈ উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী।

0: সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো কৃষক ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। প্ৰিয় কৃষক বন্ধু, অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছো কথোপকথন। এই শিতানত আমি আজি লগ পাইছো নৈ দেউৰী গাঁৱৰ দুজন প্ৰগতিশীল কৃষক। তেওঁলোক হৈছে ক্ৰমে সোমেশ্বৰ বৰা আৰু মোহন চন্দ্ৰ বৰা। আহকচোন তেওঁলোকৰ মুখেৰে তেওঁলোকৰ কৃষিকৰ্মৰ কথা শুনো। প্ৰিয় কৃষক বন্ধু, আজি আমাৰ কথোপকথন শিতানলৈ আমন্ত্ৰণ কৰি আনিছো নৈ দেউৰী গাঁৱৰ দুজন প্ৰগতিশীল কৃষক। তেওঁলোক হৈছে ক্ৰমে সোমেশ্বৰ বৰা আৰু মোহন চন্দ্ৰ বৰাক। নমস্কাৰ।
1: নমস্কাৰ।
0: আপোনালোক দুয়োজনকে আমাৰ কৃষকবাণী অনুষ্ঠানলৈ স্বাগতম জনাইছো। আমি জানিব পাৰিছো আপোনালোকে বহুদিনৰ পৰা খেতি বাতিৰ লগত জড়িত হৈ আছে, কৃষি কৰ্মৰ লগত জড়িত হৈ আছে। মই প্ৰথমে সোমেশ্বৰ বৰা তেখেতৰ ওচৰলৈ গৈছোঁ। বৰ্তমান যিহেতুকে আমাৰ শাক পাচলিৰ খেতি, জিকা, ভোল এনেধৰণৰ খেতিও কৰা হৈ আছে, সেইখিনি আপুনি কৰিছে বুলি আপুনি আমাক আগতীয়াকৈ জনাইছে, আৰু আপুনি কেঁচু সাৰৰ লগত বিশেষভাৱে জড়িত হৈ আছে। মই প্ৰথমে আপোনাৰ পৰা কেঁচু সাৰৰ বিষয়ে জানিব বিচাৰিম, যিহেতুকে আমাৰ খেতিত এতিয়া জৈৱিক পদ্ধতিৰে সকলোৱে খেতি কৰিবলৈ আৰম্ভ কৰিছে, কেঁচুসাৰ যথেষ্ট গুৰুত্ব আছে। কেতিয়াৰ পৰা এই কেঁচুসাৰ কৰিছে আৰু কেনেকৈ পদ্ধতিত কৰিছে, এই কথাখিনি আমাৰ কৃষক বন্ধুসকলক প্ৰথমে জনাওক।
1: নমস্কাৰ, মোৰ নাম শ্ৰী সোমেশ্বৰ বৰা। মই এতিয়া কেঁচুসাৰ সম্পৰ্কে ক'ব আহিছোঁ। প্ৰথমতে মই আমাৰ নগাঁও যেতিয়া কৃষি বিভাগত প্ৰথম কেঁচুসাৰ আৰম্ভ হ'বলৈ আহিছিল, তেতিয়া আহোঁতে মোৰ একেলগে ক্লাছ ফ্ৰেণ্ড কৈলান বৰুৱাদেৱ VLW আছিল। তেওঁৰ জৰিয়তে আমি মানে প্ৰথমতে কেঁচুসাৰ তৈয়াৰ কৰিবলৈ শিকিছিলোঁ। শিকোঁতে তেওঁ কেনেকৈ কি কৰিব লাগিব সম্পূৰ্ণখিনি আমাক
0: তাৰপৰা
1: প্ৰশিক্ষণ ব্যৱস্থা কৰিছিল। প্ৰশিক্ষণটো প্ৰথম আমাক ব্যৱস্থা কৰিছিল এনেকুৱা ভাৱত যে এটা পাকা টেংকি বনাব লাগিব, 7 ফুট লম্বা আৰু 3.5 ফুট বহল, তাৰ মাজত 2টা পাৰ্ট কৰিব লাগিব। কৰি পেলাই এটা পাৰ্টত প্ৰথমতে আমি 2 ইঞ্চিমান গোবৰ দিব লাগিব, তাৰপিছতে মেটেকাটো কাটি পেলাই অকণমান জহাই লৈ পেলাই আকৌ মেটেকা দিব লাগিব 2 ইঞ্চিমান, তাৰপিছত কলগছ দিব লাগিব জহাই পেলাই, তাৰপিছত আকৌ জাবৰ জোঁথৰ দিব লাগিব। তেনেকৈ দি পূৰা তাত প্ৰায় 1 কেজিমান বা 0.5 কেজিমান কেঁচু এৰি দিব লাগিব। সেই কেঁচুটো আমি মানে অকণমান লোকেলত আমাৰ পোৱা অসুবিধা হয়, আমি সেইকাৰণে আমি খেনচোৱা সঞ্জীৱ গোস্বামী বুলি কয়
0: তেওঁৰ পৰা
1: আমি লৈ গৈছিলোঁহি। নি পেলাই আমি কেঁচুসাৰ তৈয়াৰ কৰিলোঁ আৰু সেই কেঁচুসাৰ তৈয়াৰ কৰাৰ পৰাই আমাৰ গাঁৱত আমি বহুকেইজন কৃষকক নি পেলাই আমাৰ ডিপাৰ্টমেণ্টত ধৰি ট্ৰেইনিঙো দিয়ালোঁ। দিয়াই পেলাই আমি গাঁৱত বৰ্তমান 33টা টেংকি আমি বনাই প্ৰত্যেকে সেই কেঁচুসাৰৰ ওপৰত আমি স্বাৱলম্বী হৈ আছোঁ। আৰু কেঁচুসাৰ দিয়াত আমাৰ এটাই ভাল হৈছে, প্ৰতিটো ফল মানে সোৱাদ বা খোৱা হেৰিটো বহুত এটা ভালদায় পোৱা যায়।
0: মানে আপোনালোকৰ গোটেই গাঁওখনতে এতিয়া কৃষকসকলে কেঁচুসাৰ কৰিছে?
1: কৰিছে।

0: সাৰ
1: তেইছটা
0: কৰিছে।
1: টেংকি আমি নিজে বনাইছোঁ,
0: হয়
1: 23 জন কৃষকে
0: হয়
1: বনাই লৈ পেলাই আমি তাত আমি নিজে কেঁচু সাৰত ব্যৱহাৰ কৰোঁ,
0: উৎপাদন কৰিছে।
1: উৎপাদন কৰোঁ
0: আৰু
1: কৰি
0: আপোনালোকৰ যিখিনি সামগ্ৰী, যিখিনি আপোনালোকে কৃষি কৰে,
1: হয়
0: যিখিনি খেতি কৰে, তাত কেঁচু সাৰেই প্ৰয়োগ
1: তাত
0: কৰে।
1: কেঁচু সাৰ প্ৰয়োগ কৰোঁ।
0: হয়
1: আৰু ফলটো মানে কি হয়, মানে চেহেৰা পাতিৰপৰা ধৰি সবফালে মানে ভাল হয়।
0: হয়
1: এনেই ইউৰিয়া বা ছুপাৰ এইবিলাক যদি আমি ব্যৱহাৰ কৰোঁ, প্ৰথমতে চেহেৰাটো উঠি আহে, পিছলৈ আকৌ লাষ্ট ফিনিচিঙত মানে চেহেৰাটো নাইকিয়া
0: বেয়া
1: হৈ যায়।
0: হৈ যায়। হয়
1: আৰু তাৰ বিনিময়ত মানে ধৰি লওক কিছুমান আজিকালি বহুত
0: বেমাৰ আজাৰ হ'ব
1: বেমাৰ
0: পাৰে।
1: আজাৰো হোৱা দেখা গৈছে।
0: হয়
1: সেইমতে আমি ধৰি লওক এতিয়া যেতিয়া বস্তুটো ফলটো লাগিব, ফলটো হোৱাৰ সময়তে আকৌ কিছুমান পোক পৰুৱা আহে, সেই পোক পৰুৱাটো নিবাৰণৰ কাৰণে আমি ধৰি লওক গৌমূত্ৰ বা তাৰপিছতে এই হেৰি দিওঁ, ঘিউ এনেকৈ মিলাই পেলাই, তাৰপিছত জলকীয়া আদা নহৰু এনেকৈ সেই সমস্তখিনি দি মিলাই তাৰপৰা স্প্ৰে কৰিলোঁ, সেই ফলত যিখিনি পোক পৰুৱা লাগে পোকখিনিও মানে নিৰাময় হয়, আমাৰ মানে ফলটো এটা সুবিধাজনক হয় আৰু।
0: হয় আপোনাৰ লগত আকৌ পিছত কথা পাতিম।
1: হয়
0: এবাৰ মই মোহন চন্দ্ৰ বৰা তেখেতৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপুনি যিহেতুকে কৈছে যে আপুনি ধান কৰে, সৰিয়হ কৰে, তিল কৰে আৰু শাক পাচলি খেতিৰ লগত আপুনি বিশেষভাৱে জড়িত,
1: হয়
0: এতিয়া যিহেতুকে শালি ছিজন আহি আছে নহয়নে বাৰু,
1: হয়
0: আমাৰ বৰষুণো হৈছে যিহেতুকে, পথাৰত এটা সুবিধা হৈছে,
1: হয় হয়
0: শালি খেতি কৰিব পৰা
1: এইবাৰ
0: সুবিধাখিনি আমাৰ হৈছে। এইবাৰ আপুনি কিমানমান শালি ধান কৰাৰ কথা ভাবিছে বা কঠীয়া পাৰিবলৈ হৈছে নেকি? আপুনি পথাৰ দ্বাৰা পথাৰখিনি কেনেধৰণে প্ৰস্তুতি কৰিছে?
1: ধন্যবাদ। শালি খেতিৰ কাৰণে বৰ্তমান মই কঠীয়া পেলাবৰ কাৰণে বা আধা বিঘা মাটি ধুনীয়াকৈ মই উলিয়াই লৈছোঁ, আৰু 8 বিঘা 10 বিঘামান মই শালি খেতি কৰিম। আৰু বৃহস্পতি মানে এতিয়া আমি 4 বিঘামান মাটি মানে ধৰক এচাহমানকৈ হাল বাই থৈ দিয়া হৈছে, মানে ঘাঁহ বনটো মানে পচিবৰ কাৰণে। তাৰপিছত লাহে লাহে আমি আৰু 1 সপ্তাহ 10 দিনৰ পিছত বৰষুণ যেতিয়া অকণমান বেছি হ'ব তেতিয়া আকৌ চহাব লাগিব, মাটি ধুনীয়া কৰিব লাগিব।
0: হয়
1: তাৰপিছত আমি আহাৰ মাহ সোমোৱাৰ লগে লগে আমি শালি খেতি প্ৰথম আৰম্ভ কৰিম।
0: হয়
1: আৰু সেই শালি খেতিত মই মানে অইন সাৰ, ৰাসায়নিক সাৰ প্ৰয়োগ নকৰোঁৱেই, কেৱল গোবৰ দিওঁ, সৰহ সৰহকৈ গোবৰ দিওঁ। আৰু তেনেকৈ যিটো সেই গোবৰৰ যিটো উৎপাদন, মানে ৰাসায়নিক সাৰ দি পেলাই যিটো উৎপাদন কৰা হয়, আৰু আপোনাৰ ঘৰুৱা আমি গোবৰ সাৰ দি যিটো উৎপাদন কৰা হয় তাৰ পাৰ্থক্য এটা আছে। তাত ধৰক 4 মোন 5 মোন বেছি হয়,
0: হয়
1: আৰু আমি ঘৰুৱাভাৱে যিটো সাৰ দিওঁ 4-5 মোন কমে। আৰু এইটো হ'ল নিৰোগী
0: হয় হয়
1: প্ৰতিটো খেতি, আৰু ঠিক সৰিয়হতো আৰু তিলতো বা অন্য মাহজাতীয়তো অইন ৰাসায়নিক সাৰ ব্যৱহাৰ
0: ব্যৱহাৰ
1: বৰ্তমান
0: নকৰে।
1: কৰা নাই,
0: হয়
1: কৰিছিলোঁ যদিও মানে পাতলাকৈ কৰিছিলোঁ, কিন্তু এই 2 বছৰমানৰ পৰা মই কৰা নাই এইটো।
0: ব্যৱহাৰ কৰা নাই।
1: হয়
0: হয় এতিয়া যিখিনি শালি খেতি কৰিব, আপুনি যোৱা বছৰ কি ধান কৰিছিলে?
1: যোৱা বছৰ আপোনাৰ ৰঞ্জিত, আপোনাৰ স্বৰ্ণমচাৰি, গয়া, জহা, এইকেইটা জাত মই লগাইছিলোঁ।
0: ফলাফল ভাল?
1: ফলাফল বেয়া নহয়, ভাল ভাল ফলাবলৈ পাইছোঁ।
0: এবাৰ কি কি কৰিব?
1: এইবাৰ সেই মই আৰু নতুনকৈ এটা মেঘনা বুলি কয়, সেইটো এটা জাতৰ, আকৌ গয়া আছে, ৰঞ্জিত আছে, তাৰপিছত আপোনাৰ জহা আছে, এইকেইটা মই প্ৰজাতি মই লৈছোঁ হাতত।
0: এতিয়া কঠীয়া পাৰিব হোৱা নাই আৰু।
1: কঠীয়া বৰ্তমান এতিয়ালৈকে পৰা নাই, মাটি ধুনীয়া কৰি লৈছোঁ, মানে বেছি আগতীয়াকৈ কৰিলে বৰষুণটো কমি আছেতো, কঠীয়াটো বয়স হৈ যাব আৰু উৎপাদনটো কমি আহিব, সেইটোৱে কথা। 1 সপ্তাহ 10 দিনৰ ভিতৰত মানে পিছত আমি কঠীয়া পেলোৱা আৰম্ভ কৰি দিম।
0: এতিয়া যিখিনি কঠীয়াৰ কাৰণে মাটিটো প্ৰস্তুত কৰিলে, তাত আপুনি গোবৰ
1: মই
0: কিমানমান
1: গোবৰ
0: দিলে?
1: দিছোঁ বা গোবৰ আজি 1 মাহৰ আগৰ পৰা মই গোবৰ দি পেলাই 2 চাহ 3 চাহ মই বৰ্তমান চহালোঁ, ট্ৰেক্টৰ দি চহালোঁ, আৰু এতিয়া মাটি ধুনীয়া হৈ আছে। আৰু এতিয়া বন বৰ্তমান নাই, আৰু তাত যিটো বন হয় মই বনটো বাচি পেলাই তাত আকৌ জ্বলাই দিওঁ, জ্বলাই দিওঁ, সেইটো এটা ধুনীয়া সাৰ হয়, তেনেকৈ প্ৰস্তুত কৰিছোঁ আৰু।
0: হয় তাৰপিছত আৰু আপুনি ক'লে যে সৰিয়হ খেতিৰ কথা কৈছিলে,
1: হয়
0: যোৱা বছৰ সৰিয়হ কিমানমান পালে?
1: সৰিয়হ যোৱা বছৰ প্ৰায় মই 8 কঠামান সৰিয়হ কৰিছিলোঁ। যোৱা বছৰ যিটো সৰিয়হ খেতি, বতৰৰ কাৰণে মানে জলবায়ু ওপৰতে মানে সৰিয়হটো হয়তো বৰষুণ কম, যিটো পাব লাগিছিল সেইটো অকণমান কম পালোঁ ধৰক। আৰু তেনেকৈ সেই সময়তে আমাৰ কৃষি বিভাগৰ ফালৰ পৰা জিলা কৃষি বিষয়াসকল গৈছিলে, সেই

0: অকণমান আলোচনা কৰিছিলে যে এইটো মানে জলবায়ু অকণমান হেৰি কৰাৰ কাৰণে সুয়টো হেৰিছে। কোনোবা বছৰ ধুনীয়া হয় কাৰণ বৰষুণ নাই, সেই 4 মাহ সম্পূৰ্ণ বৰষুণ নাই। আৰু ধৰক প্ৰতি বিঘাত আমি নাই কমেও 10 কেজিমানকৈ কম পাইছোঁ আৰু, সেইটোৱেই আৰু। কাৰণ আমাৰ যিহেতু আমি ওখ জাতটো নকৰোঁ, আমি চাপৰ জাতটো কৰোঁ সৰিয়হৰ, সেই সিমানখিনিয়ে আৰু।
1: যিখিনি সৰিয়হ পালে সৰিয়হখিনি কি কৰিলে?
0: সৰিয়হখিনি বৰ্তমান আছে আমাৰ বিক্ৰী কৰা নাই। সৰিয়হখিনি মানে সেয়া ধৰক আমি খোৱা যিটো এবছৰৰ সৰিয়হটো, সৰিয়হটো আমি ষ্টক কৰি পেলাই আমি মিলত মিলিং কৰোঁ, মিলিং কৰি খাই দিওঁ।
1: আপোনাৰ ওচৰলৈ আকৌ পিছত আহিম। এবাৰ আমি হোমেশ্বৰ বৰা তেখেতৰ ওচৰলৈ আহিছোঁ। আপুনি যিহেতুকে কেঁচু সাৰৰ কথা কৈছেই, কেঁচু সাৰ কি পদ্ধতিৰে কৰিব পাৰি, কেনেদৰে আপোনালোকে কৰিছে এইখিনি কথা কৈছে। এতিয়া যিখিনি কেঁচু সাৰ উৎপাদন হয় সেইখিনি আপোনাৰ খেতিতেই ব্যৱহাৰ কৰে, তাৰ উপৰি যিখিনি বেছি হৈ থাকে সেইখিনি আপুনি কি কৰে?
2: সেইখিনি মই কিছু কিছু মানুহ মোৰ ওচৰত যায় গ'লে মই পাৰ কেজিত 10 টকাকৈ তেওঁলোকক
1: বিক্ৰী কৰি দিওঁ। আৰু কিমানমান দিন লাগে কেঁচু সাৰটো উৎপাদন হওঁ?
2: এনেই 45 দিনত পূৰা ধুনীয়া হৈ যায়। 45 দিনত আমি মালটো উঠাব পাৰোঁ কেঁচুটো, কেঁচু সাৰটো। আকৌ ছাইডৰ টেংকি এটা আছে, তাত আকৌ বস্তু পেলাই আকৌ সেই কেঁচুটো চালি চালি তাত দি দিওঁ।
1: কেঁচুখিনি আপুনি এবাৰেই কিনিছিলে?
2: কেঁচুখিনি এবাৰেই কিনিছিলোঁ,
1: তাৰপৰা
2: মাজে মাজে আকৌ মানে বেছি খৰাং বতৰ হ'লে অলপ মৰি যায়, মৰি গ'লে আকৌ বেলেগৰ পৰা আমি সংগ্ৰহ কৰোঁ কেঁচুটো,
1: তেনেকৈ কৰে।
2: হয়,
1: এতিয়া আপোনালোকৰ গাঁওখনত গোটেইখিনি মানুহে ধৰি লওক কেঁচুসাৰেই ব্যৱহাৰ
2: কৰে? সৰহখিনি কেঁচুসাৰে ব্যৱহাৰ কৰে।
1: কেঁচুখিনি শাক পাচলি কৰে, যিখিনি এতিয়া বৰ্তমান শাক পাচলি আমাৰ জিকা, ভোল, তৰৈ এনেধৰণৰ, এইখিনি এতিয়া কেনেকুৱা কৰি আছে? কিমান
2: এনেই জিকা, ভোল, তৰৈ বৰ্তমান এতিয়া মোৰ হেণ্ডালিত বগাই আছে, আৰু কেৰেলাও এতিয়া কলি আহিছে, আৰু বাকী ভেন্দি বৰ্তমান এতিয়া ছিঙি আছোঁ মই।
1: ভেন্দি ছিঙি আছে? ভেন্দি কিমানমান কৰিছিলে?
2: ভেন্দি 1 কঠামান কৰিছোঁ, আৰু আলু কৰিছিলোঁ প্ৰায় 2 কঠামান। 2 কঠামানত মই 6 কুইণ্টেলমান আলু পালোঁ, অলপ বিক্ৰী কৰিলোঁ, আৰু বাকী অলপ ইটো সিটোক দিয়া, বাকী এতিয়া অলপ ঘৰত
1: ৰাখিছোঁ,
2: মেলি থৈ দিছোঁ, তাৰপৰাই খাই থকা হয়।
1: বৰ ভাল, আপুনি যথেষ্টখিনি আলু পালে।
2: হয়, আলু পাইছোঁ।
1: আলু খেতিটো কৰিবলৈ যাওঁতে মানে মাটি প্ৰস্তুতটো কেনেধৰণে কৰিছিল?
2: আলু খেতিটো যেতিয়া কৰিবলৈ যাওঁ, মাটিটো তেতিয়া মোৰ গৰু আছিল, গৰু দি মই প্ৰায় 5-6 ইঞ্চিমান মাৰি লৈছোঁ, লৈ ধুনীয়াকৈ গোবৰ দিছোঁ, গোবৰ দি পেলাই আকৌ হাল বাই অলপ দিন থৈ দিছোঁ। থৈ দি পেলাই তাৰপিছত যেতিয়া আলুটো লগোৱা আগে আগে মই চূণ মাৰিছোঁ, আৰু মালাথিয়ান পাউডাৰ আনি প্ৰায় 1 সপ্তাহৰ আগতে মই ছটিয়াই পেলাই মাটিটা ধুনীয়াকৈ প্ৰস্তুত কৰি থৈ দিছোঁ। থৈ দি পেলাই তাৰপিছত লগাইছোঁ, আৰু বীজটো মই ডিপাৰ্টমেণ্টৰ পৰাই নিছোঁ,
1: আলুৰ কঠীয়াখিনি।
2: হয়,
1: ডিপাৰ্টমেণ্টৰ পৰা লৈছে, গতিকে সেইটো আপোনাৰ ফ্ৰী, সেইটো কিনিবলগীয়া হোৱা নাই?
2: নাই, কিনিবলগীয়া হোৱা নাই, মানে ডিপাৰ্টমেণ্টৰ পৰা নিছোঁ, মই সৰহকৈ নিছোঁ, নে মই গোটেই গাঁৱতো ডিষ্ট্ৰিবিউচন কৰিছোঁ, আৰু মই নিজেও কৰিছোঁ।
1: অঁ, খুব ভাল কাম কৰিছে। আৰু সেই আলুখিনি এবাৰ মানে হেৰিটোও ভাল ন,
2: জাতটো ভাল, বহুত ধুনীয়া জাত,
1: আৰু আলু উৎপাদনো ভাল,
2: আলু উৎপাদন ভাল, আলুটো এবাৰ জাতো ভাল, আৰু আলুটো মানে খুব ধুনীয়া সিদ্ধ হয়।
1: এই আলুখিনি কৰি পেলাই আপুনি আপোনাৰ আলুখিনি কৰিবলৈ যাওঁতে কিমানমান পইচাৰ প্ৰয়োজন হৈছিলে? জাতটোতো আপুনি পাইছিলেই,
2: পাইছোঁ,
1: বাকী মাটিখিনিতো আপোনাৰ নিজা,
2: মাটিখিনি মোৰ নিজা,
1: কিন্তু আপোনাৰ ধৰি লওক নিৰণি সময়ত মানুহ লগা হৈছিলনে, বা সাৰ চাৰ দিয়া
2: এনেই নিৰণি সময়ত মই
1: বা খান্দোতেতো লাগিছিলে মানুহ?
2: মই মাত্ৰ 3 কঠামান কৰিছোঁ, কাৰণ অকলশৰীয়া মানুহ কাৰণে। এনেই 3 কঠা মাটিত মই নিজে সেইখিনি শ্ৰম কৰিছোঁ, মই মানে তাত 1 টকাও মই খৰচ পাতি বঢ়া নাই, কাৰণ কিয় মই নিজেই মানে যিকণ সময় পাৰোঁ সেইকণ সময় মই তাতেই ব্যস্ত হৈ কামখিনি কৰি থাকোঁ। আৰু খান্দা সময়টো মই মানে ধৰি লওক আগবেলা যদি খান্দো, আকৌ পিছবেলা সময় নহ'লে পিছদিনা খান্দো, তেনেকৈ খান্দি চেচ কৰিছোঁ।
1: আৰু আলুখিনি বিক্ৰী ক'ত কৰিলে?
2: আলুখিনি বিক্ৰী মই গাঁৱতো কৰিছোঁ, আৰু বজাৰত যায়, আৰু মোৰ ঘৰতে নিজৰ দোকান আছে, তাতো মই চেল কৰোঁ।
1: গতিকে আলুৰ পৰা এটা ভাল উৎপাদন পালে, কিমানমান পইচা পালে বাৰু?
2: এনে মই তেতিয়া হেৰি কেজি 15 টকাকৈ
1: বিক্ৰী
2: কৰা হৈছিল, কিন্তু এতিয়া অকণমান ৰেটটো বাঢ়িছে আৰু, তথাপিতো মানে 15 টকাকৈ মই প্ৰায় 3 কুইণ্টেলমান বেচিলোঁ।
1: বাৰু ঠিক আছে, এতিয়া আপুনি যিখিনি আপুনি ভুল জিকা কৰিছে সেইখিনি কৰিবলৈ যাওঁতে হেণ্ডালিৰ প্ৰয়োজন হয়। বাঁহৰ প্ৰয়োজন আছে, মাটি প্ৰস্তুতটো কি ধৰণে প্ৰথমে কৰিছিলে, তাত কেনেকৈ কেনেকৈ দিছিলে?
2: এনেই প্ৰথম

0: প্ৰথমতে মই মাটিটো ধুনীয়াকৈ হাল বাই লৈ তাৰপিছত তাত কিছুমান ঢাপ বনাই লৈছোঁ, সৰু সৰু ঢাপ বনাই লৈ তাত গোবৰ আৰু গোবৰ গুড়ি সেই মিলাই পেলাই,
1: শুকান গোবৰ,
0: শুকান গোবৰ মিলাই থৈ দি পেলাই তাৰপিছত গুটিটো তিয়াই পেলাই ধুনীয়াকৈ গা জুলিয়াই তাত দিছোঁ। যেতিয়া গজিছে, গজাৰ পিছত মই হেণ্ডালি, মোৰ নিজৰ ঘৰৰ বাঁহ আছে বহুতখিনি, সেই বাঁহৰ চালি দি পেলাই মই নিজে তাত ব্যৱস্থা
1: এতিয়া বগাইছে,
0: কলি আহিছে।
1: এইখিনি বস্তু বিক্ৰী কৰিবলৈতো বিশেষ অসুবিধা,
0: বিশেষ অসুবিধা নহয় মোৰ, কাৰণ ওচৰতে ননী বজাৰ আছে, মই বজাৰলৈ লৈ যাওঁ, তাতো বেচোঁ। আৰু এতিয়া বৰ্তমান মোৰ মিঠালো আছে, সেয়াও খান্দিম, খান্দিলে বজাৰ যাব।
1: অঁ, যিহেতুকে নহয় বজাৰ এখন আছে, আপোনালোকৰ সুবিধা হয়,
0: সুবিধা হয়।
1: আৰু মিঠা আলু কৰিছোঁ বুলি ক'লে যে, মিঠা আলু কিমানমান মাটি কৰিছে?
0: মিঠা আলু বেছি কৰা নাই, মই প্ৰায় আধা কঠামান মাটি কৰিছোঁ, কিন্তু সেইখিনিতে মোৰ ভালেখিনি প্ৰডাকশ্যন হ'ব, মিনিমাম 2-1 কুইণ্টেলৰ ওপৰত যাব।
1: মানে ভাল হৈছে,
0: ভাল হৈছে। একে কষ্টও কম, বেছি প্ৰডাকশ্যনো বেছি।
1: তাৰ মানে বীজটো ক'ৰ পৰা আনিছিলে?
0: বীজটো মই নিজে মানে তাৰ যিবিলাক ঠাইবিলাক, ঠাইবিলাক মই য'তে ত'তে বাঁহত তোলে, গাঁত খানিখিনি পুতি থওঁ, তাৰপৰা পোখা মেলি থাকে, সেইবিলাককে আকৌ নি ৰুই দিলে হৈ যায়।
1: হয় হয়, গতিকে তাৰ উৎপাদন আপুনি এটা ভাল পাব, মানে হেৰি কৰিবলৈ সময় হৈছেহি আৰু ন?
0: হৈছেহি হৈছে, এতিয়া বৰ্তমান খান্দিব পৰাই হৈ হৈ গ'ল মোৰ।
1: গতিকে সেইখিনিতো আপোনাৰ যথেষ্টখিনি পইচা পাব। তাৰ উপৰি আপোনাৰ গৰু ছাগলী আছে?
0: গৰু ছাগলী আছে,
1: যিহেতুকে গোবৰটো
0: এনে ছাগলী নাই মোৰ, এনে গৰু বৰ্তমান এতিয়া মাইকী গৰুৱে 5 জনী আছে আৰু দমৰা এটা আছে। আৰু গৰু ডাঙৰ গৰু ভাল, অকণমান বয়স হোৱাৰ কাৰণে এইবাৰ মই সলাইছোঁ, আকৌ নতুনকৈ কিনিম এতিয়া।
1: গাই গৰু যিখিনি আছে আপোনাৰ, গাই গৰুখিনিৰ গাখীৰ উৎপাদন হয়?
0: এজনীয়ে গাখীৰ ডেইলি এতিয়া 4 লিটাৰকৈ মোৰ ডেইলি দিয়ে আছোঁ।
1: ইমানখিনি গাখীৰ আপুনি কি কৰে?
0: ইমানখিনি গাখীৰ মানে মোৰ ওচৰতে ডায়েৰী এজেণ্ট আছে, তাত দিওঁগৈ, ৰাতিপুৱাও দিওঁ, ভাতিবেলাও দিওঁ। আৰু প্ৰায় মোৰ 3-3জন মানুহ ঘৰৰ পৰিয়ালৰ 3 পোৱা বা 1.5 লিটাৰমান গাখীৰ মই ডেইলি
1: ৰাখি ৰাখি থওঁ, আৰু বাকীখিনি আপুনি দি দিব পাৰে।
0: হয় হয়
1: হয়, এইখিনি বৰ সুন্দৰভাৱে আপুনি আপোনাৰ পৰিয়ালটো চলি আছে,
0: পৰিয়ালটো ধুনীয়াকৈ চলি আছে,
1: ধুনীয়াকৈ চলি আছে। হয়, তাৰ উপৰি আপুনি গৰুৰ যিটো মানে খাদ্য লাগে, সেইখিনি খাদ্য আপুনি ক'ৰ পৰা যোগান ধৰে?
0: এনেই খাদ্যটো মোৰ ঘৰত নিজৰ ধান যেতিয়া মিলিং কৰোঁ, তাৰ দানাটো আনোৱেই, আৰু তাৰ বাদে মই চাপৰ বা পৰবী অলপ মানে কম কমকৈ কিনিও আনো, আনি পেলাই মই ঘৰত তেওঁলোকক দিনটো গৰু পথাৰ এৰাল দি থওঁ, সন্ধিয়া আনি অলপ অলপ দানা দি কৰি ঠিক কৰি থাকোঁ। তেনেকৈ গৰু ধুনীয়াকৈ চেহেৰা পাতি
1: হৈ আছে আৰু।
0: হয়
1: হয়, আৰু এবাৰ আমি মোহন চন্দ্ৰ বৰা তেখেতৰ ওচৰলৈ গৈছোঁ। আপুনি ধান খেতিৰ কথা ক'লে, সৰিয়হৰ কথাও ক'লে, তিলৰ কথা কৈছিলে, আপুনি তিল খেতি কৰোঁ বুলি কৈছিলে, কওকচোন কিমান বিঘামান মাটিত তিল কৰিছিলে?
2: কিমান বিঘামান মানে এইবাৰ এইবছৰ মানে ধৰক 1 বিঘামান মাটি মই তিল কৰিছোঁ।
1: হয়,
2: আৰু তিল আজি 15 দিনমানৰ আগতে তিল সিঁচা হ'ল, 15-20 দিনৰ আগতে। বৰ্তমানলৈকে বিশেষ বেয়া দেখা নাই, ভালেই দেখিছোঁ। আৰু তিলৰ মাজে মাজে মই বা বেলেগ এটা হেৰি কৰিছোঁ, মালভোগ কলৰ পুলি মই লগাই দিছোঁ তিলৰ মাজে মাজে, প্ৰায় আপোনাৰ 14-15 ফুট গেপ কৰি পেলাই, যাতে ট্ৰেক্টৰ সোমাব পাৰে এটাইকেইটা ছাইডত। মই তেনেকৈ 9 জোপা মই আপোনাৰ মালভোগ কল আৰু চেনিচম্পা কল মই লগাই দিছোঁ, যাতে এটাইকেইটা ছাইডত দি ট্ৰেক্টৰ অহা যোৱা কৰিব পাৰে, মই তেনেকুৱা এটা গেপ পজিশ্যনত লগাই থৈছোঁ। আৰু ঘৰতো তেনেকৈ মালভোগ কল আপোনাৰ ঘৰৰ আগফালে আছে, চোতাল বুলিয়ে ক'ব লাগিব। আৰু তাৰ ভিতৰতে আপোনাৰ 8-9 জোপামান চেনিচম্পা আৰু মালভোগ কলৰ লগাইছোঁ, আৰু তিল সেই সিমানেই লগাইছোঁ, আৰু বেছি লগোৱা নাই।
1: তিলৰ যিখিনি মাটি প্ৰস্তুতটো কেনেধৰণে কৰিছে?
2: অঁ, মই প্ৰথম 1 চাহ যেতিয়া ট্ৰেক্টৰ মাৰিছিল, তাৰ 1 সপ্তাহৰ পিছত মই তাত গোবৰ দি দিলোঁ, গোবৰ দি পেলাই 2 চাহ মই আৰম্ভ কৰি পেলাই তিল মই সিঁচি দিছিলোঁ। মাটিটো আমাৰ য'ত পেলাইছোঁ বালিচহীয়া মাটি, মাটিটো ভাল। আৰু এতিয়া বৰ্তমান দেখাত ভালেই হৈ আছে বৰ্তমান।
1: তিলৰ জাতটো ক'ৰ পৰা?
2: তিলৰ জাতটো আমাৰ ঘৰৰ জাতেই, আমি প্ৰতি বছৰ কৰা সেইটো আমাৰ ঘৰুৱা জাতেই, যিটো আহু বুলি কয়, আমি
1: আহু তিল,
2: শালি তিলটো সেই ভাদৰ লাষ্টত বা আহিনত পেলাই, আৰু সেইটো আমি আহু তিলটো আমি কৰিছোঁ বৰ্তমান।
1: ইয়াত কিবা সাৰ দিব লাগিবনে?
2: ইয়াত সাৰ একো দিব নালাগে, এতিয়ালৈকে দিয়া নাই, কেৱল গোবৰহে মই দিলোঁ, আৰু তাৰপৰা একো নিদিওঁ, আৰু
1: হৈ যাব। যিখিনি আপুনি প্ৰতি বছৰে কৰে?
2: প্ৰতি বছৰে অলপ অলপ কৰোঁ,
1: কৰে। অঁ, যিখিনি উৎপাদন হয় সেইখিনি

0: কৰে।
1: সেইখিনি আপোনাৰ আমি আমাৰ ওচৰৰ এই তেখেতে কৈছে নহয় আমাৰ ননৈ শ'লমাৰী বজাৰ, আমি তেনেকৈ কেজি কেজি হিচাপে
0: বিক্ৰী কৰি
1: বেচি দিওঁ,
0: দিয়ে।
1: কাৰোবাক 10 কেজি বা 15 কেজি লাগে পাইকাৰী দৰতো আমি দিওঁ তেনেকৈ, সেই তেনেকৈ
0: আৰু অলপ ঘৰত খাবলৈ
1: ঘৰত
0: ৰাখে,
1: খাবলৈ ৰাখোঁ আৰু,
0: যিহেতুকে তিলৰ প্ৰয়োজনীয়তাটো আমাৰ থাকেই
1: থাকেই
0: অসমীয়া
1: থাকেই
0: সমাজত হয়।
1: হয়।
0: গতিকে এইখিনি কথা আপোনালোক দুয়োজনে আহি আজি আমাৰ কৃষক বন্ধুসকলক ক'লে। এতিয়া মই সোমেশ্বৰ বৰা তেখেতক সুধিব বিচাৰিছোঁ, খেতি কৰি জীৱন নিৰ্বাহ কৰিব পাৰিনে বৰ্তমান প্ৰজন্মক আপুনি কি ক'ব?
2: বৰ্তমান নিজৰ মই এটাই ভাবিছিলোঁ যে অকল চাকৰিমুখী হৈ থাকি বিচাৰি থাকিলে নহ'ব, গতিকে কৃষি কৰিলেও আমি মানে চলিব পৰা সুবিধা
0: সুবিধা
2: আছে,
0: হৈছে।
2: কাৰণ কিয় আমি লাগি থাকিব লাগিব, অকল এটা খেতি কৰিলোঁ তাৰ পিছত যদি আকৌ
0: বহি থাকিলে
2: বেলেগ
0: নহ'ব,
2: নকৰোঁ, মাটিটা যদি বহুৱাই থওঁ তেতিয়াহ'লে আমি মানে নিজেই ফলপ্ৰসূ হ'ব নোৱাৰিম। খেতি কৰিলেও খেতি বস্তু আমি নিজেই যদি গৈ বজাৰত মিলি বেচোঁ বা কৰোঁ, সেইফালৰ পৰা আমাৰ নিজেই এটা ইনকম চ'ৰ্চ আহিব, গতিকে খেতি
0: নিজে
2: কৰি
0: হাতে কামে
2: হয়
0: কৰিব লাগিব,
2: হাতে কামে কৰি মানে নিজৰ জীৱনটো ধুনীয়াকৈ চলাই থাকিব পাৰি।
0: গতিকে আপোনালোক দুয়োজন আহি আমাৰ আজি কৃষকবাণী অনুষ্ঠানত যিখিনি কথা ক'লে,
1: হয়
0: এই কথাখিনিয়ে আমাৰ কৃষক বন্ধুসকলক নিশ্চয় উপকৃত কৰিব।
2: হয় হয়
1: বহুত বহুত
0: আগলৈ
1: ধন্যবাদ,
0: আকৌ লগ পাম।
2: হয়
0: আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ। নমস্কাৰ,
1: নমস্কাৰ,
2: হয়।
1: নমস্কাৰ, ধন্যবাদ।
0: ইমান পৰে ননৈ দেউৰী গাঁৱৰ দুজন প্ৰগতিশীল কৃষক সোমেশ্বৰ বৰা আৰু মোহন চন্দ্ৰ বৰাৰ সৈতে হোৱা কথা বতৰা শুনিলে। তেওঁলোকৰ সৈতে কথা পাতিলে আমাৰ প্ৰতিনিধিয়ে। এইবাৰ আগবঢ়াইছো দেৱকান্ত বৰদলৈৰ কণ্ঠৰ এটি লোকগীত।

0: ইমান পৰে লোকগীতটি শুনিলে।
1: এইবাৰ আহিছোঁ আজিৰ কৃষক শিতানলৈ। আজিৰ আমাৰ কৃষক বন্ধুগৰাকী হ'ল পেটবহাৰ কেহুৰাম বৰা।
2: প্ৰিয় কৃষক বন্ধু, আমি আজি উপস্থিত হৈছোঁহি জাগিয়াল পেটবহা গাঁৱত। নমস্কাৰ।
3: নমস্কাৰ।
2: হয়, আপোনাৰ নামটো কওক।
3: মোৰ নাম কেহুৰাম বৰা।
2: হয়, আপুনি কিমান দিনৰ পৰা খেতি কৰি আছে?
3: মই প্ৰায় 18 বছৰৰ পৰা খেতি কৰিবলগীয়া হ'লোঁ, কাৰণ দেউতা মিঠৈ পৰিছিলে, হাল বাব নোৱাৰা হ'ল। মই আপোনাৰ 18 বছৰৰ পৰাই হাল বাই খেতি কৰিবলগীয়া হৈছোঁ দেই। তেতিয়া কুঁহিয়াৰ কৰোঁ আপোনাৰ 3-4 বিঘা, বাও ধান কৰোঁ বাওতলী, তেতিয়া বাওতলীটো জংঘলেই হৈছে। এতিয়া বৰ্তমান কুঁহিয়াৰ খেতিটো এৰিছোঁ, সৰিয়হ মাহ আৰু ধান খেতিটোৱে কৰোঁ, এই 3বিধ খেতিয়ে কৰোঁ।
2: তেতিয়া বেছি আপোনালোকৰ এখিনি জেগাত কুঁহিয়াৰ খেতিটো বেছিকৈ হৈছিলে?
3: আমাৰ ইয়াত কুঁহিয়াৰ খেতিয়ে বেছি বিখ্যাত, জাগিয়াল পেটবহাত কুঁহিয়াৰ খেতিয়ে বিখ্যাত। মিঠৈটিঙৰ বজাৰ ফুলগুৰি থাকে বা বাটৰলৈকে বিখ্যাত জাগিয়াল পেটবহা বুলি কয়। এঘৰ 100 টিং 150 টিঙৰ তলত নেপাওঁ। আমিতো এইটো ঘৰ বনাওঁতে 150 টিং পাইছোঁ। এইটো কাঠবেটা মাংস 1965 চনত বনাইছোঁ। মৰা পাত আৰু মিঠৈটিঙৰ ধনে এইটো ঘৰ বনোৱা 1965 চনত। এতিয়া মৰা খেতি নকৰাই হৈছোঁ, বাকী ধান মাহ সৰিয়হ এই 3টাই কৰোঁ আৰু। বাকী ৰাইজে একেবাৰে নাইকিয়া নহয়, এই এই অকণমান আগতে পেৰি থকা দেখিছে, এঘৰে কৰিছে বাৰু কুঁহিয়াৰ। কিন্তু আমাৰ গোটেই জাগিয়াল পেটবহা বুলি ক'লে ফুলগুৰিলৈকে কুঁহিয়াৰ বিখ্যাত।
2: এতিয়া খেতিটো আপুনি নকৰাৰ কাৰণটো কি? এই খেতিটো যে কৰিব নোৱাৰো হৈছে, তথাপিতো মনটো আছে
3: কুঁহিয়াৰ খেতি কৰিবলৈ। মোৰ এতিয়া এইবাৰো মন গৈছে, যেতিয়া 2200 টকা টিঙৰ দাম হ'ল মন গৈছে। কিন্তু এতিয়া কথাটো হৈছে কি, মই কৰিম নহয়, মোৰ ওচৰটোৱে নকৰে, আপুনি বীৰসকলে নোৱাৰে ৰাখিব, সেই কাৰণটোতে আমি কুঁহিয়াৰ খেতি কৰিবলৈ বাদ দিছোঁ। এই মনটো যায়, মানুহ লগাই হ'লেও কৰিম, কিন্তু এতিয়া আপুনি অকলে কৰি ৰাখিব নোৱাৰে, সেইটোতে কুঁহিয়াৰ খেতিটো বাদ দিছে। সেই মাটিতে এতিয়া সৰিয়হ কিছুৱে পাতিলাও ৰঙালাও এইবিলাক কৰিবলৈ লৈছে। আমি কিন্তু সেই মাহ পেলাই আকৌ সৰিয়হ পেলাই দিলোঁ।
2: মাটিমাহ
3: তুলি আকৌ এতিয়া সৰিয়হ পেলাই দিলোঁ।
2: আগতে ধৰি লওক আপোনালোকৰ মাটিখিনিত কুঁহিয়াৰ, তাৰপিছত মাটিমাহ, সৰিয়হ সকলোখিনি কৰিছিলে,
3: সকলোখিনি মৰাপাতো কৰিছোঁ। সেই এতিয়া সৰিয়হ তোলাতে দেওমৰা কৰোঁ, দেওমৰাটো কৰোঁ দেই। সৰিয়হ তোলাৰ পিছতে দেওমৰা কৰি দিম। আকৌ দেওমৰাটো কাটিয়ে ধৰি লওক মাটিমাহ, শাওনীয়া মাটিমাহ, সেইটো শাওনতে পেলাব লাগে। ভাদ নেপায় আৰু, শাওনৰ লাষ্টত হ'লেও শাওনীয়া মাটিমাহটো পেলাই আকৌ সেই মাটিমাহটো দিলে এতিয়া সৰিয়হ পেলাইছোঁ। সৰিয়হ উঠিলে আকৌ সেই মই দেওমৰা কৰি দিম আৰু, তাৰপিছত আকৌ মাটিমাহ পেলাই দিম আৰু, সেই দিয়ে চলি আছে।
2: সেইখিনি খেতিয়ে হৈ আছে,
3: সেইখিনি খেতি আৰু।
2: এতিয়া আপুনি বৰ্তমান আপোনাৰ যিখিনি সৰিয়হ পেলাইছে, কিমান বিঘা মাটিত কৰিছে?
3: মোৰ সৰিয়হ 2 বিঘাহে পেলাইছোঁ দেই। মোৰ বৰ্তমান সেই ভাইটিয়ে 3 বিঘা পেলাই, একে ভাইকৰ কাৰণে ডাক একে একে, সি তাৰ চাইডে কৰিছে, মোৰ সিমানে কৰিছে, মোৰ 2 বিঘা।
2: মাটি প্ৰস্তুতটো কেনেকৈ কৰে?
3: মাটি প্ৰস্তুতটোত প্ৰথমতে এঘৰত গৰু আছে নহয়,

0: গোবৰ দি লওঁ, লৈ পেলাই একচাহ বোৱাই দি সমাহ বোৱাই দি মাটিটো শুকাবলৈ দিওঁ, দি পেলাই আৰু দুচাহ বোৱাই চাৰিচাহ হ'ল না পাঁচচাহত সৰিয়হটো পেলাই উঘালি দিওঁ, পাঁচচাহ পাওঁ। এতিয়া সৰিয়হ আৰু 15-20 দিন লাগিব তুলিবলৈ।
1: কেনেকুৱা জাতটো ক'ৰ পৰা আনিলে?
0: জাত মানে আমি ৰাখাটোকে পেলাই থাকোঁ। এইবাৰ কিন্তু মোক আকৌ চবকাই দিলে 1.5 কিলো, 1.5 কেজি আনিছিলোঁ, পেলাইছোঁ। বেয়া হোৱা নাই, ভালেই হৈছে বাৰু, গোটটো ডাঙৰ হয়নে কি হয় নাজানো, কিন্তু সৰিয়হ ভালেই হৈছে। এইবাৰ মই পেলোৱাটো চৰকাৰৰ পৰা পাইছোঁ 1.5 কিলো।
1: সময়তে পাইছে?
0: সময়তে পাইছোঁ।
1: এবাৰ আপোনাৰ মানে কঠীয়া ৰখাটো আপুনি নকৰিলে?
0: এইবাৰ নকৰিলোঁ আৰু, এইবাৰ যদি তুলি আকৌ এতিয়া যিটো তুলিম চৰকাৰৰ পৰা পোৱাটো ৰখাই চাম বাৰু কি হয় অহা বছৰলৈ।
1: মাটিমাহ কিমান পালে?
0: মাটিমাহ এমোন পালোঁ, 40 কিলো পালোঁ। বাৰিষাত পানী ৰয়, কিছু জেগাত পানীৰ বাবে গেলি যায় নহয়।
1: মাটিমাহৰ খেতিটোত আপোনালোকে যেতিয়া কৰে তেতিয়া পানী চানী দিবলগীয়া হয়
0: নালাগে? মাটিমাহত পানীটো মানে যিহেতুকে শাওণত আছে পেলাই যে বতৰ থাকে, জীপ থাকে, পানী কাটিহে দিব লাগে। পানী নেকাটিলে আপোনাৰ আলি পালি পানী গেলি যায়, গতিকে পানী প্ৰয়োজন নাই। কিন্তু সৰিয়হটোত পানী লাগে, এবাৰ বতৰ নহ'ল নহয়। বতৰ হোৱা হ'লে এতিয়া আমি যিটো জাত পেলাইছোঁ চৰকাৰে দিয়া, ইমানমান হ'ল এতিয়া, কিন্তু ইমান হৈছে দেই, ওখটো ইমানেই হৈছে। আপোনাক দেখুৱাই দিছোঁ ৰাস্তাৰ কাণত, এই ৰাস্তাটো গ'লে দেখাই পাব চাগে।
1: আপোনালোকৰ কাষৰ মাটিৰ দৰাটো সৰিয়হ খেতিয়ে কৰিছে?
0: সেই ভাইটোৱে, তাৰ কাষৰ দৰাত, তাৰ কাষৰ দৰাত সেই ঘৰ মানুহে আতি মানে একেলগত নহয়, সেই ঘৰ মানুহৰ সেইকে সীমাতে, সেই ঘৰ মানুহৰ কাণত মোৰ কাণত ভাইটো, ভাইটোৰ কাণত এই দেদাই ঘৰটো আছে। পাঁচঘৰ মানুহ, ছঘৰ মানুহতো তোৰ ডাঙৰ তোলাও,
1: ঠিক আছে। আপোনাৰ লগত কথা পাতি ভাল লাগিল, আগলৈ আকৌ লগ পাম। আজিৰ কথা বতৰা ইমানতে কৈছো,
0: নমস্কাৰ। কৃষ্ণ
2: শ্ৰোতাই ইমান পৰে আজিৰ কৃষক কেহুৰাম বৰাৰ লগত হোৱা কৃষি সম্পৰ্কীয় কথা বতৰা শুনিলে।
3: প্ৰিয় কৃষক বন্ধু, আজিলৈ সময় হোৱাহিল, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই ইনুমণি মহন্তই আজিৰ কৃষকবাণী ইমানতে সামৰিছোঁ। নমস্কাৰ।

আকাশবাণী নগাঁও, এতিয়া শুনক আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী। আজি 7:05 আগবঢ়োৱা হ'ব চন্দ্ৰধৰ বৰুৱা ৰচিত বৃন্দগীত, 7:45 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী।

8:02 শুনিবলৈ পাব স্বাস্থ্য ৰক্ষাত অংগনবাড়ী কেন্দ্ৰৰ ভূমিকা। এই বিষয়ে এটি আলোচনা। ইয়াত ভাগ লৈছে ৰহা অঞ্চলৰ দুগৰাকী অংগনবাড়ী কৰ্মী সাবিত্ৰী মেধি আৰু ভাৰতী ৰেখা বৰদলৈয়ে। অনুষ্ঠানটি আগবঢ়াব কিৰণ চন্দ্ৰ নাথে। 8:22 আগবঢ়োৱা হ'ব মনোজ বৰুৱা আৰু দীপক বৰুৱাৰ বেহলা বাদনত লঘু সংগীতৰ সুৰ। 8:32 অসমীয়া বোলছবিৰ গীত। 9:15 আগবঢ়োৱা হ'ব বীণাপাণী ভূঞাৰ কণ্ঠৰ ভজন। 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। এয়াই আছিল আমাৰ কেন্দ্ৰযোগে আজিৰ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী। এয়া আকাশবাণী নগাঁও। কণ্টেক্ট পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

0: শুনকচোন, আপুনি পিএম সূৰ্যক ঘৰ মুফ্ত বিজুলী যোজনাৰ বিষয়ে শুনিছেনে?
1: ভাৰত চৰকাৰ কা লক্ষ চোলাৰ পাৱাৰ সে বিজুলী বিল জিৰ' কৰনে কা ভি হে।
0: ইয়াৰ দ্বাৰা আপোনাৰ ঘৰখন সূৰ্য ঘৰ হৈ পৰিব, মানে বিজুলীৰ বিল একেবাৰে শূন্য। আৰু যদি অতিৰিক্ত বিদ্যুৎ উৎপাদন হয় তেন্তে সেইখিনি বিদ্যুৎ বিক্ৰী কৰি আপুনি পইচাও উপাৰ্জন কৰিব পাৰিব। তেন্তে বহি আছে কিয়? এতিয়াই পঞ্জীয়ন কৰক পিএম সূৰ্যঘৰ.gov.in ত।

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ সৈতে হোৱা সাক্ষাৎকালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্ৰুত বিকশিত ৰাজ্য হিচাপে অসমৰ সাফল্য তথা ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে আলোচনা। ৰাজ্য চৰকাৰ আৰু বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল। কৰ্ণাটকৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা ডি কে শিৱকুমাৰৰ ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। আৰু শ্বিলঙত কাইলৈ উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। নমস্কাৰ, এতিয়া বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ডঃ শৰ্মাই দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যসমূহৰ অন্যতম হিচাপে অসমে লাভ কৰা সাফল্য আৰু অনাগত দিনত এই যাত্ৰা অধিক শক্তিশালী কৰাৰ নীতি পৰিকল্পনাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ সৈতে এয়া আছিল ডঃ শৰ্মাৰ প্ৰথমটো সাক্ষাৎ। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীয়ে শ্ৰীমতী মুৰ্মুক সাহস, ধৈৰ্য আৰু নেতৃত্বৰ প্ৰতীক বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মত বিনিময় কৰাটো সদায় এটা প্ৰেৰণাদায়ক অভিজ্ঞতা বুলি তেওঁ কয়। সাক্ষাৎকালত ডঃ শৰ্মাই দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণৰ পাছত অসমত উন্নয়নৰ যাত্ৰাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰে আৰু গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ত বিভিন্ন কথা আলোচনা কৰে। তেওঁ লগতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদৰ সৈতেও আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকী কিছু সময় পূৰ্বে তেওঁৰ দিল্লী ভ্ৰমণ সামৰি অসমলৈ ঘূৰি আহিছে। তেওঁ এই ভ্ৰমণে অহা 5 বছৰত দ্বৈত ইঞ্জিন চৰকাৰে ৰাজ্যৰ উন্নয়নৰ যাত্ৰাক অধিক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। অসমৰ বাচক বনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু বিকাশৰ বাবে 400 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে কালি মুকলি কৰা চেনেহজৰী শীৰ্ষক অভিযান সন্দৰ্ভত নতুন দিল্লীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত বিগত 12 বছৰত মুগাৰ উৎপাদন 10,000 মেট্ৰিক টন বৃদ্ধি পাইছে। তেওঁ কয় যে মুগাৰ সৈতে জড়িত কৃষকৰ পৰা শিপিনীসকলকে সামৰি ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে ডনাৰ মন্ত্ৰালয় আৰু অসম চৰকাৰৰ যৌথ প্ৰচেষ্টাত আৰম্ভ কৰা এই প্ৰকল্পত ৰাজ্য চৰকাৰে 46 কোটি টকা বিনিয়োগ কৰিব আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয় তথা কেন্দ্ৰীয় ৰেচম পৰিষদৰ 55 কোটি টকাৰ অৰিহণা থাকিব। 33 মাহৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে অসমত বাৰ্ষিক মুগা উৎসৱৰ আয়োজন কৰা হ'ব আৰু ঢকুৱাখানা তথা লখিমপুৰত ৰেচম পৰ্যটন উদ্যান স্থাপন কৰা হ'ব।
1: মুগা ৰেলিং ইউনিট যোৰহাট, শিৱসাগৰ, মাজুলী আৰু শুৱালকুছি তথা লখিমপুৰত প্ৰতিষ্ঠা কৰা হ'ব। মুগা স্পান মিল ধেমাজিত স্থাপন কৰা হ'ব। ইয়াৰ উপৰিও 1180টা ফাৰ্মাৰ ইণ্টাৰেষ্ট গ্ৰুপক সামৰি লোৱা হ'ব। 30টা মুগা চিল্ক FPO কোঅপাৰেটিভক ইয়াত সংযুক্ত কৰা হ'ব। গতিকে সামগ্ৰিকভাৱে উৎপাদনৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ বজাৰৰ সৈতে সংযুক্ত কৰিবৰ বাবে এই ডনাৰ আৰু অসম চৰকাৰৰ যৌথ সন্মিলনত স্থাপিত এই চেনেহ এনাজৰী অভিযানে আমাৰ মুগা শিল্পক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক ত্বৰান্বিত আৰু অধিক প্ৰণালীবদ্ধ কৰিব। তাৰ উপৰিও ইয়াৰ সমান্তৰালভাৱে চিল্ক টুৰিজিম পাৰ্ক

0: স্থাপন করা হব ঢকুয়াখানার লক্ষিমপুর। আর প্রস্তাব আগবা হয়েছে যে মাল্টি ভেনু ফেস্টিভেল বিভিন্ন ঠাইত প্রত্যক্ষভাবে যাতে আমার নতুন প্রজন্ম বা বিশ্বর বিভিন্ন প্রান্তর পর্যটক সকলে যাতে আমার মুগা শিল্পর লগতে সামগ্রিকভাবে অসমৰ বয়ন শিল্পর লোককৃষ্টিক যাতে প্রত্যক্ষ করিব পারে।
1: ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰহিলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে আত্মসহায়ক গোটৰ সদস্যসকলে ৰাজ্যজুৰি এই পদক্ষেপত অংশগ্ৰহণ কৰি অকল সেউজ অসম গঢ়াৰ দিশতেই নহয় বৰং পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তিৰ অদম্য নেতৃত্ব আৰু দায়বদ্ধতাৰো উজ্জ্বল নিদৰ্শন দাঙি ধৰিব। সমগ্র শিক্ষা অসমে বিশ্ব পরিবেশ দিবসৰ সৈতে সংগতি রাখি কেতবোৰ কার্যকলাপ গ্রহণ কৰিবলৈ সকলো জিলাৰ জিলা মিশন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্র প্ৰেৰণ কৰিছে। সমগ্র শিক্ষা অসমৰ মিশন সঞ্চালক ওম প্ৰকাশে প্ৰেৰণ কৰা এই পত্ৰত উল্লেখ কৰা অনুসৰি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সামঞ্জস্য ৰাখি পৰহিলৈৰ পৰা 30 জুনলৈ ইক' ক্লাবছ ফৰ মিশন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। সুস্থ জীৱনশৈলী গ্ৰহণ, বহনক্ষম খাদ্য প্ৰণালী, ই আৱৰ্জনা হ্ৰাস, এবাৰ ব্যৱহাৰ্য প্লাষ্টিক বৰ্জন আদি বিষয় লৈ এই শিবিৰ আয়োজন কৰা হ'ব। পত্ৰখনত লগতে প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ জৰিয়তে 28,34,232 গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বিদ্যালয়ত পৰ্যাপ্ত স্থানৰ অভাৱ হলে ঘৰ, ৰাস্তাৰ কাষত, ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। মিশন সঞ্চালক ওম প্ৰকাশে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় লোকৰ সহযোগত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যকলাপ সকলো বিদ্যালয়ত পালন কৰিবলৈ আহ্বান জনাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
2: উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ বিজেপিৰ কাৰ্যালয়তো আজি এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত হয়। ইয়াৰ জৰিয়তে উমৈহতীয়া দেৱানী বিধিৰ উদ্দেশ্য, প্ৰয়োজনীয়তা আৰু ভৱিষ্যতে সমাজ জীৱনত ইয়াৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰা হয়। সংবাদমেলত ৰাজ্যসভাৰ সাংসদ যোগেন মোহন, সোণাইৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু দলৰ মুখপাত্ৰ মনোজ ধানোৱাৰে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন দিশ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়।
3: এই আইনখন আমাৰ সমাজখনৰ কাৰণে অতিকে প্ৰয়োজন বুলি আমি দলীয় মজিয়াত ক'ব বিচাৰিছোঁ। ইউ চি চি অহাৰ পিছৰ পৰাই এতিয়া জাতি ধৰ্ম নিৰ্বিশেষে সমান আকাৰত চবৰ কাৰণে প্ৰযোজ্য হ'ব। দৰাচলতে ইউ চি চি অহাৰ আগত যিটো পলিগেমি বা বহু বিবাহ প্ৰথা আমাৰ ইয়াত কিছুমানে এই বহু বিবাহ প্ৰথাৰ নামত মহিলাসকলক বা শিশুসকলৰ প্ৰতি যি অত্যাচাৰ, তেওঁলোকৰ প্ৰতি যি অন্যায় আমাৰ সমাজ ব্যৱস্থাখনত প্ৰচলিত আছিলে, এই ইউ চি চি অহাৰ পিছৰ পৰাই এই ধৰণৰ যি মহিলাসকলৰ প্ৰতি বা শিশুসকলৰ প্ৰতি যি অত্যাচাৰ বা অন্যায় চলি আহিছিল এয়া নিশ্চয়কৈ ৰোধ হ'ব, বন্ধ হ'ব।
2: একেদৰে নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জিত কুমাৰ শৰ্মাই উমৈহতীয়া দেৱানী বিধিৰ সন্দৰ্ভত বিভিন্ন তথ্য দাঙি ধৰে। তেওঁ এই দেৱানী বিধি খিলঞ্জীয়া ৰক্ষা কবচ তথা নাৰীৰ অধিকাৰ আৰু সাহসৰ দলিল বুলি মন্তব্য কৰে। তামোলপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট আশীষ ভৰালীয়ে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন কাৰ্যকৰী দিশ সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। বহু বিবাহৰ দৰে স্পৰ্শকাতৰ বিষয়ত আইনগত সংস্কাৰৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰীভৰালীয়ে উমৈহতীয়া দেৱানী বিধিয়ে দেশৰ সকলো নাগৰিকক সম অধিকাৰ প্ৰদান কৰিব বুলি প্ৰকাশ কৰে। বিশেষকৈ ইছলামধৰ্মী মহিলাসকলক বিবাহ, বিবাহ বিচ্ছেদ, ভৰণ পোষণ আৰু সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত ই আইনী সুৰক্ষা প্ৰদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। কৰ্ণাটকৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বেংগালুৰুত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপাল থাৱৰচন্দ গেহলটে মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱায়। কৰ্ণাটকৰ প্ৰাক্তন গৃহমন্ত্ৰী ডঃ জি পৰমেশ্বৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁলোকৰ সৈতে অন্য 12গৰাকী বিধায়কেও মন্ত্ৰী হিচাপে শপত লয়। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী, দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু ৰণদীপ সিং সূৰ্যেৱালা, আধ্যাত্মিক নেতা, লেখক, অভিনেতা আৰু বিশিষ্ট উদ্যোগীসকল এই অনুষ্ঠানত উপস্থিত থাকে।

0: ইয়াৰ কুমাৰপাৰাত আজি প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এটা সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ উদ্বোধন কৰা হয়। বাক্সাৰ মুছলপুৰ ভূমি সংৰক্ষণ সংমণ্ডলৰ উদ্যোগত এই উপলক্ষে আয়োজিত অনুষ্ঠানত BTCৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰী উপস্থিত থাকে। এই সামূহিক পুখুৰী প্ৰকল্পই অঞ্চলটোৰ জলসম্পদৰ সংৰক্ষণৰ উপৰি স্থানীয় কৃষকসকলক কৃষি কাৰ্যত যথেষ্ট সহায় কৰিব বুলি শ্ৰীনাৰ্জাৰীয়ে উল্লেখ কৰে। তদুপৰি এই প্ৰকল্পই মীন পালনত সহায় কৰাৰ লগতে কুমাৰপাৰা আৰু পলাশগুৰি চুবা অঞ্চলৰ পানীৰ নাটনিও দূৰ কৰিব বুলি আশা কৰা হৈছে।
1: আজি আমি ইয়াতে চেচা পানী কুমাৰপাৰা পলাশগুৰিত 20 বিঘা মাটিত আমি পুখুৰী আৰ্জিৰ পৰা আৰম্ভ কৰিম। এইটো হ'ল TMKSY কালানদী 2.0 ইয়াৰ যিটো স্কিম, এই স্কিমৰ দ্বাৰা আমি এইটো আজিৰ পৰা আৰম্ভ কৰিম। পলাশগুৰি কুমাৰপাৰাৰ কাৰণে ভাল এটা মানে আঁচনি ইয়াত আমাৰ সলঘনচাৰ অফিচৰ দ্বাৰা ইয়াতে কাম কৰিব। মই ডিপাৰ্টমেণ্টৰ সকলো বিষয়াসকলক মই ধন্যবাদ দিছোঁ আৰু তেখেতসকলে ইতিমধ্যে আমাৰ এই মোৰ দৰঙ্গাজুলি সমষ্টিত 5টা ডাঙৰ ডাঙৰ পুখুৰী ইতিমধ্যে বনাই অহা 5 তাৰিখ পৰিৱেশ দিৱস ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনা আমি 5টা ডাঙৰ ডাঙৰ পুখুৰী আমি ইনগ্ৰেশ্যন কৰিম।
0: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্টট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চেতন ধীৰাচৰীয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই ব্যক্তিগৰাকীৰ সৈতে যৌথ অংশীদাৰিত্বৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একো নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। জুবিন গাৰ্গৰ পৰা লুণ্ঠন কৰা ধনেৰে এই প্ৰতিষ্ঠানটো স্থাপন কৰাৰ অভিযোগত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে এই প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ আৰক্ষীক অনুমতি প্ৰদান কৰিছিল। অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ ডঃ লক্ষ্মীনন্দন বৰাৰ আজি পুণ্যতিথি। গৱেষণালব্ধ সৃষ্টিশীল প্ৰতিভাৰে সাহিত্য জগতক অনন্য শিখৰলৈ লৈ যোৱা ডঃ বৰাই ভাওনা গল্পটিৰে লেখক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ডঃ বৰাই বহুতো অমূল্য গ্ৰন্থ সম্ভাৰেৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে আৰু পঢ়ুৱৈ মনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ সাহিত্যৰ মাজেৰে সমাজ, মানুহৰ জীৱন সংগ্ৰাম, মূল্যবোধ আৰু সময়ৰ স্পন্দনক অনন্য দক্ষতাৰে ৰূপায়িত কৰিছিল। ডঃ লক্ষ্মীনন্দন বৰাৰ কালজয়ী উপন্যাসসমূহৰ ভিতৰত পাতাল ভৈৰৱী, কায়কল্প, গঙা চিলনী পাখি অন্যতম। সাহিত্যিকগৰাকীক পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে 1988 চনত সাহিত্য একাডেমী বঁটা আৰু কায়কল্পৰ বাবে সৰ্বভাৰতীয় সৰস্বতী সন্মান প্ৰদান কৰা হৈছিল। তেওঁক 2015 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছিল। ডঃ বৰাই 1996-97 চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথি উপলক্ষে সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে সৰস্বতী সন্মানপ্ৰাপক বৰাদেৱৰ সাহিত্যকৰ্ম, চিন্তা আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ অম্লান উৎস হৈ থাকিব।
2: উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন কাইলৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীয়ে লাভ কৰা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত আৰু হস্তশিল্প সন্দৰ্ভত উপস্থাপন কৰা হ'ব। তিৱা স্বায়ত্ব পৰিষদৰ উদ্যোগত মৰিগাঁৱত আজি হিতাধিকাৰীৰ মাজত কৃষি, হস্ততাঁত, কুটিৰ শিল্প আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়। তিৱা স্বায়ত্ব পৰিষদৰ অধীনৰ বহুকেইটা বিভাগৰ উন্নয়ন পুঁজিৰ জৰিয়তে 36টা পৰিষদীয় সমষ্টিৰ হিতাধিকাৰীসকলক এই সামগ্ৰী বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলা আয়ুক্তৰ সভাকক্ষত আজি পথ সুৰক্ষা সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কোইৰীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পথ সুৰক্ষা বৃদ্ধি আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দিয়া নিৰ্দেশনা আৰু দিহা পৰামৰ্শসমূহৰ ওপৰত আলোকপাত কৰা হয়। গুৱাহাটীৰ ৰূপনগৰ নিবাসী বিশিষ্ট সমাজকৰ্মী অমলপ্ৰভা হাজৰিকাৰ আজি নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85 বছৰ। উল্লেখযোগ্য যে অসম আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা অমলপ্ৰভা হাজৰিকাক 2023 চনত সদৌ অসম লেখিকা সন্থাই সুকন্যা মাতৃ বঁটা প্ৰদান কৰিছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ সৈতে হোৱা সাক্ষাৎকালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্ৰুত বিকশিত ৰাজ্য হিচাপে অসমৰ সাফল্য তথা ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে আলোচনা। ৰাজ্য চৰকাৰ আৰু বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে

নিবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা প্ৰকাশ। উমৈহতীয়া দেৱালী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল। কৰ্ণাটকৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা ডি কে শিৱকুমাৰৰ ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ। আৰু শ্বিলঙত কাইলৈ উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।

আকাশবাণী নগাঁও, এতিয়া শুনক আমাৰ কেন্দ্ৰযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিস্থিতি। কাইলৈ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান আৰম্ভ কৰা হ'ব পুৱা 5:55, 6 বজাত আৰু 6:05 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা হিন্দী আৰু ইংৰাজী বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 6:10 ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা, 6:30 আগবঢ়োৱা হ'ব শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান, 7 বজাত আৰু 7:05 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা নিয়োগ বাতৰি আৰু অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 7:15 সুপ্ৰভাত অনুষ্ঠানটি যুগুতাই আগবঢ়াব জুৰিমণি গোস্বামীয়ে। 7:30 মূৰ্ছনা অনুষ্ঠানটিত অসমীয়া গীত শুনিবলৈ পাব।

8 বজাত আৰু 8:15 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা সমাচাৰ প্ৰভাত আৰু মৰ্ণিং নিউজ ৰিলে কৰি শুনোৱা হ'ব। 8:30 আৰু 9 বজাত গীতি মালিকা আৰু পুৱাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:20 আগবঢ়োৱা হ'ব ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ। 9:50 আগবঢ়োৱা হ'ব অসমীয়া গীত। 10 বজাত সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান, তাৰ পিছতেই অসমীয়া গীত শুনিবলৈ পাব। 11:00 বজাত, 12:00 বজাত, 12:05 আৰু 1:40 ক্ৰমে আকাশবাণী গুৱাহাটী আৰু আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি, হিন্দী বাতৰি, অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 1:50 বিবিধ ভাৰতীৰ অনুষ্ঠান। 2 বজাত আৰু 2:15 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা ইংৰাজী আৰু হিন্দী বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 3 বজাত আৰু 4 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি আৰু মুখ্য অসমীয়া বাতৰি শুনিবলৈ পাব। 4:02 পৰা 4:30 বিবিধ ভাৰতীৰ অনুষ্ঠান। 4:30 বজাত যুৱ তৰংগ। 5 বজাত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা হিন্দী বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 5:05 বিবিধ ভাৰতীৰ অনুষ্ঠান। 5:15 আৰু 6 বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

6:10 কৃষক শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান কৃষক বাণী। 6:44 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 7:05 আগবঢ়োৱা হ'ব বৃন্দগীত। 7:10 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা চৰকাৰৰ 12 বছৰ পূৰ্তি সম্পৰ্কীয় বিভিন্ন বিষয়ৰ ওপৰত এক বিশেষ অনুষ্ঠান ৰিলে কৰি শুনোৱা হ'ব। 7:45 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰী। 8:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা মুখ্য অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 8:02 আগবঢ়োৱা হ'ব যুৱ ৰাগিনী। 8:32 অসমীয়া বোলছবিৰ গীতৰ অনুষ্ঠান শুনিবলৈ পাব। 8:45 আৰু 9:00 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা সমাচাৰ সন্ধ্যা আৰু News@9 ৰিলে কৰি শুনোৱা হ'ব। 9:15 অসমীয়া গীত শুনিবলৈ পাব। 9:25 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 9:30 নাট্যানুষ্ঠানত আগবঢ়োৱা হ'ব ভৱেন্দ্ৰনাথ শইকীয়াৰ নাটক শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্টৰ দ্বিতীয় খণ্ডটি। এয়াই আছিল আমাৰ কেন্দ্ৰযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ আগতীয়া পৰিচিতি।

নদী কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত আৰু হস্তশিল্প সন্দৰ্ভত উপস্থাপন কৰা হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে আজি মিজোৰামৰ কলাশিপ জিলাত কেইবাটাও চৰকাৰী প্ৰতিষ্ঠান আৰু উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ছাইৰানৰ আঞ্চলিক ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ পি এম শ্ৰী চৰকাৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়, ডিয়াকৱানৰ হাইস্কুল, অড্ৰিন স্কিজিমৰ শিশুগৃহ আৰু এটা অংগনবাড়ী কেন্দ্ৰ ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকীয়ে চলি থকা কল্যাণকামী কাৰ্যসূচীসমূহৰ পৰ্যালোচনা কৰাৰ সময়ত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অন্যান্য কৰ্মচাৰী, শিশু আৰু অভিভাৱকসকলৰ সৈতেও মত বিনিময় কৰে। ডঃ মুৰুগানে লগতে দীৰ্ঘস্থায়ী কৃষিকাৰ্য আৰু ৰাসায়নিক সাৰমুক্ত কৃষিকৰ্মক উদগনি যোগোৱাৰ উদ্দেশ্যে আয়কৰৰ অধীনত খেৰ বচাও অভিযান মুকলি কৰে। কৃষি আৰু কৃষক আৰু বিভাগৰ বিষয়াসকলক সম্বোধন কৰি তেওঁ শস্যৰ গুণগত মান আৰু উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে বতৰৰ ওপৰত ভিত্তি কৰি মিজোৰামত কৃষিকৰ্মৰ বাবে কৃষি পৰামৰ্শৱলী আৰু সফলতাৰ কাহিনী শীৰ্ষক পুস্তিকা মুকলি কৰে। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়িনী নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বেংগালুৰুত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপাল থাৱাৰচান্দ গেহলটৰ মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তাৰ ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। কৰ্ণাটকৰ প্ৰাক্তন গৃহমন্ত্ৰী ডঃ জি পৰমেশ্বৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অন্য 12গৰাকী বিধায়কে আজি মন্ত্ৰী হিচাপে শপত লয়। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী, দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু ৰণদীপ সিং সুৰ্জেৱালা, আধ্যাত্মিক নেতা, লেখক, অভিনেতা আৰু বিশিষ্ট উদ্যোগীসকল এই অনুষ্ঠানত উপস্থিত থাকে। জনসাধাৰণে শপতগ্ৰহণ অনুষ্ঠান প্ৰত্যক্ষ কৰিব পৰাকৈ মহানগৰৰ ঠায়ে ঠায়ে এল চি ডি স্ক্ৰীণ লগোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ডি কে শিৱকুমাৰক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে অনাগত কাৰ্যকালৰ বাবে তেওঁক শুভেচ্ছা জনায়। জনসাধাৰণৰ কল্যাণৰ হকে কৰ্ণাটকৰ চৰকাৰৰ সৈতে কেন্দ্ৰই ঘনিষ্ঠভাৱে কাম কৰি যাব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। দিল্লীৰ মালভিয়া নগৰৰ এখন হোটেলত আজি পুৱা সংঘটিত অগ্নিকাণ্ডৰ ফলত 21জন লোকে প্ৰাণ হেৰুৱায় আৰু 40জন লোকৰ উদ্ধাৰ কৰা হয়। দক্ষিণ দিল্লীৰ উপ আৰক্ষী আয়ুক্ত আনন্দ মিট্টলে কয় যে 8টা অগ্নি নিৰ্বাপক বাহিনীৰ সহায়ত জুই সফলভাৱে নিৰ্বাপিত কৰা হয়। তেওঁ কয় যে আৰক্ষী অগ্নি নিৰ্বাপক সেৱা

আৰু অন্যান্য জৰুৰীকালীন সেৱাৰ সমন্বিত প্ৰচেষ্টাত 40 জনতকৈ অধিক লোকক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে কৰ্তৃপক্ষই ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াই আছে। শ্ৰীমোদীয়ে লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃতকৰ নিকটাত্মীয়ক 2 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে। লগতে আহতসকলক 50,000 টকাৰ সাহায্য দিয়া হ'ব বুলি ঘোষণা কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অগ্নিকাণ্ডৰ ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অগ্নিকাণ্ডৰ ঘটনাত প্ৰাণ হেৰুওৱাৰ খবৰটো অত্যন্ত হৃদয়বিদাৰক। তেওঁ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়। আনহাতে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আহতসকলৰ মংগল আৰু আশু আৰোগ্যৰ প্ৰাৰ্থনা কৰে আৰু শোকসন্তপ্ত পৰিয়ালৰ লোকসকলক এই শোকৰ সময়ত শক্তি আৰু সাহসৰ কামনা কৰে। ইফালে গৃহমন্ত্ৰীগৰাকীয়ে স্থানীয় প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযানত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে বুলি অৱগত কৰে। তেওঁ লগতে কয় যে আহতসকলক উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীশ্বাহে সকলো আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও প্ৰাৰ্থনা কৰে আৰু নিহতসকলৰ শোকসন্তপ্ত পৰিয়ালসমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তায়ো এই ঘটনাত শোক প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চি বি এছ ইয়ে প্ৰকাশ কৰা মতে প্ৰায় 40,000 শিক্ষাৰ্থীয়ে পুনৰ মূল্যায়নৰ আবেদন সফলতাৰে দাখিল কৰিছে আৰু কোনো ধৰণৰ অসুবিধা অবিহনে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। চি বি এছ ইয়ে কালি ইয়াৰ অধীনৰ 10ম আৰু 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীৰ স্কেন কপি পুনৰ মূল্যায়নৰ বাবে লাইভ পৰ্টেলত মুকলি কৰে। অহা 6 জুন পৰ্যন্ত এই পৰ্টেল মুকলি থাকিব বুলি চি বি এছ ইয়ে প্ৰকাশ কৰিছে। বোৰ্ডে এটা বিবৃতিযোগে কয় যে উত্তৰ বহীৰ স্কেন কপি লাভ কৰা শিক্ষাৰ্থীসকলেহে এই সুবিধা লাভ কৰিব। সুৰক্ষাজনিত কাৰণত আধাৰ প্ৰত্যায়িতকৰণ ব্যৱস্থাও এই সুবিধাত সংলগ্ন কৰা হৈছে। আধাৰ নম্বৰ নথকা শিক্ষাৰ্থীসকলে পিতৃ মাতৃ অভিভাৱক বা অন্য নিকটাত্মীয়ৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰিব। চি বি এছ ইৰ সূত্ৰই প্ৰকাশ কৰা মতে প্ৰতিখন উত্তৰ বহী মূল্যায়নৰ বাবদ ছাত্ৰ ছাত্ৰীয়ে 100 টকাকৈ আৰু প্ৰতিটো প্ৰশ্নৰ মূল্যায়নৰ বাবদ 25 টকাকৈ দিব লাগিব। এই মাচুল অনলাইন পদ্ধতি অৰ্থাৎ UPI, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড অথবা নেট বেংকিং ব্যৱস্থাৰে দিব পাৰিব। ইয়াৰ বাবে চি বি এছ ইয়ে মুকলি কৰা ভিডিঅ' চাই এই ব্যৱস্থা সম্পৰ্কে সবিশেষ অৱগত হ'বলৈ আহ্বান জনোৱা হৈছে। উল্লেখযোগ্য যে বোৰ্ডৰ পৰীক্ষাৰ নম্বৰত অসন্তুষ্ট ছাত্ৰ ছাত্ৰীক উত্তৰ বহী পুনৰ পৰীক্ষা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে কৰ্তৃপক্ষই যোৱা 26 মে'ত অনলাইন পৰ্টেল লাইভ হ'ব বুলি ঘোষণা কৰিছিল যদিও কাৰিকৰী বিজুতিৰ বাবে 1 জুনলৈ এই সময় বৃদ্ধি কৰা হৈছিল। অৱশ্যে কালি অনলাইন পৰ্টেলটো মুকলি কৰিব পৰা নগ'ল। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অহা 5 জুনৰ পৰা দুদিনীয়াকৈ মীন পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ সহযোগত সাগৰীয় খাদ্য ৰপ্তানি বিষয়ক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা আয়োজন কৰিছে। অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ সহযোগত আয়োজন কৰা এই কৰ্মশালাৰ লক্ষ্য হৈছে ৰাজ্যখনৰ লগতে অংশীদাৰসকলৰ মাজত ভাৰতৰ সাগৰীয় খাদ্য ৰপ্তানি পৰিৱেশতন্ত্ৰ শক্তিশালী কৰি তোলাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা। ইণ্ডোনেছিয়া অপেন ছুপাৰ 1000ত ভাৰতৰ আয়ুষ ছেত্ৰীয়ে চীনৰ য়েং হং য়াঙক 8-21, 22-20, 21-15 ছেটত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। আনহাতে মিক্স ডাবলছত ভাৰতৰ ৰোহন কাপুৰ আৰু ৰুটৱিকা গাড্ডে চীনৰ টাইপেৰ য়াং পো হুয়ান আৰু হু লিং ফাঙক 21-14, 21-14 পোনপটীয়া ছেটত পৰাস্ত কৰি উল্লেখযোগ্য জয়লাভ কৰে। ইফালে পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত সাত্বিক ছাইৰাজ ৰংকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে মালয়েছিয়াৰ খেলুৱৈৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা খেলখনত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে খেলখনৰ পৰা অৱসৰ লয়। ইপিনে আজি সন্ধিয়া মহিলাৰ একক ইভেণ্টত ভাৰতৰ উন্নতি হুদাই জাপানৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন নজমি অ'কুৰাৰ বিৰুদ্ধে খেলিব। কেন্দ্ৰীয় মন্ত্ৰীসভাই বিমানৰ ইন্ধন মূল্য সুস্থিৰ কৰাত সহায় আগবঢ়োৱাৰ বাবে তেল বিপণন কোম্পানীসমূহক 10,000 কোটি টকাৰ এককালীন বাজেট সমৰ্থন আগবঢ়োৱাত অনুমোদন জনাইছে। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন কাইলৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়িনী নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। দিল্লীৰ মালবীয়া নগৰত আজি পুৱা সংঘটিত অগ্নিকাণ্ডত 21 জন লোকে প্ৰাণ হেৰুৱায় আৰু ইণ্ডোনেছিয়াৰ অপেন ছুপাৰ 1000ত ভাৰতৰ আয়ুষ ছেত্ৰী চীনৰ য়েং হং য়াঙক পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে।
আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।

এফএম বেণ্ডৰ 102.7 মেগাহাৰ্জত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো লতামণি বৰদলৈৰ কণ্ঠত আধুনিক গীত। প্ৰথম গীতৰ কথা মলিন বৰাৰ।

আপোনালোকৰ জ্ঞাতার্থে জনাও যে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ 50 বছৰীয়া সোণালী জয়ন্তী বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লোৱা হৈছে। এই উদ্দেশ্যে পৰিষদৰ নগাঁও আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ত ডাষ্টবিন বিতৰণ, পৰিৱেশ সম্পৰ্কীয় সজাগতা সভা আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ লোৱা হৈছে। ইয়াৰ উপৰিও মৰিগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ বিভিন্ন ৰাজহুৱা স্থানত বজাৰ সমাৰৰ বাবে পুনৰ ব্যৱহাৰৰ যোগ্য মোনা বিতৰণ তথা ৰাইজৰ মাজত বিভিন্ন গোটা আৱৰ্জনা পৃথকীকৰণ আৰু নিষ্কাশন সম্বন্ধে সজাগতাৰ সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। লগতে আগন্তুক বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁওস্থিত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়ৰ সৌজন্যত আৰু কলিয়াবৰস্থিত মেছাৰ্ছ বাৰ্জাৰ পেইণ্টছ প্ৰাইভেট লিমিটেডৰ সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত নগাঁও চহৰৰ সমগ্ৰ মিলনপুৰৰ পথৰ দুয়োকাষে লগতে মথাউৰিত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ দিহা কৰা হৈছে। ইয়াৰ উপৰিও নগাঁও জিলাৰ কেইবাটাও ইটাৰভাটা আৰু হোজাই জিলাৰ বিভিন্ন শিলভঙা উদ্যোগত গছপুলি ৰোপণ আৰু সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। সচেতন ৰাইজ আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহায় সহযোগিতা একান্তই কামনা কৰা হ'ল। ধন্যবাদ। আঞ্চলিক পৰীক্ষাগাৰ আৰু কাৰ্যালয়, নগাঁও, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কিছু সময় পূৰ্বে তেওঁৰ দিল্লী ভ্ৰমণ সামৰি অসমলৈ ঘূৰি আহিছে। তেওঁৰ এই ভ্ৰমণে অহা 5 বছৰত দ্বৈত ইঞ্জিন চৰকাৰে ৰাজ্যৰ উন্নয়নৰ যাত্ৰাক অধিক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ সৈতে হোৱা সাক্ষাৎকালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দ্ৰুত বিকশিত ৰাজ্য হিচাপে অসমৰ সাফল্য তথা ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন কাইলৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে বাৰ্ষিক মুগা উৎসৱ আৰু ঢকুৱাখানা তথা লখিমপুৰত ৰেচম পৰ্যটন উদ্যান স্থাপন কৰা হ'ব বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। আজি বিশ্ব চাইকেল দিৱস। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই এই দিৱস উপলক্ষে দেশৰ যুৱ প্ৰজন্মক চাইকেল চলাবলৈ আৰু সুস্থ সবল তথা সেউজ ৰাষ্ট্ৰ গঢ়ি তোলাত অগ্ৰণী ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। তামোলপুৰ জিলাৰ কুমাৰপাৰাত আজি প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এটা সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্য উদ্বোধন কৰা হয়। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰহিলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আৰু ওদালগুৰি জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত এগ্ৰী মেপাৰ অৰ্থাৎ কৃষিভূমিৰ মানচিত্ৰ আৰু তথ্য সংগ্ৰহ প্ৰযুক্তিৰ সন্দৰ্ভত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25।

0: লৈ কওঁ, আৰু পুৱা গধূলি সদায় ধূনা ব্যৱহাৰ কৰিব লাগে, তেনেকৈ
1: পৰামৰ্শ
0: তেনেকৈ পৰামৰ্শ দিওঁ।
1: বৰদলৈ বাইদেউ খুৰিব, মই বৰদলৈ কাষলৈ আহিছোঁ, কি নাম কৈছিলে?
2: ভাৰতী ডেকা বৰদলৈ।
1: ভাৰতী ডেকা বৰদলৈৰ পৰা জানিব বিচাৰিছোঁ, সৰু পৰিয়াল, সুখী পৰিয়াল, কম সন্তান হ'ব লাগে, আমাৰ পৰিয়াল যিমান বাঢ়িব ব্যয় বাঢ়ি যাব নহয় জানো, এই ক্ষেত্ৰত কেতিয়াবা আপুনি কথাই কথাই মহিলাসকলক কয়নে বাৰু আপোনাৰ দুটি সন্তান এতিয়া আপুনি সীমিত কৰক?
2: এইবোৰ আমাৰ ধৰি লওক ভেকচিনৰ দিনাখনে বহুতো মহিলা পোৱা যাওঁ, আমাৰ কেন্দ্ৰবোৰ যিবোৰ আমি সভা পাতোঁ সেইবোৰত আমি মহিলাবোৰক সতৰ্ক কৰোঁ, বা কেতিয়াবা পুৰুষকো মাতি আনো, ধৰি লওক তেখেতলোকক বুজাই দিয়া যে কম পৰিয়াল হ'লে সুখী পৰিয়াল হয়, আজিকালি বেছি ল'ৰা ছোৱালী নালাগে বা
1: খৰচ
2: বহুত, গতিকে কম ল'ৰা ছোৱালী এটা সন্তানৰ পিছত মানে বা দুটা সন্তানৰ পিছত কেনেকৈ মানে ব্যৱস্থা ল'ব লাগে,
1: পদ্ধতি ল'ব পাৰি,
2: স্থায়ী
1: পদ্ধতি, অস্থায়ী পদ্ধতি,
2: সেইবোৰ বিষয়েও জনাই দিয়া যায়। তাৰ পৰা আকৌ ধৰি লওক দাস বাইদেউ আহে, তেখেতেও পৰামৰ্শ দিয়ে যে এনেকৈ আপোনালোকে মানে সন্তানটো জন্ম হোৱাৰ পিছত এনেকৈ প্ৰতিষেধক লওক,
1: এইখিনি কথা কোৱা হয়। আৰু কেতিয়াবা কোৱা হয় নেকি পুৰুষৰ বন্ধ্যাকৰণো আছে, মহিলাৰ বন্ধ্যাকৰণো
2: আছে, সেইবোৰ কোৱা হয়?
1: প্ৰাথমিক জ্ঞানটো দিয়া হয়, নহয় জানো? মই সাবিত্ৰী মেধিক সুধিব বিচাৰিছোঁ, আপোনাৰ এলেকাৰ যিমান গৰ্ভৱতী প্ৰসূতি মাতৃ আছে, এইসকলৰ খাদ্যৰ যতন কেনেকৈ, কোন কেনেকুৱা ৰুমত থাকিব লাগিব, এই সম্পৰ্কে কি বুজায় আপুনি?
0: গৰ্ভৱতী গৰাকী যেতিয়া তেওঁ গৰ্ভৱতী হৈছে বুলি আমি গম পাওঁ, তেতিয়া তেওঁক আমি ঘৰত গৈ বা কেন্দ্ৰলৈ মাতি হ'লেও মানে পা পৰিষ্কাৰকৈ থাকিব লাগিব, খোৱা বোৱা পৰিষ্কাৰকৈ খাব লাগিব, নিজৰ শৰীৰটো চাফাকৈ ৰাখিব লাগিব, গৰমত মানে ঘনাই গা ধুই থাকিব নালাগে, গৰম লাগিছে বুলিয়ে ঘনাই গা ধুব নালাগে সন্তানটোৰ কাৰণে, খোৱা বোৱা তেনেকৈ খাবলৈ মন নগ'লেও জোৰকৈ খাব লাগিব, পুষ্টিকৰ খাদ্য খাব লাগিব। গৰ্ভৱতীৰ নিচিনা ঠিক প্ৰসূতিও তেনেকুৱাই যে প্ৰসূতিগৰাকীয়ে যিহেতু সন্তানটোক গাখীৰ খুৱাব লাগিব, গতিকে প্ৰসূতিগৰাকীয়েও ভাল খাদ্য খাব লাগিব, আইৰণ খাব লাগিব, গৰ্ভাৱস্থাৰ পৰাই আইৰণ খাই থাকিব লাগিব নিজৰ দেহৰ কাৰণে, মানে হিমগ্ল'বিনটো তেতিয়া বাঢ়িবৰ কাৰণে ভালে থাকে, কেলছিয়াম খাই থাকিব লাগিব, আইৰণ খাই থাকিব লাগিব,
1: খাব পাৰে, মধুৰিআম
0: খাব পাৰে,
1: কলডিল,
0: হয় সেইবিলাক মানে ঘৰুৱা যিবিলাক শাক পাচলি, কচু, ক'লা কচু, ঢেকীয়া, কলডিল, এইবিলাক খাবলৈ কোৱা হয়,
1: পৰামৰ্শ
0: দিয়া হয়।
1: আৰু আজিকালি দেখা যায় যে আমাৰ গ্ৰামাঞ্চলত বাল্য বিবাহৰ পৰিমাণটো লুকাই চুৰকৈ হ'লেও হোৱা দেখা যায়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কেনেকৈ বাধা দিয়েগৈ গৈ?
2: মানে মানে আজিকালি ধৰি লওক আমি ঘৰে ঘৰে হোম ভিজিট কৰিবলৈ যাওঁৱে, গতিকে আমি ধৰি লওক যাৰ ঘৰত কিশোৰ কিশোৰী থাকে, আমি তেখেতলোকৰ অভিভাৱকবিলাককো বুজাই থৈ আহোঁ যে ধৰি লওক ল'ৰাটো বা ছোৱালীজনী কিহত পঢ়ি আছে কি কথা সোধোঁ, আৰু এতিয়া ভালদৰে পঢ়িবলৈ ক'ব, বা তাক বা ছোৱালীজনীক বা ল'ৰাটোক লগ পালেতো তেনেকৈ কওঁৱে যে তুমি কোন ক্লাছত পঢ়িছা সোধোঁ, আৰু এতিয়া তোমালোকৰ বয়সটো এনেকুৱা কম হৈ আছে, গতিকে তোমালোকে ভালদৰে পঢ়া শুনা কৰা, যাতে তোমালোকে বেয়া বস্তু মুখত নিদিয়া, ভালদৰে পঢ়া শুনা কৰি তোমালোকে ভাল কাম কৰিব লাগিব। হোম ভিজিট কৰিবলৈ যাওঁতে পৰামৰ্শ কিছুমান দি থৈ আহোঁ, ল'ৰা ছোৱালীয়ে ভয় কৰা হৈছে মাজতে, যেতিয়া মানে বাল্য বিবাহ মানে পুলিচে ধৰি লোৱা যোৱা হৈছিলে, এতিয়া বহুত ল'ৰা ছোৱালীয়ে মানে সতৰ্ক হৈছে বা জানিছে বহুত কথা, এতিয়া বেছি বুজাবলগীয়া নহয়, তথাপিও মানে আমি আমাৰ ফালৰ পৰা আমি বুজাই থৈ আহোঁ,
1: সেইটো দায়িত্ব
2: হয়।
1: আৰু অংগনবাড়ী কেন্দ্ৰসমূহ আজিকালি ভালকৈ ৰাখিব লাগে, এখন শাকনি বাৰী পাতিব লাগে, খোৱা পানী ভালকৈ ৰাখিব লাগে, ভালকৈ আহাৰ দিব লাগে, এই ক্ষেত্ৰত সাবিত্ৰী মেধিয়ে কি কৰে?
0: এখন অংগনবাদী কেন্দ্ৰ মানে পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিবলৈ হ'লে শাকনি বাগান এখন লাগিব, ফুলৰ বাগান এখন লাগে, আমাক চৰকাৰ অফিচৰ পৰা সেইখিনি কৈ থাকে যে শাকনি বাগান লাগিব, ফুলৰ বাগান লাগিব, আৰু গোটেই চাৰিওফালটো মানে
1: বাউণ্ডেৰী
0: বা ৱাল দিব লাগিব, মানে বেৰ দিব লাগিব,
1: সুৰক্ষিত
0: হৈ থাকিব লাগিব, জেউৰা জপনা থাকিব লাগিব, যাতে শিশুটো দৌৰি গৈ ৰাস্তা কাষত হ'লে দৌৰি গৈ গাড়ী চাৰি, আজিকালি কিমান গাড়ী মটৰ উৎপাত, গতিকে দৌৰি গৈ যাতে গাড়ী চাৰি ওচৰত ওপৰত নপৰে, সেইকাৰণে আমি জেউৰা জপনা দি ৰাখিব লাগিব। সেইখিনি হ'ল বাহিৰা পৰিৱেশটো, আৰু ভিতৰতো তেনেকৈ আমি পৰিষ্কাৰকৈ ৰাখিব লাগে,
1: সুন্দৰকৈ
0: সজাই ৰাখিব লাগে, আমি
1: মচিব লাগিব,
0: মচা কাচা সেইখিনিতো আছেই, আমাৰ সহায়িকা এগৰাকী থাকে, তেওঁ সাৰা মচা চাফ চিকুণ কৰা, ঘৰটো পৰিষ্কাৰ কৰাৰ লগতে

0: বুজি পায় যে বুক কৰ্ণাৰ আজিকালি আমাক অফিচৰ পৰা বহুত কিতাপ দিছে শিশুসকলৰ কাৰণে, সেই কিতাপখিনি আমি বুক কৰ্ণাৰত থ'ব লাগিব। আৰু বুক কৰ্ণাৰটোত ছেল্ফ পছন্দ দিছে আমাক, সেই ছেল্ফত আমি বুকখিনি থ'ব লাগিব। আৰু সেই কিতাপখিনি আমি য'তে ত'তে থ'লে নহ'ব, সেই বুক কৰ্ণাৰতহে থ'ব লাগিব। আৰু দৌল কৰ্ণাৰত আমি দৌল পুতলাবিলাক থ'ব লাগিব, তেওঁলোকক শিকাবলৈ পুতলা কিছুমান থাকে, মাটিৰে সজোৱা কিছুমান বস্তু থাকে, আম কণী এনেকুৱা বস্তু কিছুমান থাকে,
1: তেওঁলোকক কিবা বনাবলৈ দিয়া হয়, বনাবলৈ দিয়া
0: হয়, মাটিৰে বনাব দিয়া হয়, তেওঁলোকে বনোৱাবিলাকো সেই দৌল কৰ্ণাৰটোতে থোৱা হয়।
1: আৰু সেই শিশুসকল যেতিয়া আপোনালোকৰ চকুৰ আগত থাকে তেতিয়া চাগে আপোনালোকে গম পায় যে শিশুটোৱে কমকে দেখিছে নেকি, কমকে শুনিছে নেকি, বা কথা কোৱাত বাধা আছে নেকি, এইবিলাকো চাগে নিৰীক্ষণ কৰে আপোনালোকে?
0: নিৰীক্ষণ কৰা হয়। কেতিয়াবা ঘৰত গম নোপোৱা শিশু আমাৰ কেন্দ্ৰত আহিলেহে গম
1: ধৰা পৰে,
0: ধৰা পৰে। ঘৰত মানে থাকে, খাই বয় তেনেকে থাকে, কিন্তু কমকে দেখাটো, আৰু আজিকালি ল'ৰা ছোৱালীয়ে মানে প্ৰায় মোবাইলত ব্যস্ত হৈ থাকে, মোবাইল চাওঁতে চাওঁতেও কিছুমান ল'ৰা ছোৱালী চকুৰ প্ৰব্লেম হৈ গৈছে, তেনেকুৱা মানে পঢ়াত মন নবহে, খেংখেঙীয়া হয়, গতিকে তেনেকেই মানে কিছুমান ল'ৰা ছোৱালী চকুৰ পাৱাৰটো কমি যায়গৈ। যেতিয়া কেন্দ্ৰলৈ আহে, আমাৰ কেন্দ্ৰতেতো প্ৰথম আহিলে, ঘৰত যি কৰি আছিলে, ঘৰত মাক দেউতাকে কিবা এটা শিকালে পঢ়ালে সেইটো ইমান ধৰি নাথাকে, আমি যেতিয়া কেন্দ্ৰলৈ যেতিয়া আহিব ল'ৰাটোক আমি বোৰ্ডত যদি লিখি পেলাই কিবা সোধোঁ, এইটো কি কোৱা, আম এটা আঁকি পেলাই বা বল এটা আঁকি পেলাই সোধোঁ এইটো কি, যদি মই সৰুকৈ আঁকো দূৰত থকা ল'ৰাটোৱে দেখা নাপায় ভালকৈ, তেতিয়া মানে সি একো মাত বোল নিদিয়ে, এইটো এইটো কি বাইদেউ এনেকৈ কয়, মানে ধৰিব নোৱাৰে। তেতিয়া মানে মই অলপ ডাঙৰকৈ আঁকি দিওঁ, ডাঙৰকৈ আঁকি দিলে তেতিয়া ক'ব কি আঁকিছে বাইদেউ, ধৰিব পৰা নাই, তাৰপাছত আৰু অকণ ডাঙৰকৈ আঁকি দিওঁ, তেতিয়া ক'ব অকণমান ধৰিব পাৰিছোঁ, তাৰমানে তাৰ চকুৰ প্ৰব্লেম আছে। মাক দেউতাকক মই কৈছোঁ যে ল'ৰাটো চকুৰ অলপ প্ৰব্লেম আছে, ওচৰত দেখে, ওচৰত যেতিয়া টেবুলত যেতিয়া কিতাপখন থাকিব এইটো কি বুলি ক'লে তেতিয়া কয় এইটো বল এইটো আম এনেকৈ কয়, কিন্তু দূৰত মই সুধিলে তেতিয়া ক'ব নোৱাৰে,
1: তেনেকৈ ধৰা পৰে,
0: ধৰা পৰিছে।
1: পিতৃ মাতৃয়ে হয়তো সেই কথাটো
0: নাই অনুভৱ কৰা নাছিলে,
1: সেইকাৰণে অংগনবাড়ী কেন্দ্ৰসমূহৰ যথেষ্ট ভূমিকা থাকে। আৰু আমাৰ সন্তান এটা জন্মৰ পিছত মাকৰ প্ৰথম গাখীৰ খাবলগীয়া হয়, তেনেকেই চাগে আপোনালোকে বুজাই দিয়ে প্ৰথম গাখীৰটোৱে ৰোগ
0: প্ৰতিৰোধ কৰে, সেই কথাটো আমি বুজাই দিয়া হয়। প্ৰথম গাখীৰকণ হালধীয়া গাখীৰকণ কলষ্টাম বুলি কয়, আগৰ আমাৰ ককা আইতা আইতাসকলেতো সেইটো গাখীৰ খাব নালাগে বুলি কয়, বহুত বোৱাৰীয়ে শাহু কথা মতে সেইখিনি আগতে যেতিয়া ঘৰত গৰ্ভাৱান হৈছিলে, ঘৰত প্ৰসৱ হৈছিলে, তেতিয়া মানে শাহুসকলে সেই গাখীৰটো খাব নালাগে বুলি কয়, কিন্তু এতিয়া মানে আমি ইমানেই ক'ব লাগে কিছুমান
1: ইমান জীৱনদায়িনী শক্তি তাৰ সকলো থাকে, ৰোগ প্ৰতিষেধকৰ পৰা ধৰি আহাৰ পানী চব শিশুতে তাৰ পৰাই পায়,
0: গতিকে সেইখিনি আমি কওঁতে এতিয়া আজিকালি বুজা হৈছে সকলোৱে।
1: আৰু সেইকাৰণে আগষ্টৰ প্ৰথম সপ্তাহটো মাতৃদুগ্ধ সপ্তাহ বুলি পালন কৰা হয়, আৰু সেই সময় থেকে আপোনালোকৰ দায়িত্ব বহুত
0: বহুত দায়িত্ব, আমি তেতিয়া স্তনপান সপ্তাহ আমি
1: কেনেকৈ স্তনপান
0: কৰাব লাগে, হয়
1: সজাগতা সভা পাতিব
0: লাগে,
1: হয়
0: গৰ্ভৱতী গৰাকীক তেনেকে আমি কোৱা হয় কেনেকে শিশুটোক স্তনপান কৰাব লাগিব।
1: আৰু আপোনালোকৰ তাত খোৱা পানীখিনি কেনেকুৱা বাৰু কওকচোন, আপোনালোকৰ দুইগৰাকী অংগনবাড়ী কেন্দ্ৰ এলেকাত
0: খোৱা পানী আমাৰ এলেকাত মানে নিজৰ ঘৰৰ পৰা আমি আনিব লাগে, আমাৰ এলেকাত আমাৰ কেন্দ্ৰত
1: এলেকাটোত মানুহৰ ঘৰৰ পানী কেনেকুৱা
0: মানে আমাৰ কাষৰ এলেকা ঘৰৰ পানী ভালেই, কিন্তু আমাৰ কেন্দ্ৰৰ ওচৰত তেনেকুৱা ঘৰ আছে, আছে যদিও মানে তেওঁলোকৰ ঘৰৰ পানীখিনি আইৰণ আছিলে, আইৰণ, গতিকে আমি সেইখিনি পানী সিহঁতক খুৱাব নোৱাৰোঁ ল'ৰা ছোৱালীক, গতিকে আমি ঘৰৰ পৰা আনিব লাগে, আনি পেলাই ফিল্টাৰ কৰোঁ, আমাক অফিচৰ পৰা ফিল্টাৰ দিছে, ফিল্টাৰ কৰি পেলাই তেওঁলোকক খুৱাব লাগে, কিন্তু বেলেগ বেলেগ পঞ্চায়তত আমি দেখিছোঁ পানী মটৰ পানী টেংকি দিছে, কিন্তু আমাৰ ৰহা সেইখিনিত পানী টেংকি আমি পোৱা নাই, পালে ভাল হয়, আমি ঘৰৰ পৰা পানী আনি কেন্দ্ৰত ফিল্টাৰ কৰি আকৌ শিশুক খুৱাব লাগে, আমিও খাব লাগে, আৰু খাদ্য পাতিৰ ক্ষেত্ৰতো খাদ্যও ৰান্ধিব লাগিব, বহুত পানী প্ৰয়োজন হয়, তেওঁলোকক হাত মুখ ধুৱাব লাগে খোৱাৰ আগত, শাক পাচলি ধুই পখালি, চাউল দালি ধুই পখালি আকৌ ৰান্ধিব লাগে, এখন ঘৰৰ নিচিনা কেন্দ্ৰটো, গতিকে পানী বহুত প্ৰয়োজন, কিন্তু পানীৰ অলপ অসুবিধা হৈ আছে।
1: হয়, আৰু এটা কথা, আমাৰ আপোনাৰ যি অংগনবাড়ী কেন্দ্ৰ আমি আকাশপানীৰ পৰা গৈ দেখি আহিছোঁ, বহু ক্ষেত্ৰত কি কৰে তাত পানী মটৰ থাকিলে চুৰ কৰি লৈ যায়,

0: এনেকুৱা ঘটনাও বহু ক্ষেত্ৰত ঘটা দেখা যায়।
1: নিজে যিখিনি কৰিছোঁ কৰিব লাগিব, টিং ফুটা ওলাই গ'লেও নিজৰ পইচাৰে টিং আনি টিং লগাই ল'ব লাগিব, কোনো তেনেকৈ আজিলৈকে
0: হয়
1: দিয়া
0: তেনেকুৱা
1: নাই।
0: ক্ষেত্ৰত যদি কোনোৱে কোনো সহায়ৰ হাত আগবঢ়ায় যে আমি
1: হয়
0: অংগনবাড়ী কেন্দ্ৰত এইকেইটা বস্তুকে দিছোঁ, কাৰণ গাঁৱৰ সন্তানকেইটাই তাত পঢ়ে নহয় জানো,
1: হয়
0: তেতিয়া অকণ আমাৰ আৰু অকণ আগুৱাই লৈ যাবলৈ সুবিধা হয়।
1: হয়
0: পেলুৰ ক্ষেত্ৰত আমাৰ গ্ৰাম্যাঞ্চলৰ শিশুসকলৰ বহুতো ক্ষেত্ৰত পেলুৰ ৰোগত আক্ৰান্ত হোৱা দেখা যায়। পেলু সপ্তাহ এটা থাকে আপোনালোকৰ, ডায়েৰিয়া সপ্তাহ এটা থাকে, এই ক্ষেত্ৰত কি কৰে আপোনালোকে?
1: পেলু আমাক অফিচৰ পৰা দিয়ে পেলু দৰৱ, তেতিয়া আমি শিশুসকলক পেলু দৰৱখিনি খোৱাবলৈ দিওঁ। ডায়েৰিয়া ক্ষেত্ৰতো দিয়ে, ORS দিয়ে আমাক অফিচৰ পৰা, কিন্তু আজি অলপ দিন বহুত দিন হ'ল নাই দিয়া।
0: ডায়েৰিয়া ক্ষেত্ৰতো আমি জিংক টেবলেট
1: জিংক
0: খাবলৈ দিয়ে,
1: টেবলেট খাবলৈ দিয়া হয়, ORS খাবলৈ দিওঁ, 1 লিটাৰ পৰিষ্কাৰ পানীত এই ORS পেকেটটো ঘুলি তেনেকৈ
0: 24 ঘণ্টাৰ ভিতৰতে তাক
1: খাই শেষ
0: খাবলগীয়া হয়,
1: কৰিবলৈ
0: এনেকুৱা পৰামৰ্শ
1: পৰামৰ্শ
0: আপোনালোকে
1: দিয়া
0: আৰু
1: মানে
0: দিয়ে।
1: ধৰি লওক অভিভাৱকো কোৱা যায়, ধৰি লওক যিকোনো বস্তু পৰিষ্কাৰকৈ খাবলৈ আৰু খোৱাৰ আগতে হাতখন
0: হাত
1: ধুৱাই
0: ধোৱা
1: পেলাই
0: কেইবাটাও পদ্ধতি মণি বন্ধনলৈকে ধুব লাগিব,
1: সেইখিনি ধুই কৰি পেলাইহে যাতে শিশুটোৱে আহাৰটো গ্ৰহণ কৰে, এইবোৰ পৰামৰ্শ দিয়া যায়। ধৰক যে কলটো খালে কিছুমানে গোটেই কলৰ বাকলিতে এৰুৱাই লৈ পেলাই খাই থাকে, তাৰ ফলত ধৰি লওক হাতৰ লেতেৰাবোৰ গুচি যায়
0: হয়
1: পেটলৈ, তাৰ
0: হয়
1: ফলত পেলু হ'ব পাৰে। গতিকে এইবোৰ আমি ধৰি লওক
0: বুজাই দিয়া হয়।
1: বুজাই দিওঁ।
0: আৰু অনাময়ৰ ক্ষেত্ৰত বুজাবলগীয়া হয়, আমাৰ কি কৰে, শিশুটোক মুকলিতে পায়খানা কৰিবলৈ দিয়ে,
1: হয়
0: পিছত মুচি পেলাই থৈ দিয়ে,
1: হয়
0: গতিকে মুকলিত পায়খানা কৰাতকৈ যদি লেট্ৰিনত কৰাব পাৰে শিশুটিক তেতিয়া খুবেই ভাল হয়, এনেকুৱা
1: হয়
0: পৰামৰ্শ
1: হয়
0: দিবলগীয়া হয়।
1: পৰামৰ্শ দিবলগীয়া হয়।
0: স্বচ্ছতাৰ ক্ষেত্ৰতো দিহা
1: হয়
0: পৰামৰ্শ দিয়া হয়, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰতো দিবলগীয়া হয়,
1: হয়
0: আৰু যক্ষ্মা আদিৰ ক্ষেত্ৰতো চাগে ক'বলগীয়া হয়,
1: হয়
0: আৰু লেপ্ৰচিৰ ক্ষেত্ৰতো চাগে ক'বলগীয়া হয়।
1: হয়
0: বাৰু ভাল লাগিলে আপোনালোক দুয়োগৰাকীৰ লগত আজি আমি কথা পাতিলোঁ। আজি আমাৰ পৰিয়াল কল্যাণ অনুষ্ঠানত এই কথাৰ পৰা আমাৰ শ্ৰোতা ৰাইজ নিশ্চয় উপকৃত হ'ব। কথা বতৰা সামৰিছোঁ, ধন্যবাদ।
1: হয় ধন্যবাদ।
0: স্বাস্থ্য ৰক্ষাত অংগনবাড়ী কেন্দ্ৰসমূহৰ ভূমিকা, এই সম্পৰ্কীয় আলোচনাটি শুনিলে, এই আলোচনাত ভাগ ল'লে ৰহা অঞ্চলৰ দুগৰাকী অংগনবাড়ী কৰ্মী সাবিত্ৰী মেধি আৰু ভাৰতী ডেকা বৰদলৈয়ে। পৰিয়াল কল্যাণ অনুষ্ঠানত এইবাৰ এটি লোকগীত শুনোৱা হওক, এয়া শিল্পী সত্য।

সত্যপ্ৰভা দেৱীৰ কণ্ঠৰ লোকগীত শুনিলে আজিৰ পৰিয়াল কল্যাণ অনুষ্ঠান ইমানতে সামৰি মই কিৰণ চন্দ্ৰনাথে আপোনালোকৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

শ্রোতা, ইমান পরে মনোজ বৰুৱা আৰু দীপক বৰুৱাৰ বেহলা বাদন শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো অসমীয়া বোলছবিৰ গীত। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছো চিকমিক বিজুলী বোলছবিৰ কেইটিমান গীত। প্ৰথমে শুনক ভূপেন হাজৰিকা আৰু প্ৰশান্ত বৰুৱাৰ কণ্ঠৰ এই গীতটি।

শ্রোতায় অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক ভূপেন হাজৰিকা আৰু সুমন কল্যাণপুৰৰ কণ্ঠত এই গীতটি।

শ্রোতা ইমান পরে বীণাপাণি ভূঞার কণ্ঠত ভজন শুনিলে। এ আকাশবাণী নগাঁও খন্তেক পিছতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

0: উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। কাছাৰ জিলা বিজেপিয়ে আজি শিলচৰত এই সন্দৰ্ভত আয়োজিত এখন সংবাদমেলত এই দেৱানী বিধিৰ প্ৰকৃত তথ্যসমূহ জনসাধাৰণক অৱগত কৰোৱাৰ প্ৰয়াস কৰে। সংবাদমেলত হাইলাকান্দিৰ বিধায়ক ডঃ মিলন দাসে কয় যে এই বিধেয়কখনৰ প্ৰথম খণ্ডত বহুবিবাহ, বিবাহ বিচ্ছেদ আদি সম্পৰ্কীয় বিধান আৰু শাস্তি সন্নিৱিষ্ট কৰাৰ বিপৰীতে দ্বিতীয় খণ্ডত সম্পত্তিৰ অধিকাৰ আৰু তৃতীয় অংশত লিভ ইন ৰিলেশ্যনশ্বিপত আইনী স্বীকৃতিৰ বিষয়ে উল্লেখ কৰা হৈছে। চিৰাং জিলাৰ বিজনীৰ বিজেপিৰ মণ্ডল কাৰ্যালয়ত আয়োজিত সংবাদমেলত বিজেপিৰ পেনেলিষ্ট অৰ্জুন ছেত্ৰীয়ে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন দিশৰ বিষয়ে ব্যাখ্যা কৰে। এই বিধিৰ জৰিয়তে সকলো নাগৰিকৰ বাবে সম আইন প্ৰৱৰ্তনৰ লক্ষ্য লোৱা হৈছে বুলি শ্ৰীছেত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰহিলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে আত্মসহায়ক গোটৰ সদস্যসকলে ৰাজ্যজুৰি এই পদক্ষেপত অংশগ্ৰহণ কৰি অকল সেউজ অসম গঢ়াৰ দিশতেই নহয় বৰং পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তিৰ অদম্য নেতৃত্ব আৰু দায়বদ্ধতাৰো উজ্জ্বল নিদৰ্শন দাঙি ধৰিব। সমগ্ৰ শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ওম প্ৰকাশে প্ৰেৰণ কৰা এই পত্ৰত উল্লেখ কৰা অনুসৰি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সামঞ্জস্য ৰাখি পৰহিলৈৰ পৰা 30 জুনলৈ ইক' ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃ নামত এজোপা গছ শীৰ্ষ কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। চিৰাং জিলাৰ বন বিভাগে পৰহিলৈ ভাৰত ভূটান সীমান্তৰ দেওশ্ৰী, ৰায়পুৰ, চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত বিশ্ব পৰিৱেশ দিৱস পালনৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। চিৰাং বন সংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে জিলাখনৰ 2টা বিধানসভা সমষ্টি চিদলি চিৰাং আৰু বিজনীৰ বিধায়কক লৈ 2টা সমষ্টিতে 5 লাখকৈ গছপুলি ৰোপণৰ পৰিকল্পনা কৰা হৈছে। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে চৰকাৰী ধনৰ অপব্যৱহাৰৰ গোচৰত কামপুৰৰ চক্ৰ বিষয়া সংগীতা বৰঠাকুৰৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতত 397 পৃষ্ঠাৰ এখন অভিযোগনামা দাখিল কৰিছে। গোচৰ চলোৱাৰ বাবে অসম চৰকাৰৰ পৰা যাৱতীয় অনুমতি লাভ কৰাৰ পাছতে তদন্তকাৰী বিষয়াই অভিযুক্ত বৰঠাকুৰৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। উল্লেখযোগ্য যে চক্ৰ বিষয়াগৰাকীয়ে নিৰ্বাচনৰ বাবে অহা পুঁজি আত্মসাত কৰা বুলি প্ৰথমে কামপুৰ থানাত এটা গোচৰ ৰুজু কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে গোচৰটো মুখ্যমন্ত্ৰী তদাৰকী কোষলৈ হস্তান্তৰ কৰা হয়। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত হাতী মানুহৰ সংঘাত অব্যাহত আছে। জিলাখনৰ পৰা আমাৰ সংবাদদাতাই জনোৱা মতে আজি দিন দুপৰতে বগৰীবাৰী গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ থিতাতে মৃত্যু হয়। মৃত লোকজন চিমলিগুৰি গাঁৱৰ পৌলুছ বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। অঞ্চলটোলৈ খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাক চাবলৈ বুলি যোৱাৰ সময়ত জাকটোৰ পৰা ফালৰি কাটি অহা এটা হাতীৰ ভৰিৰ গছকত লোকজন থিতাতে নিহত হয়। ঘটনাৰ খবৰ পোৱা মাত্ৰেই কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু বন বিভাগৰ দলে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। ইপিনে বগৰীবাৰী অঞ্চলত বৰ্তমানো হাতীৰ জাকটোৱে অৱস্থান কৰি থকাৰ বাবে স্থানীয় লোক আতংকত ভুগিছে। শ্ৰীভূমি জিলা প্ৰশাসনে আজি শ্ৰীভূমি চহৰৰ চন্তৰ বজাৰ আৰু পি ডব্লিউ ডি বজাৰ অঞ্চলত অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়। পৌৰসভাৰ নেতৃত্বত পৰিচালিত এই অভিযানত পথ, পদপথ আৰু নলাৰ ওপৰত গঢ়ি উঠা দোকান পোহাৰসমূহ উচ্ছেদ কৰা হয়। আমাৰ সংবাদদাতাই জনোৱা মতে বজাৰ অঞ্চলত অবৈধ দখলৰ ফলত যান বাহনৰ চলাচলত অসুবিধা হোৱাৰ উপৰি সামান্য এজাক বৰষুণতেই পানী জমা হৈ জনসাধাৰণে দুৰ্ভোগ ভুগিবলগীয়া হয়। পৰৱৰ্তী সময়তো অবৈধ দখলৰ বিৰুদ্ধে এনে অভিযান অব্যাহত থাকিব বুলি পৌৰসভাৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। বৰপেটা জিলাৰ হৰিপুৰ চকপাৰা গাঁৱৰ আঞ্জু খান নামৰ এজন কৃষকৰ আজি বজ্ৰ পৰি মৃত্যু হয়। প্ৰবল বৰষুণৰ মাজত পথাৰৰ পৰা বিয়লি ঘৰলৈ খোজকাঢ়ি গৈ থকা অৱস্থাত বজ্ৰ পৰি লোকজনৰ মৃত্যু হয়। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05।
1: এফএম বেণ্ডৰ 102.7 MHz এয়া আকাশবাণী নগাঁও শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া আগবঢ়াইছো পণ্ডিত উল্লাস বাপতৰ সন্তুৰ বাদনাত ধুন মিশ্ৰ খামাজ।